আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 30 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: মৰম নকৰি তাক বধহে কৰে। তেনেকেই নিষ্ঠুৰ মানুহৰ হৃদয়তো মানুহৰ দুখ দেখি অকণো মৰম নালাগে। গোলাপ ফুলৰ পাহিত ওলমি থকা নিয়ৰৰ টোপাল যেনে দেখিবলৈ অতি সুন্দৰ, মৰমীয়াল মানুহৰ চকুপানী তাতোকৈ সুন্দৰ। দুখীয়াৰ কান্দোনলৈ কেতিয়াও কলা নহবা, আৰু নিৰ্দোষীৰ দুখলৈ তোমাৰ হিয়া কেতিয়াও টান নকৰিবা। এই পৃথিৱীত সকলো মানুহৰ অৱস্থা সদায় সমানে নাযায়, আৰু কাৰো অৱস্থা চিৰকাল সমানে নাথাকেও। কোনো ধনৱন্ত, কোনো দুখীয়া, কোনো বুধিয়ক, কোনো নিৰ্বোধ, কোনো জ্ঞানী, কোনো মূৰ্খ, কোনোৱে যথেষ্ট পৈতৃক সম্পত্তি পাই সুখেৰে কাল নিয়াব, কোনোৱে আকৌ একোকে নাপায়। কোনো মানুহক মাক বাপেকে উত্তমৰূপে বিদ্যা শিক্ষা দি যায়, কোনো কোনো মানুহ চিৰকাল আকৌ চিৰকাল মূৰ্খ হৈ থাকে। অতি সাৱধানে চলিলেও অকস্মাত কেতিয়াবা কোনো আপদ অভাৱে আহি মানুহক জুমুৰি দি ধৰে। ধনৱন্তই দুখীয়াক ধনেৰে সহায় কৰা উচিত, বুধিয়কে নিৰ্বোধক সহজ উপায় দিয়া উচিত। যি মানুহক সহায় কৰা যায় সি উপস্থিত বিপদৰ পৰা ত্ৰাণ পায়, আৰু আনপিনে যি সহায় কৰে সেই মানুহেও মনত অনুপম সুখ লাভ কৰে। অতিথি সেৱাও এবিধ দয়াৰ কাম। এতেকে ঘৰলৈ আহিলে তেওঁক সাধ্যমতে সৎকাৰ কৰিব লাগে। দান যদিও অতি উৎকৰ্ষ সৎকৰ্ম আৰু প্ৰধান ধৰ্ম, তথাপিও সেই বিষয়ত বিবেচনাৰে চলা উচিত। যি মানুহে পৰিশ্ৰম কৰি নিজৰ দুখ গুচাব পাৰে কিন্তু এলেহুৱা ধোদ হৈ হাত সাৱটি বহি থাকে, প্ৰাণ গ'লেও মুঠেই পৰিশ্ৰম কৰিব নোখোজে, অথবা আনে দিয়া ধনো অসৎকৰ্মত উৰায়, তেনে মানুহক কেতিয়াও ধন দান কৰা উচিতে নহয়। যেতিয়া মাওৰা ল'ৰা তোমাৰ ওচৰলৈ আহে, অনাথ বিধৱাই চকুৰ লোৰে তোমাৰ সহায় বাঞ্ছা কৰে, তেতিয়া দয়ালু সন্তানে সিহঁতৰ দুখ দেখি কৃপা কৰিব। কলা কোঁজা বুঢ়া খুৰা আৰু সহায়হীন মানুহক ৰক্ষা কৰিবলৈ সততে তোমাৰ বাহু মেলি দিবা। যেতিয়া কোনো নিৰাশ্ৰয় মানুহক বাটে দি যোৱা দেখা, তেতিয়া তোমাৰ চিত্তক দানশীল কৰি তুলিবা, আৰু দানশীলতাৰ পাখিৰে তাক আঁৰ দি তাক দুখ বিপদৰ পৰা পৰিত্ৰাণ অৱশ্যেই কৰিবা। মুঠতে ক'বলৈ গ'লে দৰিদ্ৰক পোহপাল, ক্ষুধিতক অন্নদান, বস্ত্ৰহীনক বস্ত্ৰদান, গৃহহীনক আশ্ৰয়দান আৰু দুখীয়াৰ দুখ মোচন কৰা সকলোৰেই কৰ্তব্য।
1: মুকুতামালা, আজিৰ মুকুতামালা আনন্দচন্দ্ৰ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰীণা দেৱী আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক সুবাহ ছবিৰ এটি ভজন লতা মংগেশকৰৰ কণ্ঠত।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত আমাৰ ঐতিহ্য আমাৰ গড় এই বিষয়ে এতিয়া আলোচনা। ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱকুমাৰ দত্তই, আন্ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 10:30 ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানৰ অন্তৰ্গত আয়োজন কৰা ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা, আন্ধৰুতা সীমান্ত বৰ্মা। দিনৰ 12:30 আইডিৰ বোলনি অনুষ্ঠানত গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা এই বিষয়ে মৃন্ময় দত্তৰ এটি সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 শিল্পী পলৰ হিন্দী কথিকা কামাখ্যা মন্দিৰ কি

পৌরাণিক কথা। ছয় বাজি দহ মিনিটত কৃষক বাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি, এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড। ভাগ ল'ব ডক্টৰ নাসিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই, আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই বিষয়ে পুতুলি হাজৰিকাৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। পাচলি আৰু শস্যৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰ আগবঢ়াব শিখামণি দত্তই। প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। শিল্পী চাৰু গোহাঁই, কৃষ্ণা লহকৰ বৰদলৈ, ৰিদীপ দত্ত, নীলিমা খাতুন আৰু পুলক বেনাৰ্জী। পুৱা 6:55 মিনিটত জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:15 মিনিটত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 মিনিটত জিলা ৰেহৰূপ। 9:20 মিনিটত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। 10:00 বজাত মাটিৰ গান। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত হিপ হিপ হুৰৰে শিতানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানৰ প্ৰথম খণ্ড। আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 মিনিটত হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 মিনিট আৰু সন্ধিয়া 7:45 মিনিটত আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী কৰবী দেৱী। 1:20 মিনিটত নৰপতি ডেকা আৰু সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিবলৈ পাব। 1:35 মিনিটত বাদ্য সংগীতৰ অনুষ্ঠানত পিটাৰ জোচেফৰ ভায়লিন বাদন শুনিবলৈ পাব। একবাজি 50 মিনিটত চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 মিনিটত শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। 3:15 মিনিটত নেপালী অনুষ্ঠান। 3:45 মিনিটত কাৰ্বি অনুষ্ঠানত কাজিৰ লেকথেপিৰ কণ্ঠৰ লোকসংগীত শুনিবলৈ পাব। 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 5:45 মিনিটত শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাৰ কথিকা, ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত শিক্ষকৰ ভূমিকাৰ প্ৰথম খণ্ড। 6:40 মিনিট আৰু 7:05 মিনিটত বৃন্দগান। 7:20 মিনিটত ডক্টৰ নৃপেন্দ্ৰ নাথ শৰ্মাৰ সংস্কৃত কথিকা সৰ্ববেদান্ত সাৰাংগী শ্ৰীমদ ভাগৱতম। 7:30 বজাত পূবালীৰ সুৰত লাল সিং ইংটিৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 8:30 বজাত শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: কাহিনী পড়ি আপনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌলিক কণাৰ বিভিন্ন কথা। আমাৰ চৌপাশৰ সকলো প্ৰকাৰৰ পদাৰ্থ অসংখ্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাৰে গঠিত। এই কণিকাবোৰকে অণু পৰমাণু বুলি কোৱা হয়। আধুনিক পদাৰ্থ বিজ্ঞানৰ মতে পৰমাণু আন কিছুমান মৌলিক কণাৰে সমষ্টি। এই মৌলিক কণাসমূহ আয়তনত ইমান সৰু যে আমি ইহঁতক চকুৰে দেখা নাপাওঁ। পদাৰ্থ অবিনাশী পৰমাণুৰ সমষ্টি বুলি অতীতেৰে পৰাই বিজ্ঞানী আৰু দাৰ্শনিকসকলে ধাৰণা কৰি আহিছে। গ্ৰীক ভাষাত এটম মানে হ'ল অবিভাজ্য। পিছে এই ধাৰণাটো

0: যুক্তি আৰু অনুমানৰ ভিত্তিতহে কৰা হৈছিল, কাৰণ যিকোনো পদাৰ্থক বিভক্ত কৰি গ'লে এটা অৱস্থাত ইয়াৰ পুনৰ বিভাজন দেখা পোৱা নাযায় বা অনুভৱ কৰাটো সম্ভৱ নহয়। সপ্তদশ শতিকাৰ পূৰ্ৱৱৰ্তী কালত চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে সকলো পদাৰ্থৰ মৌলিক ধৰ্ম হ'ল দুটা, তৰলতা আৰু দহনশীলতা। বিভিন্ন পদাৰ্থত তৰলতা আৰু দহনশীলতা ভিন ভিন অনুপাতত থাকে, সেয়েহে তাহানিৰ এলকেমিষ্টসকলে দহনশীলতা আৰু তৰলতাৰ অনুপাত সলনি কৰি এটা পদাৰ্থক আন এটা পদাৰ্থলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল। সোতৰ শতিকাত আৰম্ভ হোৱা আধুনিক ৰসায়ন বিজ্ঞানেহে এই ধ্যান ধাৰণা সলনি কৰে। ফ্ৰান্সৰ বিজ্ঞানী লেভইছিয়াৰে 1775 চনত দেখুৱাই যে অতীজতে মৌলিক পদাৰ্থ বুলি বিবেচনা কৰা জুই আচলতে ইন্ধন আৰু বায়ুত থকা অক্সিজেনৰ মাজত হোৱা ৰসায়নিক বিক্ৰিয়াৰ বাহিৰে আন একো নহয়। জন ডেল্টন, গে লুচাক, এভগ্ৰেডো আদি বিজ্ঞানীৰ তাত্ত্বিক আৰু পৰীক্ষামূলক গৱেষণাৰ পৰা মৌলৰ ধাৰণা উদয় হয়। এই ধাৰণা মতে প্ৰতিটো মৌল একেধৰণৰ অবিভক্ত অবিনাশী পৰমাণুৰে সমষ্টি। বিংশ শতিকাৰ মাজভাগলৈকে প্ৰায় 104 মৌলৰ আৱিষ্কাৰ হয়। 1769 চনত ৰুছ দেশৰ বিজ্ঞানী ডিমিত্ৰী মেণ্ডেলিভে ৰাসায়নিক মৌলসমূহৰ ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত পৰ্যাবৃত্ত তালিকা এখন উলিয়ায়। ইয়াৰ পৰা উমান পোৱা গ'ল যে মৌলসমূহৰ ধৰ্মৰ পৰ্যায়ক্ৰমে পুনৰাবৃত্তি ঘটে। দৰাচলতে বিভিন্ন ৰাসায়নিক মৌলৰ বিভিন্ন বিক্ৰিয়াসমূহৰ পৰাই আধুনিক পৰমাণু তত্ত্বৰ জন্ম হয়। প্ৰতিটো পদাৰ্থৰ টুকুৰা বা অংশ বহুতো অণুৰ সমষ্টি, আকৌ কেইটামান পৰমাণু মিলি একোটা অণু গঠিত হয়। ৰসায়ন বিজ্ঞানৰ মতে পদাৰ্থৰ গঠনৰ শেষ স্তৰ হ'ল পৰমাণু। 19 শতিকাৰ শেষ ভাগতে ৰাসায়নিক মৌলৰ পৰমাণুসমূহ অভিজাত্য নহ'ব পাৰে বুলি অনুমান কৰা হৈছিল। বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে অতি উষ্ণ অৱস্থাত পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰটন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থ বিজ্ঞানী হাইজেনবাৰ্গে প্ৰটনৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থ বিজ্ঞানৰ আৰম্ভণি ঘটে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200 ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536 লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তি

বাবে প্রার্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খান্তিক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাজভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাজভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনে এখন ধ্বজাবাহী মঞ্চ হিচাপে কাম কৰিব আৰু গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ থাকিব। এই সন্মিলন তথা প্ৰদৰ্শনীত ছেমিকণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ডৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হ'ব। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগ

0: সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমিকণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তুলিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে পাকিস্তানৰ অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডৰ সৈতে জড়িত কোনো ব্যৱস্থাত চামিল হোৱাৰ অধিকাৰ নাই। তেওঁ কয় যে এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু অটল। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগক মানি নলয় কিয়নো ইয়াৰ কোনো বৈধ ভিত্তি নাই। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰ বিচ্ছেদ্য অংগ আছিল আৰু সদায় হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে 1963 চনৰ চীন পাকিস্তান সীমা চুক্তিক কেতিয়াও স্বীকৃতি প্ৰদান কৰা নাই আৰু এই চুক্তি অবৈধ বুলি গণ্য কৰি আহিছে। শ্ৰীজয়ছোৱালে কয় যে ভাৰতে অবৈধভাৱে দখল কৰি থকা অঞ্চলক বৈধ প্ৰতিপন্ন কৰাৰ বাবে চলোৱা প্ৰয়াসৰ তীব্ৰ বিৰোধিতা কৰে। পাকিস্তানে এনে প্ৰয়াস চলোৱাৰ পৰিৱৰ্তে সেই অঞ্চলসমূহৰ পৰা আঁতৰি যোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰসমূহৰ ই নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। নতুন দিল্লীত কালি সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্ৰতিনিধিত্ব কৰা চিত্ৰকলা, বস্ত্ৰ, মূৰ্তি, প্ৰাচীন আৰু হস্তনিৰ্মিত শিল্পকৰ্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় 1500 বিধ সামগ্ৰী ৰখা হৈছে। শ্ৰীশেখাৱতে কয় যে ই নিলামৰ পূৰ্বৰ 7টা সংস্কৰণত মুঠ 7440 বিধ সামগ্ৰী নিলাম কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে 22 কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধনৰাশি গংগা নদীৰ নিৰন্তৰ প্ৰৱাহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানৰ নামত উচৰ্গা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা ইপিএফঅৰ অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষা সুবিধা লাভৰ বাবে পাৰিতোষিকৰ সীমা মাহিলী 15,000 পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি কয় যে এই সিদ্ধান্তৰ ফলত অতিৰিক্ত 51 লাখৰো অধিক কৰ্মচাৰী ইপিএফঅৰ বাধ্যতামূলক সামাজিক সুৰক্ষাৰ সুবিধা আওতালৈ আনিব আৰু কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষাৰ পৰিসৰ বৃদ্ধি পাব। এই সিদ্ধান্তৰ ফলত চৰকাৰক বছৰি প্ৰায় 11,339 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে।
1: कैबिनेट में हमारे देश भर में इंडस्ट्रीज में काम करने वाले जो कर्मचारी हैं उनके लिए एक बहुत बड़ा निर्णय लिया है। प्रोविडेंट फंड का जो नियम है उसमें अब तक 15,000 रुपीज की सीलिंग रहा करती थी। ये सीलिंग 2014 में तय की गई थी, इसको बढ़ाकर 25,000 रुपए पर मंथ सैलरी पे लेके आ गए। इससे करीब 51 लाख एम्प्लॉयज को इसका बेनिफिट मिलेगा।
0: সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত সক্ৰিয় অৰ্থনীতি তথা আৱৰ্জনাৰ পৰা সম্পদ উদ্যমৰ জৰিয়তে পূৰ্বে চিহ্নিত ঠাই আৰু অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি তোলা, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি আৰু পৰিচ্ছন্নতাৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বছৰ এই অভিযানৰ মূল বিষয়বস্তু হৈছে পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা, পৰিষ্কাৰ ভাৰত, বিকশিত ভাৰত। এই বিষয়বস্তুৰ জৰিয়তে পৰিষ্কাৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণ আৰু উমৈহতীয়া দায়িত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে শনিবাৰৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, AIUDFৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক প্ৰাক্তন বিধায়কে আজমলক

সংগ দিয়ে। তৃণমূল কংগ্রেসের প্রার্থী আব্দুল সালামে মনোনয়নপত্র দাখিলের সময় মন্দিয়ার বিধায়ক শেরমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবর নগাঁও লোকসভা সমষ্টির উপনির্বাচন অনুষ্ঠিত হব, 9 অক্টোবর ভোটগণনা করা হব। দেশত চিতাবাঘৰ সংখ্যা 52লৈ বৃদ্ধি পাইছে। সম্প্ৰতি কোনো ৰাষ্ট্ৰীয় উদ্যানত 49টা আৰু গান্ধী সাগৰ অভয়াৰণ্যত 3টা চিতাবাঘ আছে। ইয়াৰে ভিতৰত 32টা চিতাবাঘৰ জন্ম ভাৰততে হৈছে। 2022 চনৰ 17 ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰলৈ চিতাবাঘৰ স্থিতি সমীক্ষাৰ তথ্যত এই কথা পোহৰলৈ আহিছে। উল্লেখযোগ্য যে 4 বছৰ পূৰ্বে নামিবিয়া, দক্ষিণ আফ্ৰিকা আৰু বোটছানাৰ পৰা কেইবাটাও চিতাবাঘ ভাৰতলৈ অনা হৈছিল। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ মালকী গ্ৰাউণ্ডত 24 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মালকী বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙত বজাৰ আন্তঃগাঁথনি উন্নীতকৰণ উদ্যমৰ অংশ হিচাপে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব। আনহাতে স্মাৰ্ট চিটি উদ্যমৰ অধীনত শ্বিলং আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 130 কোটি টকা ব্যয় সাপেক্ষ আন এটা প্ৰকল্পৰ বাবেও বিনিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ পুঁজিৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত লাবান বজাৰ, পল' উন্নয়ন আৰু পদপথৰ ব্যৱসায়ৰ বাবে সুকীয়া বজাৰ আদি অন্যতম। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীচাংমাই কয় যে বিনিয়োগৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক কাম কাজ উন্নীত কৰা, ব্যৱসায় বাণিজ্যৰ বাবে উন্নত স্থানৰ সুবিধা প্ৰদান কৰা আৰু ন ন জীৱিকাৰ সৃষ্টি কৰা। ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 7 ৰাণ কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। সমগ্র দেশত আজি পরিচ্ছন্নতাই সেবা অভিযান 2026 আরম্ভ হব। অসমৰ নগাঁও লোকসভা সমষ্টির উপনির্বাচনের বাবে 25 গৰাকী প্রার্থীয় মনোনয়ন পত্র দাখিল করেছে। আর ভারত আর আফগানিস্তানের মাজৰ টি টুয়েন্টি ক্রিকেট শৃঙ্খলার তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হব। আমার এটার বাতর ইমানে, পরবর্তী বাতর পুয়া 7:55 শুনবলে পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

0: এজন মানুহৰ প্ৰতিভা যিমানেই নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। কথাষাৰ কৈছিল টমাছ আলভা এডিছনে। ছাত্ৰ ছাত্ৰীৰ সামাজিক আচৰণ, পৰিয়ালৰ লগত আচৰণ কেনে হোৱা উচিত, সেই সম্পৰ্কে আজি আমাক কৈছে কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দীপিকা লস্করে।
1: ছাত্র ছাত্রীক জ্ঞানৰ জৰিয়তে মেধা বিকশিত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে তেওঁলোকৰ সামাজিক আচৰণ শৃংখলাবদ্ধ, দায়িত্বশীল আৰু মূল্যবোধ সম্পন্ন হোৱা উচিত বুলি বিবেচনা কৰি আহিছে। ছাত্ৰ ছাত্ৰীৰ জীৱন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, শ্ৰেণীকোঠা আৰু পাঠ্যপুথিৰ মাজত

0: সীমাবদ্ধ নহয়। আজিৰ ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যত নাগৰিক, তেওঁলোকৰ আচৰণ, তেওঁলোকৰ চৰিত্ৰ আৰু ব্যক্তিত্বই সমাজক প্ৰভাৱান্বিত কৰে। সেয়েহে ছাত্ৰ ছাত্ৰীৰ আচৰণত শিষ্টাচাৰ, সততা, শৃংখলা, সহনশীলতা, দায়িত্ববোধ, সহানুভূতিশীলতা আৰু মানৱীয়তা প্ৰতিফলিত হোৱা উচিত। সফল ছাত্ৰ হোৱাৰ লগতে ভাল মানুহ আৰু দায়িত্বশীল নাগৰিক হোৱাটো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লক্ষ্য হোৱা উচিত। ভাল ছাত্ৰ ছাত্ৰীৰ সফলতা তেওঁ লাভ কৰা নম্বৰ তালিকাত নহয়, তেওঁৰ আচৰণ, তেওঁৰ চৰিত্ৰ আৰু আনৰ প্ৰতি থকা সন্মানতহে প্ৰকৃত সফলতা প্ৰতিফলিত হয়। ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ বুলিলে অকল পঢ়া শুনা কৰিলেই নহয়, তেওঁলোকৰ সামাজিক আচৰণ, পৰিয়ালৰ প্ৰতি দায়িত্ববোধ, ঘৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি সংবেদনশীলতাও অতি গুৰুত্বপূৰ্ণ। ডাঙৰক সন্মান কৰা, পিতৃ মাতৃক সন্মান কৰা, শিক্ষকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা, দৰিদ্ৰ আৰু শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ প্ৰতি সহানুভূতিশীল হোৱা, নিজৰ অধিকাৰৰ লগতে আনৰ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰতি সন্মান দেখুওৱা, ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰা, পৰিৱেশৰ প্ৰতি সচেতন হোৱা, বিপদত পৰাজনক সাধ্য অনুসৰি সহায় কৰা, সমাজৰ নিয়ম নীতি মানি চলা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য বুলি বিবেচনা কৰোঁ। আজিৰ এই ডিজিটেল যুগত ছাত্ৰ ছাত্ৰীৰ সামাজিক আচৰণৰ এটা নতুন ক্ষেত্ৰ হৈছে অনলাইন আচৰণ। ছাত্ৰ ছাত্ৰীক সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নালাগে বুলি কোৱাৰ পৰিৱৰ্তে ইয়াৰ সদব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। ডিজিটেল নাগৰিক হিচাপে ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে ভদ্ৰতা, সংযম আৰু দায়িত্ববোধৰ পৰিচয় দিব লাগে। ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ আগত নিজৰ প্ৰয়োজন বা ইচ্ছাৰ কথা প্ৰকাশ কৰাৰ আগতে তেওঁলোকৰ আৰ্থিক সামৰ্থ্যৰ কথা বিবেচনা কৰিব লাগে। অযথা দামী সামগ্ৰী, কাপোৰ, মোবাইল বা অন্যান্য বস্তু বিচাৰি পিতৃ মাতৃৰ ওচৰত অপ্ৰয়োজনীয় চাপ সৃষ্টি কৰিব নালাগে। বন্ধুবৰ্গ বা সামাজিক মাধ্যমত আনৰ জীৱনশৈলীৰ সৈতে নিজৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থা তুলনা কৰা উচিত নহয়। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে লাজ বা হীনমানতাত ভোগাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা আৰু দক্ষতা বিকাশত অধিক মনোযোগ দিব লাগে। আনহাতে অৰ্থবান ছাত্ৰ ছাত্ৰীয়েও পিতৃ মাতৃৰ অধিক আয়ৰ সুযোগ লৈ অযথা খৰচ কৰি অহংকাৰ কৰিব নালাগে। অৰ্থবান ছাত্ৰ ছাত্ৰী নিজৰ অহংকাৰৰ বাবে যাতে লগৰ ছাত্ৰ ছাত্ৰীয়ে মানসিক চাপত ভুগিব নালাগে তাৰ প্ৰতি সচেতন হ'ব। ছাত্ৰ ছাত্ৰীয়ে ধন সম্পত্তিৰ ওপৰত মানুহৰ মূল্য নিৰ্ধাৰণ নকৰি পৰিশ্ৰম, সততা, জ্ঞান আৰু মানৱীয়তাক মূল্য দিব লাগে। সুশিক্ষাই জ্ঞান দিয়ে, সুপৰিয়ালে মূল্যবোধ শিকায় আৰু সুসমাজে সেই মূল্যবোধক জীৱনৰ পথ দেখুৱায়। শিক্ষক হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীৰ আচৰণ সৎ, ন্যায়পৰায়ণ আৰু মানৱীয় মূল্যবোধ সম্পন্ন হোৱাটো আমি কামনা কৰোঁ।
1: আমাৰ সৈতে সেয়া আছিল কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দীপিকা লস্কৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস। ৰোগীৰ সুৰক্ষা সম্পৰ্কে সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব ৰোগী সুৰক্ষা দিৱস পালন কৰা হয়। এগৰাকী চিকিৎসকৰ কৰ্তব্য হ'ল ৰোগীৰ যত্ন লোৱা আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰা। এনে পৰিস্থিতিত ৰোগীৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে 17 ছেপ্টেম্বৰৰ দিনা বিশ্ব ৰোগী সুৰক্ষা দিৱস পালন কৰা হয়। এই দিৱস প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ ৰোগী, চিকিৎসক আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী লোকসকলৰ মাজত উদযাপন কৰি অহা হৈছে। এগৰাকী লেখিকা, গৱেষক আৰু সমালোচক কেশদা মহন্তৰ আজি উপজা দিন। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শিক্ষকতাৰে কেশদা মহন্তই কৰ্মজীৱনৰ পাতনি মেলিছিল। কিছুদিন সৰোজনী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়তো তেখেতে শিক্ষকতা কৰিছিল। 1964 চনৰ 7 ডিচেম্বৰত তেখেতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু তাৰ পৰাই 2000 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কেশদা মহন্তই মূলতঃ মহাপুৰুষীয়া ৰামায়ণী সাহিত্যক মূল বিষয়বস্তু হিচাপে লৈ গ্ৰন্থ ৰচনা কৰিছে। সাহিত্যকৃতিৰ ভিতৰত তেখেতৰ সমালোচনামূলক পুথিসমূহ হ'ল অসমীয়া ৰামায়ণী সাহিত্য, কথাবস্তুৰ আতিগুৰি, বিচিত্ৰ ৰামায়ণী কথা, কৃষ্ণ কথা, মূলধাৰা, চিন্তা উপচাৰ, মহাপুৰুষীয়া সাহিত্য কেইটামান দিশ, ভৱভূতি, ব্যক্তিত্ব আৰু কৃতিত্ব, কাব্যতত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্য, ভাৰতীয় সাংস্কৃতিক ঐতিহ্য ধাৰাৰ তুলু কোন ঘাটে পানী আদি, শিশু সাহিত্য, মহাভাৰতৰ সাধু দুটামান কওঁ, ৰামায়ণৰ সাধু দুটামান কওঁ, নিৰ্মলা নদীৰ পানী, মৌকুহৰ কৰ্মী প্ৰজা, সেউজী ধৰণী ধুনীয়া, ঐতিহ্যপ্ৰাণ নাতিলৈ আইতাৰ চিঠি, সোণালী সূতাৰে বন্ধা ককা, আইতা আৰু বিদিশা, যাওঁ আমি মৌ বিচাৰি আদি। তেখেতৰ সম্পাদিত গ্ৰন্থ বৈষ্ণৱানন্দ লহৰী, ৰামচৰিত মানসৰ, উত্তৰাকাণ্ড আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। কাব্যতত্বৰ দৃষ্টিৰে শংকৰদেৱৰ কাব্যগ্ৰন্থ

বাবে অসম সাহিত্য সভাৰ দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা, অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আটিগুৰিৰ বাবে তেখেতে 2010 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কেশদা মহন্তৰ মৃত্যু হয় 2018 চনৰ 26 মাৰ্চ তাৰিখে। প্ৰিয় শ্ৰোতা, আজি কণ্ঠশিল্পী চাৰু গোহাঁইৰ উপজা দিন। 1951 চনৰ 17 ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে 70ৰ দশকত ৰাতি বাহিবাই, জিলমিল, জোনজোলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল। জীৱনকালত তেওঁ প্ৰায় 200টা অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। ৰোমান্টিক গীতৰ বাবে জনপ্ৰিয় গোহাঁইয়ে থিয়েটাৰৰ বাবেও গীত ৰচনা কৰিছিল। চাৰু গোহাঁইয়ে 200ৰো অধিক গীত ৰচনা কৰিছিল। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ সংগত কৰিছিল। বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ অৱস্থাত থাকোঁতে তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে

0: জনপ্ৰিয় গোহাঁয়ে থিয়েটাৰৰ বাবেও গীত ৰচনা কৰিছিল। চাৰু গোহাঁয়ে দুকুৰিৰো অধিক গীত ৰচনা কৰিছিল। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ সংগত কৰিছিল। বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ অৱস্থাত থাকোঁতে তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰে আৰু তেতিয়াই গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। 1979 চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মেলি পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষক ৰূপে 2011 চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে। চাৰুগোহাঁয়ে চৰাইদেউ বাগানৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি পিছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পিছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয়। 2012 চনৰ 7 এপ্ৰিল তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। ভাৰতৰ এগৰাকী চিত্ৰশিল্পী মকবুল ফিদা হুছেইন চমুকৈ এম এফ হুছেইনৰ আজি উপজা দিন। মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল। ইউৰোপৰ বিভিন্ন দেশ নিউয়ৰ্ক টকিঅ' আদিৰ বিখ্যাত আৰ্ট গেলেৰীত এম এফ হুছেইনৰ চিত্ৰ প্ৰদৰ্শিত হৈ যথেষ্ট সমাদৰ লাভ কৰিছিল। 1967 চনত নিৰ্মাণ কৰা তেওঁৰ থ্ৰু দ্য আইজ অৱ এ পেইণ্টাৰ চিনেমাখনে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বিয়েৰ বঁটা লাভ কৰিছিল। চিত্ৰকলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে হুছেইনক 1966 চনত পদ্মশ্ৰী, 1973 চনত পদ্মভূষণ আৰু 1991 চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া আন্না ৰাজম মলহোত্ৰাৰ আজি স্মৃতি দিৱস। অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক সাক্ষাৎকাৰলৈ মতা হৈছিল। আৰ এন বেনাৰ্জীয়ে অধ্যক্ষতা কৰা 4গৰাকী ICS বিষয়াৰ সাক্ষাৎকাৰ পীঠে তেখেতক ভাৰতীয় প্ৰশাসনিক সেৱা বাছনি নকৰিবলৈ পৰামৰ্শ দিছিল। তেওঁলোকে তেখেতক ভাৰতীয় বৈদেশিক সেৱা বা আন কেন্দ্ৰীয় সেৱা বাছনি কৰিবলৈ কৈছিল, কিন্তু তেওঁৰ অদম্য ইচ্ছাশক্তিৰ ফলত তেওঁলোকে আন্নাক প্ৰশাসনিক সেৱাত যোগদান কৰিবলৈ অনুমতি প্ৰদান কৰিলে। আন্না ৰাজমে 1950 চনত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মাদ্ৰাজ কেডাৰত যোগদান কৰিছিল। ভাৰত চৰকাৰে 1989 চনত তেওঁক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল। এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী থানু পদ্মনাভনৰ আজি স্মৃতি দিৱস। 1957 চনৰ 10 মাৰ্চত তিৰুৱন্তপুৰমত পদ্মনাভনৰ জন্ম হয়। তেওঁ স্নাতকৰ ছাত্ৰ হৈ থাকোঁতেই 20 বছৰ বয়সত প্ৰথম গৱেষণা পত্ৰ সাধাৰণ আপেক্ষিকতাৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁ 1980 চনৰ পৰা 1992 চনলৈ মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিছিল। 1992 চনত তেওঁ পুনেলৈ গৈ আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান কেন্দ্ৰত কাম কৰিবলৈ যায় আৰু 18 বছৰ ধৰি ইয়াৰ মূল শৈক্ষিক কাৰ্যসূচীৰ দিন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৈজ্ঞানিক গৱেষণাৰ উপৰিও পদ্মনাভনে বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিছিল আৰু 300ৰো অধিক জনপ্ৰিয় বিজ্ঞানৰ বক্তৃতা দিছিল। লগতে পদ্মনাভনে 100ৰো অধিক জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ লিখিছিল। 2021 চনৰ 17 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা থানু পদ্মনাভনক আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। ইতিহাসৰ পাতত 17 ছেপ্টেম্বৰ জাৰ্মান গণিতজ্ঞ বাৰ্ণহাৰ্ড ৰিমানৰ জন্ম হৈছিল 1826 চনৰ আজিৰ তাৰিখত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম হৈছিল 1950 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেট খেলুৱৈ ৰবিচন্দ্ৰন অশ্বিনৰ জন্ম হৈছিল 1986 চনৰ আজিৰ তাৰিখত। ইংৰাজ মনোবিজ্ঞানী চাৰ্লছ স্পিয়াৰমেনৰ মৃত্যু হৈছিল 1945 চনৰ আজিৰ তাৰিখত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজির সংকল্প। योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के हो

0: आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'ব বৰ্ণাঢ্য অনুষ্ঠান। অসমৰ জালনথিৰে মধ্যপ্ৰদেশত 70খন ভুৱা পাছপোৰ্ট অবৈধ বাংলাদেশীৰ। শ্ৰেণীত 70% উপস্থিত নাথাকিলে শিক্ষাৰ্থীয়ে নাপাব চৰকাৰী সুবিধা। নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত 4 শিশুসহ 10জন বাংলাদেশী আটক। আজিৰ পৰা 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে জুবিন ক্ষেত্ৰত হ'ব জুবিন দিৱস। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰ। 4ৰ্থজন প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই দিলে সাক্ষ্য। 2024 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা কানাড়া ছবিৰ কিম্বদন্তী অভিনেতা অনন্ত নাগলৈ। ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনাৰ শাস্তি আমেৰিকাৰ। ভাৰতক 100% শুল্ক আৰোপৰ হুংকাৰ। মুক্ত বাণিজ্য চুক্তিত অনুমোদন কিৱি সংসদৰ। ভাৰতত 2,000 কোটি ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি নিউজিলেণ্ডৰ। এতিয়া আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। নাৰীৰ সমস্যাবোৰ আইনী মাধ্যমেৰে সমাধান কৰাৰ পৰিৱৰ্তে সামাজিক মানসিক পৰিৱৰ্তন, স্ত্ৰী শিক্ষা গুৰুত্ব প্ৰদানেৰেহে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব বুলি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে। বজাৰৰ সামগ্ৰিক দাম নিয়ন্ত্ৰণৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাটো অধিক জৰুৰী। লগতে অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিলেহে এই সমস্যাৰ কিছু সমাধান সম্ভৱ হ'ব বুলি আজিৰ দৈনিক কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। হাতী আৰু বান্দৰ কৃষিখণ্ডৰ বাবে এক প্ৰত্যাহ্বানৰূপে থিয় দিছে। সুপৰিকল্পিতভাৱে আগবাঢ়িলেহে স্থায়ী সমাধান সম্ভৱ বুলি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক জনভূমি কাকতে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে T20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা। আফগানিস্তানৰ বিৰুদ্ধে T20 মেচত একেৰাহে 10ম জয় ভাৰতৰ। প্ৰিয় শ্ৰোতা, আজিৰ পৰাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: জয়ন্ত হাজৰিকা, অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, সুৰ আৰু কণ্ঠৰ যাদুৰে সকলোকে সন্মোহিত কৰা এক শিল্পী সত্তা। শৈশৱৰ পৰাই ঘৰত গীত মাতৰ চৰ্চা কৰাৰ এটি সুন্দৰ পৰিৱেশ লাভ কৰা জয়ন্ত হাজৰিকাই কিন্তু গায়ক হ'বলৈ খোজা নাছিল। তেখেতৰ হাবিয়াস আছিল সংগীত পৰিচালক হোৱাৰহে। হঠাৎ তেখেত হৈ পৰিল গায়ক, কিন্তু কেনেদৰে? আকাশবাণীত বাণীবন্ধন কৰা এটি সাক্ষাৎকাৰত তেখেতে কৈছিল,
1: গীতটো সৰুৰে পৰাই গাইছিলোঁ বা গাই আহিছোঁ। ইমান সৰুৰে পৰাই গাইছোঁ যে প্ৰথমতে কি গীত গাইছিলোঁ মোৰ মনতে নপৰে। তথাপি কোনোবাই যদি মোৰ প্ৰথম গীতৰ কথা সোধে, মই ৰেকৰ্ডত গোৱাৰ কথা ক'ব লাগিব,
2: মানে কমাৰ্চিয়েল ৰেকৰ্ডৰ
1: কথা। আৰু সেয়ে হ'লে মোৰ জীৱনৰ প্ৰথম গীত আগলি বতাহে, মানে বাইদেউৰ নিমলপ্ৰভা বৰদলৈৰ লিখা আৰু কৃষ্ণচূড়া মা শিৱৰপুৰকী লিখা 1962-61 কৰিছিলোঁ, কিন্তু ৰিলিজ দিছে 62-ত। এই ৰেকৰ্ডখন বিক্ৰী ইমান ভাল আছিল যে মই হঠাৎ গায়ক হৈ গ'লোঁ।

0: শঙ্কর দাসজি
1: নায়ক অকুদা
0: অকুদা এই অকুদার ভনীয়েকর বিয়া তাত আমি গোটেইকেইজন বহি আছো নিমল পৰা বৰদলৈ বাইদেউ বাইদেউ মই তাৰপিছত হিৰুদা সেই তাতে গান বাজনা কৰি আছো আমি বাইদেৱে হিৰুদা সেই চিগাৰেটৰ পেকেটত চাৰিটামান লাইন লিখিলে আগলি বতাহে মোৰ সুৰ কৰিলোঁ থাকিল তেনেকৈ সেই আজি এটা এক্সেঞ্জাৰ কালি এটা এক্সেঞ্জাৰ এনেকৈ দিলে সেইটো কাৰ ৰেকৰ্ড কৰিলোঁ বুজিছা সেইটোৱে যে ইমান ভাল হ'ব মই ভবা নাছিলোঁ আজি এনেকুৱা অলপমান শুনাই দিছোঁ বাৰু দেই

0: হঠাৎ হল বুলি কৈছে?
1: হঠাৎ মানে তুমি আচৰিত হৈছা বোধহয় নহয় জানো? যদিও মোৰ জীৱনৰ আচল আঁচনি আছিল সংগীত ৰস খোৱাহে,
0: মানে নহয় লিখিবলৈ
1: নহয় লিখিবলৈ নহয় সংগীত পৰিচালক হোৱা মোৰ সৰুৰে পৰা মন আছিলে। ৰেডিঅ'ত গোৱা মোৰ প্ৰথম গীতটিৰ এষাৰি কৈ দিওঁ, অ অসমৰে ৰাইজ মুকুটিৰ খানানী আজি সাজ।
0: আপোনাক প্ৰথম গীত গাবলৈ কোনে প্ৰেৰণা দিলে?
1: প্ৰথম গীত গাবলৈ প্ৰেৰণা মোৰ ঘৰত এটা গীতৰ পৰিৱেশ সৰুৰে পৰা জন্মৰে পৰা বুলি ক'ব পাৰা। মোৰ ককাইদেউ বাইদেউহঁতৰ উপৰিও সৰুৰে পৰা লগ পাইছিলোঁ বিষ্ণু ৰাভা, তাৰপিছত আহিল ভাৰতীয় গণ নাট্য সংঘৰ সেই সোণালী দিন, য'ত আমি পাইছিলোঁ হেমাংগ বিশ্বাস, ব্ৰজদা, ব্ৰজদা মানে বজেন বৰুৱা, আমাৰ অতি মৰমৰ বজেন বৰুৱা, বল্লভ চাহানী, সুচিত্ৰা মিত্ৰ, দেৱব্ৰত বিশ্বাস, সুনীল চৌধুৰী আৰু বহুতো ভাৰতৰ তথা সংগীত জগতৰ গুণী ব্যক্তি। তেতিয়া বজদাই মানে আমাৰ অতি মৰমৰ বজেন বৰুৱাৰ কথা কৈছিল, মোক লৈ যায় তেখেতৰ অৰ্কেষ্ট্ৰাত একম্পেনি কৰিবলৈ, যি সময়ত গীটাৰটো আছিল মোতকৈ বহু ডাঙৰ। তেতিয়াও এটা গীত মোৰ এতিয়াও মনত পৰে, নামি আহা সুন্দৰ দেখা নাই শিল্পী দল।
0: গীতটো এবাৰ শুনাই দিয়কচোন।
1: মোৰ গোটেইটো মনত নাই, মই এনেই দুই লাইন গাই দিওঁ দেই।

0: আৰু মনত নাই বুঝিছে ভালকে।
1: সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত মণিৰাম দেৱান চিনেমাখনৰ যোগেদি জয়ন্ত হাজৰিকাই অসমীয়া চিনেমা জগতত আত্মপ্ৰকাশ কৰে।
0: কথা ছবিত মোৰ প্ৰথম পদক্ষেপ মণিৰাম দেৱানত সহকাৰী সংগীত পৰিচালক হিচাপে। সংগীত পৰিচালক আছিল মোৰ দাদা ডক্টৰ ভূপেন হাজৰিকা।
1: এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে জয়ন্ত হাজৰিকাই ছবিৰ বাবে গীত গায়। বাংলা ছবিৰ প্ৰখ্যাত কণ্ঠশিল্পী শ্যামল মিত্ৰৰ সৈতে জয়ন্ত হাজৰিকাই এটি গোৱালপৰীয়া লোকগীতত কণ্ঠ নিগৰাইছিল।

0: চিত্ৰ উইলছন দা হৰাইজন বোলা ছবিখনত। তাৰপিছত মই বৃষ্টি কৰিছিল, এনাজৰি আছে, ধৰ্মকে আছে, আৰু কুলৰা ভট্টাচাৰ্যৰ তথ্যচিত্ৰ ফ্লোৰা এণ্ড ফনা অৱ নৰ্থ ইষ্ট ইণ্ডিয়া বোলা ছবিখনতো সংগীত পৰিচালনা কৰিছোঁ মই। ফ্লোৰা এণ্ড ফনা প্ৰথম অসমীয়া ৰঙীন তথ্যচিত্ৰ
1: জানো। ৰাণা, ইয়াৰ উপৰিও আপুনিতো কথা ছবিত অভিনয় কৰিছে।
0: অভিনয় কৰাটো আৰু
1: নহয়, অভিনয় কৰা বুলি ক'লে এটা কথা মোৰ মনত পৰে।
0: কোৱা,
1: আপুনি আমাৰ মিঠু বৌৰ লগত আপুনি একেলগে
0: কৰিছিলোঁ মানে মোৰ অভিনয় কৰা মোৰ কোনদিন চখ নাই আৰু বৰ নাৰ্ভাছ হওঁ। মই ষ্টেজত কথাও নকওঁ, জানাই তুমি, বহুত আপত্তিও কৰে যে ৰাণাদাই কিয় কথা নকয়, এই গান গাই পেলাই গুচি যায়। কিন্তু মই একচুৱেলি কি ভাবোঁ জানা, মোক গান গাওঁ মতে গানটো গাই গুচি যাওঁ, মানে কথা শুনিব জানো। যিয়ে নহওক, এক্টিঙৰ কথাটো আহে, এক্টিং কৰা মোৰ কোনোদিন চখ নাই আৰু নাজানো কৰিব। আৰু মিঠুৰ লগত কৰিছিলোঁ অৱশ্যে, তেওঁকে বিয়া কৰাই পেলালোঁ শেষত।
2: প্ৰিয় শ্ৰোতা, জয়ন্ত হাজৰিকাই মনীষা হাজৰিকাক বিবাহ কৰাৰ পূৰ্বেই তেখেতৰ সৈতে লতি গতি চিনেমাখনত এটি গীতত অভিনয় কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা লতি গতি চিনেমাখনৰ সেই গীতটি জয়ন্ত হাজৰিকাই নিজেই গাইছিল। তেখেতৰ সহশিল্পী আছিল ইলা বোস।

0: বৃষ্টি কথাছবিখনৰ জনপ্ৰিয়তাৰ
1: আচ্ছা
0: এটা অংশ, এটা ডাঙৰ পাৰ্চেণ্ট আপোনাৰ ক্ৰেডিট বুলি আমি ক'ব খোজোঁ। তাৰ এটা গান যিটো সুৰাত মগন ভয়াল ৰাতি, এই গানটো সঁচাকেই তাৰ পিকচাৰাইজেশ্যন, আপোনাৰ ভইচ চব ইমান ভাল হৈছিল যে যুৱ সমাজৰ মাজত তেওঁ কণ্টেণ্টৰ কথা বাদ দিলোঁ বৃষ্টিৰ মই।
1: আচ্ছা
0: সেইখিনি অৱস্থা অতি মনোগ্ৰাহী হৈছিলে। সেই গানটো অকণমান শুনাই দিব নেকি?
1: আচ্ছা

0: জবাব নাই।
1: জয়ন্ত হাজৰিকাই অসমীয়া চিনেমাত গীত গাইছিল, অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছিল, কিন্তু

0: নদৰঘৰ ছবিতকৈ তথ্যচিত্ৰৰ প্ৰতি তেখেতৰ বিশেষ আগ্ৰহ আছিল।
1: তথ্যচিত্ৰ হৈছে কম কথাৰে কম সময়ৰ ভিতৰত মানুহক বুজাব লাগিব, আৰু যিটো টান কম সময়ৰ ভিতৰত মানুহক বুজোৱাটো
2: মেছেজিষ্টিক মিউজিক যিটো আৰু
1: সেইটো, গতিকে মই কৰি বৰ ভাল পাওঁ তথ্যচিত্ৰ।
2: মানে এই দুয়োবিধৰ মাজত তাৰমানে এটা পাৰ্থক্য আছে?
1: পাৰ্থক্য এটা আছে, মোৰ মনত আছে, আনৰ মনত আছে নে মই ঠিক নাজানো। তবে মই যে ফুল লেংথ ছবি মই বেয়া পাওঁ সেইটো মই কোৱা নাই,
2: বুজিছোঁ।
1: সুবিধা আছে ফুল লেংথ ছবিত, ফিচাৰ ফিল্মত মিউজিক কৰা, কিন্তু তথ্যচিত্ৰত সুবিধা তেনেকুৱা নাই ডকুমেণ্টেৰীত, কম সময়ৰ ভিতৰতে যাতে মানুহক বুজাব পাৰোঁ।
0: অতি কম বয়সৰ পৰাই মঞ্চ নাটৰ সংগীত পৰিচালনাৰ সৈতে জয়ন্ত হাজৰিকা জড়িত হৈ পৰিছিল। মঞ্চ নাটৰ সংগীত পৰিচালনা কৰি তেখেতে লাভ কৰিছিল এক বুজাব নোৱাৰা আনন্দ। তেখেতে আনকি ভ্ৰাম্যমান নাট্য দল লক্ষ্মী থিয়েটাৰৰ সংগীত পৰিচালনাও কৰিছিল। ভ্ৰাম্যমান নাট্য দলটিৰ শিবিৰতে থাকি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে নাট্য দলটিৰ 5খন নাটকৰ বাবে লিখি উলিওৱা 17টি গীতৰ জয়ন্ত হাজৰিকাই সুৰ কৰিছিল মাত্ৰ 3 দিনৰ ভিতৰতে।
1: সঁচাকৈ ক'বলৈ গ'লে মঞ্চ নাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ। সৰুৰে পৰা বহুতো নাটকৰ বাবে সংগীত পৰিচালনা কৰিছোঁ যদিও এই বিষয়ত মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা বুলি ক'বলৈ গ'লে ক'ব লাগিব আমাৰ প্ৰগতিশিল্পী সংঘই প্ৰযোজনা কৰা শ্ৰী অৰুণ শৰ্মা ৰচিত জিন্তি নাটখনতেই মই প্ৰথম সংগীত পৰিচালনা কৰোঁ সম্পূৰ্ণ আত্মপ্ৰত্যয়েৰে। অকণ মই নিজা কথা কৈ দিওঁ দেই, মানে বোধহয় ভাল পাবা। এই জিন্তিখন 3 দিন অভিনীত হৈছিল।
2: আচ্ছা,
1: তেতিয়া মই মেট্ৰিক পৰীক্ষাৰ্থী। শেষৰ দিনা আমাৰ ৰিজাল্ট ওলাল, দেখিলোঁ ধীৰদা ভূঞা, তাৰমানে আমাৰ ধীৰু ভূঞা, সাধন হাজৰিকা আৰু মই জয়ন্ত হাজৰিকা ফেইল কৰিলোঁ, বুজিছা? তাৰপিছত ইফালেতো হাহাকাৰ গধূলি, তোমাৰ হেৰি ড্ৰামা হ'ব লাগে, আমি এতিয়া জিন্তি কৰিম নে ক'ৰবাত সোমাই থাকিম বুলি চবৰে চিন্তা। তেতিয়া আছিলে কৰুণা গোস্বামী আমাৰ তুলু আৰু আমাৰ অতি মৰমৰ বন্ধু ললিত বৰুৱা, তেওঁ এতিয়া নাই আমাৰ মাজত, আমি গোটেইকেইজন আছিলোঁ। তেওঁলোকৰ চিন্তা নাটক হ'ব নহয়, আমি পিছে কৰিলোগৈ, মই আৰু ধীৰে কৰিলোগৈ, কিন্তু কৰিলে কি হ'ব, সাধন হাজৰিকাৰ চব বজালৈকে কোনো দেখা দেখি নাই, ইফালে হাহাকাৰ, ফলত ঈশান বৰুৱাই সেই ভাওটো কৰিবলগীয়া হ'ল। এনেকুৱা ধৰণৰ কিছুমান ঘটনা মনত পৰিলে ভাল লাগে, সেইখিনিতে আনন্দ জানা জানা, ছবিতকৈ ষ্টেজত কৰি বেছি ভাল লাগে, এইটো এটা বেলেগ আনন্দ বুজাব নোৱাৰি,
2: মানে ইমিডিয়েট এফেক্ট
1: ইমিডিয়েট পোৱা যায়।
0: কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ আন আন ৰাজ্য আৰু লগতে বিদেশতো স্বকীয় প্ৰতিভাৰে জয়ন্ত হাজৰিকাই গুণী জ্ঞানী শিল্পীসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
1: অসমৰ বাহিৰত ভালে কেইবছৰ মই কলিকতাত হিমাংশু বিশ্বাসৰ সংগীত গোষ্ঠীত আছিলোঁ, কেতিয়াবা গীটাৰ কেতিয়াবা একৰ্ডিয়ান বজাওঁ। এদিন হঠাৎ মোৰ বাহিৰলৈ যোৱাৰ সৌভাগ্য হৈছিল। 1972 চনত মই বাৰ্লিনলৈ যাওঁ, তাত অনুষ্ঠিত 3য় আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগীত সন্মিলনত যোগ দিবলৈ। বিশ্বৰ সমাজ সচেতন তথা ৰাজনীতি সচেতন সংগীত শিল্পীৰ সমাৰোহ সেয়া আছিল। একে বাৰ্লিনলৈকে আকৌ এবাৰ যাওঁ তাৰ পিছৰ বছৰতে, এইবাৰ গ'লোঁ যুৱ মহোৎসৱত যোগ দিবলৈ। দুয়োবাৰে তাত ভালেকেইগৰাকী গুণী ব্যক্তি তথা শিল্পীক লগ পোৱাৰ সৌভাগ্য ঘটিছিল মোৰ। তেওঁলোকৰ ভিতৰত আছিল কানাডাৰ পেৰি ফ্ৰিডমেন, জেক উইণ্টাৰ, আমেৰিকাৰ বাৰবাৰা ডিন, মিৰিয়া মাকেবা আদি। এটা ইণ্টাৰেষ্টিং ঘটনা কওঁ, সেই কানাডাৰ পেৰি ফ্ৰিডমেন যে, আমি একেলগে আছিলোঁ, একেখন হোটেলতে আছিলোঁ, দ্বিতীয়বাৰৰ কথা কৈছোঁ যুৱ মহোৎসৱত, তেওঁ মোৰ হাৰমনিয়াম শুনি পেলাই টেলিভিশ্যন প্ৰগ্ৰেমত তেওঁলোকৰ বজাবলৈ মোক অনুৰোধ কৰে একম্পেনী কৰিবলৈ। মই ভাবিলোঁ যে কি নোবোৱা জানো, লগত প্ৰথমতে মোৰ হাঁহি উঠিছিল, হাৰমনিয়াম আৰু কি, তেওঁলোকে ইমান ভাল পাইছে মোক নেৰাইতে, মই শেষত বজালোঁ তেওঁলোকৰ লগত, তেনে কম্বিনেশ্যনটো আছে আচৰিত হৈছিলে, ইফালে বেঞ্জো ইফালে হাৰমনিয়াম,
2: তেওঁ কি লৈ গাই আছে,
1: তেওঁ গাই তোমাৰ আমেৰিকান বেঞ্জো, অকলে নিজে বেঞ্জটো বজাই পেলাই গায় আৰু একো নাথাকে তেওঁৰ লগত,
2: কোনো একম্পেনিষ্ট নাথাকে,
1: একো নাথাকে, তেওঁলোকৰ গীটাৰ বা বেঞ্জ আমাৰ সেই হাৰমনিয়ামটো আৰু তানপুৰাৰ দৰে, তাৰ প্ৰত্যেকজন গায়কে গীটাৰ বা বেঞ্জ বজাব জানিবই লাগিব, জানিব লাগিব মানে জানে আমাৰ যেনেকৈ হাৰমনিয়াম জানে বজাব, ঠিক তেনেকৈ যিয়ে নহওক ৰেডিঅ' বাৰ্লিনতো আমি কৰিছোঁ, ভূপেনৰ লগত মই বজাইছোঁ বা গাইছোঁ, তবে এই ঘটনাটো মনত থাকে পাৰি ফিল্মৰ লগত বজোৱাটো পাছত দেখিছোঁ ভাল লাগিছে।
0: দেশে বিদেশে সমাদৰ লাভ কৰা এইগৰাকী শিল্পী অতি কম সময়ৰ ভিতৰতে সুৰৰ মায়াজাল ৰচনা কৰি শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল। জনতাৰ অতি আদৰৰ এই শিল্পীগৰাকী যেতিয়া জনগণৰ দুৰ্যোগৰ সময় আহি পৰিছিল তেতিয়া তেখেতৰ অন্তৰো হাহাকাৰ কৰি উঠিছিল, আৰু দুৰ্গতজনক সহায় কৰাৰ উদ্দেশ্যেই তেখেতে জন্ম দিছিল সুৰ বাহিনীৰ। তেখেতে নিজেই কৈছিল,
3: মই এতিয়া কথা কওঁ, মোৰ সুৰেৰে মোৰ গীতেৰে মই গীত গাবলৈ ওলাই আহিম।

বাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনী ৰাইজৰ কাষত সদায় থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে, গীতেৰে।

0: সিদ্ধান্ত সেহেন উলিয়া বলিয়া হৈ দুপাৰে উপচি পৰিন্ত
1: এইগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা অতি কম বয়সতেই আঁতৰি গৈছিল যদিও তেখেতৰ শিল্পীসত্তা সদায় জীয়াই থাকিব আমাৰ সকলোৰে হৃদয়ত। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভূপেন হাজৰিকাদেৱে লিখিছিল,
2: অ' মোৰ মৰমৰ জয়ন্ত দানা ভাইটি, তোৰ জয়ৰ অন্ত নাই, তোৰ শৈশৱ সুৰময়, তোৰ কৈশোৰ সুৰসৃষ্টিৰ সময়, তোৰ যৌৱন চন্দ সূৰ প্ৰকাশৰ পূৰ্ব সমলয়, গাঁও দেশ বিদেশৰ শ্ৰোতা অগণন তোৰ, তোৰ কণ্ঠ সজীৱ সেউজীয়া মিঠা মাদকতা ভৰা তোৰ কণ্ঠ, সহস্ৰ শ্ৰোতা মগন তোৰ অনন্য সুৰসৃষ্টি শেৱালী কোমল, তোর অনন্য সুর সৃষ্টি শেওয়ালি কোমল, তোর সুর বাহিনীর সাহস প্রবল, জীবনের ভর যৌবনত, জীবনের ভর যৌবনত করিলি অভিমান, মৃত্যু সাবতি অকালতে তয় করিলি প্রয়াণ, পিছে কলই পলাবি নানা তোর সুর তোর কণ্ঠ, অজস্র শ্রোতারেই স্নেহত হব চিরজ্যোতিষ্মান, চিরজ্যোতিষ্মান।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জয়ন্ত হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয়দংশ, তেখেতৰ জীৱনৰ বিভিন্ন কথা, তেখেতে গোৱা গীত আৰু ভূপেন হাজৰিকাদেৱে লিখা আৰু পাঠ কৰা এটি কবিতাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰ বি আয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

আজি পুৱা 10:30 বজাত ভাৰতৰ ছেমিকণ্ডাক্টৰ অভিযানৰ অন্তৰ্গত আয়োজন কৰা ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান। গীতিমালিকাৰ শিল্পী চাৰুগোহাঁই, কৃষ্ণা লহকৰ বৰদলৈ, ঋদীপ দত্ত, নীলিমা খাতুন আৰু পুলক বেনাৰ্জী।

আজি সন্ধিয়া 7:20 শুনিবলৈ পাব জুবিন গাৰ্গ বিশেষ হেল্ল' যুৱবাণী তোৰ সুৰৰ আচল ধৰি। আমাৰ অতিথি দীপশিখা ডেকা, পাহিস্মিতা মহন্ত আৰু বহ্নিমান আয়ান। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিত দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত আমাৰ ঐতিহ্য আমাৰ গড় এই বিষয়ে এটি আলোচনা ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱ কুমাৰ দত্তই আগধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীয়ে 35 মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলাৰ আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ৰাজ্যৰ 33 জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহতালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিককৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিক

0: জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
1: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেন্স সকলো ছাত্ৰ ছাত্ৰী থাকিব লাগে, আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেন্স নাই তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। মই কিছুদিন আগতে গুজৰাটত যাওঁতে তাত তেওঁলোকৰ এনেধৰণৰ
0: অৱশ্যে তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি আৰু পৰিয়ালৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 29 নৱেম্বৰত হ'বলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, তথ্য আৰু জনসংযোগ বিভাগক এই বিষয়ত প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানত সুধাকণ্ঠৰ অনন্য সৃষ্টিশীলতা আৰু কালজয়ী শিল্পীসত্তাক উদযাপন কৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। শিল্পীগৰাকীৰ জীৱন আৰু অৱদানক আলোকপাত কৰা প্ৰদৰ্শনী আৰু স্মাৰক কাৰ্যসূচীও অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত। গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

আজি সন্ধিয়া 7:20 শুনিবলৈ পাব জুবিন গাৰ্গ বিশেষ হেল্ল' যুৱবাণী তোৰ সুৰৰ আচল ধৰি। আমাৰ অতিথি দীপশিখা ডেকা, পাহিস্মিতা মহন্ত আৰু বহনিমান আয়ান। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 জুবিন গাৰ্গ বিশেষ হেল্ল' যুৱবাণী।

আজি দিনৰ 12:30 বজাত আইডুৰ বুলনী অনুষ্ঠানত গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থাৰ বিষয়ে মৃন্ময় দত্তৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, নৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী, নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা, ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 অনুৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এই উপলক্ষে এটা মটৰ চাইকেল সমদল উলিয়াব। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভৰ বাবে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আজি 76 জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমাৰ্ঘেৰিটাই এই সন্দৰ্ভত এইদৰে কয়।
1: नमस्कार 17 सितंबर सिर्फ परम आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का जन्म दिवस नहीं बल्कि 25 वर्षों की सेवा समर्पण और राष्ट्र निर्माण की प्रेरणादायी यात्रा का उत्सव है। प्रधानमंत्री मोदी जी ने अपने सार्वजनिक जीवन का हर क्षण जन सेवा ही देश सेवा की भावना के साथ राष्ट्र सेवा को समर्पित किया है। उनके नेतृत्व में भारत ने विकास और आत्मनिर्भरता की नई ऊंचाइयों को छुआ है। इस विशेष अवसर पर 17 सितंबर शाम 6-7 तक आइए हम सभी अपने घरों में और समाज में सबके साथ मिलकर आशीर्वाद

0: का दिया जलाएं। यह करोड़ों देशवासियों के स्नेह और आशीर्वाद का प्रकाश है। आइए मोदी जी के स्वस्थ दीर्घायु और यशस्वी जीवन की मंगल कामना के लिए आशीर्वाद का दिया जलाएं। धन्यवाद।
1: দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থসামাজিক ঔদ্যোগিক জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2018 চনৰ 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ কাৰেংচাপৰি আৰু বগীবিলক সংযোগ কৰি নিৰ্মাণ কৰা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 4.94 কিলোমিটাৰ দৈৰ্ঘৰ দুখলপীয়া ৰেল আৰু পথ দলং হিচাপে পৰিচিত বগীবিলে দেশৰ দীৰ্ঘতম দলং হিচাপে স্বীকৃতি লাভ কৰিছে। 1985 চনৰ অসম চুক্তিৰ দাবী অনুসৰি 1997 চনৰ 22 জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। এই দলং মুকলিয়ে কি ধৰণে আৰ্থসামাজিক ঔদ্যোগিক আৰু শৈক্ষিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এই সন্দৰ্ভত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুদ্ধিন্দ্ৰ বৰুৱাই এইদৰে কয়।
2: 2018 চনৰ 25 ডিচেম্বৰ দিনটো আমাৰ বাবে এটা ঐতিহাসিক দিন। সেই দিনটোতে বগীবিল দলঙৰ যোগেদি উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰা হৈছিলে। বগীবিল দলংখন হোৱাৰ আগতে আমি ডিব্ৰুগড়লৈ যাবলৈ উত্তৰপাৰৰ ব্যক্তিসকলে বৰ উৎকণ্ঠিত হৈ থাকোঁ। আগদিনাৰ পৰা আমি প্ৰস্তুতি চলাওঁ। আমি প্ৰথম ফেৰীখন পালেও গাড়ীখন আকৌ গাড়ী নিবৰ কাৰণে আকৌ আমি অপেক্ষা কৰিবলগীয়া হয় আন এখন ফেৰীলৈ, আৰু তাৰ কাৰণে আমি প্ৰায় 3-4 ঘণ্টা পৰ্যন্ত আমাৰ পলম হয়। ঘূৰি অহাটো আমাৰ একেই সমস্যা হয়। খৰালি দিনত যেতিয়া ব্ৰহ্মপুত্ৰত পানীটো শুকাই যায় তেতিয়া ঘাটটোত তাৰমানে কেইবাটাও ঘাটলৈ ৰূপান্তৰ হয়। বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। যিসকল ৰোগীয়া ব্যক্তি যায় কল্পনা কৰিব নোৱাৰা সমস্যা তেওঁলোকে ভুগিবলগীয়া হৈছিল। এই দলংখন হোৱাৰ পাছত সকলো অৱকাশ ঘটিছে আৰু এই কামখিনি 2018 চনত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতে হৈছে। চৰকাৰখনৰ সেইটো এটা উল্লেখযোগ্য সফলতা বুলি আমি ক'ব পাৰোঁ। এতিয়া উত্তৰপাৰ দক্ষিণপাৰ যোগাযোগটো বহুত ওচৰ পৰা আনিলে।
1: ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
3: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেঞ্চ সকলো ছাত্ৰ ছাত্ৰীৰ থাকিব লাগে, আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেঞ্চ নাই তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। কোনো ছাত্ৰ ছাত্ৰীৰ যদি বিশেষ অসুবিধা আছে যে প্ৰাকৃতিক দুৰ্যোগ হ'ল বা ঘৰত পিতৃৰ বিয়োগ হ'ল বা তেখেতৰে কোনো দুখ হ'ল, ৰোগাক্ৰান্ত হৈ উপস্থিত থাকিব নোৱাৰিলে, তাত প্ৰিন্সিপালগৰাকীক ক্ষমতা দিয়া আছে তেওঁক সেই বিশেষ পৰিস্থিতিত বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ ৰেহাই দিব পাৰে।
1: তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি বা পৰিয়ালৰ কাৰোবাৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে।

0: এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঠিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচী লোৱা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হ'ব। আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অসম সন্তান জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱা আৰু এনিমেচন পৰিচালক সমুদ্ৰ কাজল শইকীয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে। তেওঁলোকে নাছাৰ কোচি অভিযানৰ অন্তৰ্গত কছমিক ৰেপচডি নামৰ অভিনৱ আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে। কছমিক ৰেপচডি হৈছে বিজ্ঞান, সংগীত আৰু এনিমেচনৰ বিৰল সংমিশ্ৰণ। পৃথিৱীৰ ক্ৰমবৰ্ধমান পৰিৱেশ বিষয়ক সংকটৰ স্থায়ী সমাধান বিচাৰি এগৰাকী কাল্পনিক মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাই মহাকাশলৈ কৰা মহাজাগতিক যাত্ৰাৰ কাহিনীৰে এই প্ৰকল্পৰ মূল ভেটি গঢ় লৈ উঠিছে। মানৱ সত্তা আৰু প্ৰযুক্তিৰ এই যাত্ৰাক অৰ্কেষ্ট্ৰা সংগীত, হৃদয়স্পৰ্শী পপ সুৰ আৰু চিনেমেটিক এনিমেচনৰ জৰিয়তে ফুটাই তোলা হৈছে। এই প্ৰকল্পৰ সৃষ্টিশীল ধাৰণা গল্পকাৰ আৰু গীতিকাৰ জুটি ডঃ সুজান লিম আৰু ডঃ ক্ৰিষ্টিনা টিনষ্টানৰ প্ৰধান সুৰকাৰ হিচাপে আছে ফ্ৰান্সৰ মানু মাৰ্টিন আৰু বৈজ্ঞানিক নেতৃত্বত আছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মহাকাশ বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰধান গৱেষক জন টমছিক। এই প্ৰকল্পত জয় বৰুৱাই দুটা মূল গীত ষ্টাৰ এমং দ্য কছমিক ক্লাউডছ আৰু কনফিষ্টাৰ আয়নত কণ্ঠদান কৰিছে। সমুদ্ৰ কাজল শইকীয়া এই গীতসমূহৰ বাবে মনোমুগ্ধকৰ চিনেমেটিক এনিমেচন আৰু দৃশ্যসজ্জা প্ৰস্তুত কৰিছে। তেওঁৰ তোলাকাৰে মহাকাশৰ সেই অদেখা বিস্ময়বোৰ জীৱন্ত হৈ উঠিছে। অসমে 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনুৰ্ধ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউৰ বামপথাৰ বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কালি নতুন দিল্লীত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত হিমাচল প্ৰদেশক 2-1 পৰাস্ত কৰে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ পাৰ্থ ডেকাবৰুৱাই খেলখনৰ 32 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰথমাৰ্ধৰ পাছত হিমাচলে দ্বিতীয়াৰ্ধত গ'ল পৰিশোধ কৰে যদিও 45 মিনিটত পল বৰুৱাই বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ বিজয়সূচক গ'লটো দিয়ে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈ নিজৰ তৃতীয়খন খেলত হাৰিয়ানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ল'ৰা ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। অসমে কালি মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ছোৱালীৰ দলীয় শাখাৰ ছেমিফাইনেলত অৰুণাচলক 2-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন। ইউ পি আইত মাচুল আৰোপক লৈ দেশজুৰি প্ৰতিক্ৰিয়া। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজিৰে পৰা বিভিন্ন কাৰ্যসূচী আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহ হিচাপে উদযাপন কৰাৰ লগতে আজি ঘৰে ঘৰে মাটিৰ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱাৰ বাতৰি আমাৰ অসম দৈনিক জনমভূমিকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ শাস্তি হিচাপে ভাৰতক 100% শুল্ক আৰোপ কৰাৰ বাবে আমেৰিকাই হুংকাৰ দিয়াৰ এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতখনে মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যত সংস্থাপনহীনতাৰ ভয়াৱহ ৰূপ, 5 বছৰত 8 শতাধিক নিবনুৱাৰ আত্মহনন, এই শিৰোনামেৰে ৰাজ্যৰ নিবনুৱা সমস্যা সম্পৰ্কীয় এটা বাতৰি দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কানাড়া ছবিৰ কিংবদন্তী অভিনেতা অনন্ত নাগলৈ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ, AIUDF আৰু TMCৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাই নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰাৰ এটা বিশেষ বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।

ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী। নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা। ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনূৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। এতিয়া আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: দুৰ্বল বঞ্চিত আৰু অসহায় লোকসকলক তেওঁলোকৰ আইনী অধিকাৰ আৰু উপলব্ধ চৰকাৰী সুবিধাৰ বিষয়ে অৱগত কৰি আহিছে। জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সকলো যোগ্য ব্যক্তিক আইনী সমস্যাৰ ক্ষেত্ৰত নিকটৱৰ্তী আইনী সাহায্য ক্লিনিক, পেৰালিগেল ভলণ্টিয়াৰ অথবা আইন সেৱা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰি বিনামূলীয়া আইনী পৰামৰ্শ আৰু সহায় গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
1: আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাছৰত লোকপিয়ল 2027ৰ গৃহ তালিকা প্ৰস্তুত কাৰ্যসূচী সামৰণি পৰিছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
0: জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, প্ৰশিক্ষক, ছুপাৰভাইজাৰ আৰু ইনোমেটৰসকলৰ সাময়িক প্ৰচেষ্টাত এই বৃহৎ কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। জিলাখনৰ দুটা চাৰ্কলৰ মুঠ 39টা হাউচ লিষ্টিং ব্লকত 726গৰাকী ইনোমেটৰ আৰু 21গৰাকী ছুপাৰভাইজাৰ দায়িত্ব পালন কৰে। তথ্যৰ শুদ্ধতা নিশ্চিত কৰাৰ বাবে ব্যাপক পৰীক্ষা আৰু পুনৰীক্ষণো কৰা হয়। পৰৱৰ্তী পৰ্যায়ত জনগণৰ তৃতীয় ফেজৰ লগতে গাঁওভিত্তিক আন্তঃগাঁথনি আৰু বিভিন্ন সা সুবিধাৰ তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ ভিতৰত হাস্পতাল, ৰাস্তা, ডাকঘৰ আৰু বেংকৰ তথ্য অন্তৰ্ভুক্ত থাকিব। এই কাৰ্যসূচী সফল কৰাত সহযোগিতা আগবঢ়োৱা জিলাখনৰ ৰাইজ আৰু সংবাদ মাধ্যমক জিলা প্ৰশাসনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
1: জিলাৰ এই ৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে আজি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল মানকাছৰ পৰা আমাৰ সংবাদদাতা জেচমিনাৰা পাৰভিন।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। আমাৰ ফোন নম্বৰটো দি কৈ দিছোঁ 03612661876 আৰু 9435405223। আপোনাৰ প্ৰিয় গীতটি শুনিবৰ বাবে এই দুটি নম্বৰত ফোন কৰিব পাৰে। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আজিৰ অনুষ্ঠানৰ প্ৰথম ফোনটো লৈছোঁ।
1: হেল্ল' বাইদেউ,
0: হেল্ল' হয়
1: হেল্ল'
0: হেল্ল' শুনিছেনে?
1: অঁ শুনি আছোঁ।
0: হয় কওকচোন, আপুনি ক'ৰ পৰা কৈছে?
1: মই ধেমাজি নগৰৰ পৰা কৈছোঁ, বিজুমণি।
0: ধেমাজিৰ পৰা কৈছে?
1: হয়
0: হয়। কি কৰি আছে আপুনি? ঘৰতে আছে চাগে?
1: ঘৰতে আছোঁ, ঘৰতে আছোঁ।
0: হয়, আৰু আমাৰ অনুষ্ঠান শুনি আছে?
1: অঁ, আপোনালোকৰ সদায় শুনো।
0: ধন্যবাদ। কি গীত শুনিব বিচাৰিছে আজি?
1: মই জুবিনদা সেই গীত এটা শুনিবলৈ বিচাৰিছোঁ, ৰৈ ৰৈ বিনালে।
0: ৰৈ ৰৈ বিনালে?
1: হয়।
0: মই গীতটি চাওঁ বাৰু আপোনাৰ বাবে। আৰু কওকচোন, আপোনাৰ ঘৰতে কোন কোন আছে? হয়,
1: ল'ৰাটোৱে আজি হাইছেকেণ্ডেৰী পৰীক্ষা আছে গৈছে।
0: হয়,
1: তাৰপৰা ছোৱালীজনী হাইছেকেণ্ডেৰী পাছ কৰি চিত্ৰাকলে পঢ়ি আছে গুৱাহাটীতে। অঁ,
0: আৰু আপুনি ঘৰৰ?
1: ঘৰ গৃহিণী ৰান্ধনি।
0: আৰু আমাৰ ৰেডিঅ'ৰ অনুষ্ঠান কেইবজাৰ পৰা শুনে আপুনি?
1: মই সেই ফোন ইন শুনো শুক্ৰবাৰ, বৃহস্পতিবাৰ,
0: ঠিক আছে বাৰু। আপোনাক কথা এটা কওঁ, আপুনি ৰৈ ৰৈ বিনালে গীতটি চাগে বিচাৰিছিল। কিন্তু আমাৰ কম্পিউটাৰত চিষ্টেমত সেই গীতটি মই পোৱা নাই, কিন্তু জুবিন গাৰ্গৰতো সকলো গীতেই ভাল লাগে নহয় জানো? মই যদি বেলেগ এটি গীত আপোনাৰ বাবে বজাওঁ, বেয়া পাব নেকি? জুবিন দিৱস ক'লে ভাল লাগে আচলতে। জুবিন দিৱসেই তিনিদিনীয়া কাৰ্যসূচীৰে পাতিবলৈ লৈছে। হয়, ঠিক আছে, ভাল লাগে কথা পাতি। আগলৈও ফোন কৰি থাকিব আৰু ভালে থাকক। হয় নেকি? অঁ, ধন্যবাদ। ঠিক আছে, গীতটি শুনক আপুনি।
1: অঁ, ঠিক আছে।

0: হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে?
1: হয়, নমস্কাৰ বাইদেউ,
0: নমস্কাৰ
1: সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত।
1: মই সাতগাঁৱৰ পৰা সুপিকা মিলে কৈছিলোঁ।
0: সাতগাঁৱৰ পৰা কৈছে?
1: হয় হয়,
0: হয়। কি গীত শুনিবৰ বাবে আজি আপুনি ফোন কৰিলে?
1: মই জুবিন চাচুকী গায়ত্ৰী হাজৰিকা বাইদেউ আৰু জুবিনদাৰ কণ্ঠত
0: হয়
1: ৰত্নাকৰ চিনেমাখনৰ ৰাতি ৰাতি গানটো শুনিব বিচাৰিছো।
0: হয়, ৰত্নাকৰ চিনেমাখন চাইছে নে নাই আপুনি?
1: হয় চাইছো বাইদেউ।
0: চাইছে?
1: হয়
0: হয়।
1: হয়,
0: আৰু ঠিক আছে, আপোনাৰ বাবে গীতটি বজাওঁ তেনেহ'লে। গীতটি
1: হ'ব
0: মই ৰেডি কৰি সাজু কৰি
1: ধন্যবাদ।
0: তুলিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ।
0: হয় নমস্কাৰ।
1: আজি মই শুনিব বিচাৰিছিলোঁ
0: মোটামুটি ভাল লাগিল আপোনাৰ পৰা কথাবোৰ শুনি। গীতটি আপোনাৰ শুনাই দিওঁ, ভূপেন হাজৰিকা আৰু সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ সেই গীতটি। হয়, ধন্যবাদ।

0: হ্যালো,
1: হেল্ল' নমস্কাৰ সুপ্ৰভাত।
0: হয় নমস্কাৰ সুপ্ৰভাত, কোনে কৈছে আপুনি?
1: মই মঞ্জু দাসীয়ে কৈছোঁ, গুৱাহাটীৰ কলিতাকুছি গণেশ নগৰৰ পৰা।
0: হয়, ভালে আছে আপুনি?
1: হয় মই ভালে আছো, আপোনালোকে ভালে আছেনে?
0: হয় আছোঁ, ঘৰৰ পৰা কৈ আছে নিশ্চয়।
1: আজি বহুত দিনে মই ফোন লগালোঁ।
0: হয় নেকি? অঁ,
1: হয়
0: আমাৰ অনুষ্ঠান শুনি আছে?
1: হয় শুনি আছো, মোবাইলতে শুনি আছো, ৰেডিঅ'টো মানে বেয়া হৈছে।
0: অঁ হয় নেকি? অঁ ভাল, আজিকালি মোবাইলতো শুনিব পাৰি এপত গৈ। আৰু কওকচোন, কি গীত শুনিব বিচাৰিছে আজি আপুনি?
1: জুবিন গাৰ্গৰ কণ্ঠত এটি ভক্তিমূলক গীত শুনিব বিচাৰিছোঁ।
0: হয়, অঁ জুবিন গাৰ্গে ভক্তিমূলক গীতো বহুত বহুত গীতেই গাইছে, তেওঁ সকলো গীতেই গাইছে আচলতে, আৰু তেওঁৰ সকলো গীতেই ভাল লগা। অঁ
1: হয়, সকলো গীতেই ভাল লাগে।
0: হয়, আৰু আপুনিও গম পাই চাগে জুবিন দিৱস, যে হয় জুবিন দিৱস আহি পালেহি। হয় হয় হয় হয়, অঁ শুনিছিলে অনুষ্ঠানটো কালি। অঁ ঠিক আছে, জুবিন গাৰ্গৰ কণ্ঠৰ এটি ভক্তিমূলক গীত আপোনাৰ বাবে শুনাইছোঁ, শুনক দেই।
1: কেইজনমান পাত্ৰৰ নাম লওঁ।
0: অঁ লওকচোন, কওকচোন।
1: বনবাসী মণ্ডল দাদা, মাইনা দাস, ৰূপালী কলিতা, হাজিৰা বেগম, সুখিদা আহমেদ, আৰু
0: মনত পৰা
1: নাই আৰু আপোনালোকলৈ।
0: ধন্যবাদ, ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' সুপ্ৰভাত বাইদেউ, মই ধেমাজিৰ পৰা ক'লো, অংকুৰ শৰ্মাই।
0: হয়, সুপ্ৰভাত।
1: আজি মই জুবিন গাৰ্গৰ কণ্ঠত নাওলৈ আনিমগৈ গীতটি শুনিব বিচাৰোঁ।
0: নাওলৈ আনিমগৈ গীতটি, হয়
1: হয় বাইদেউ, মই আপোনাৰ অনুষ্ঠানবোৰ ডিটেইলছৰ যোগেদি ধেমাজিৰ পৰাও শুনো।
0: হয় নেকি?
1: হয়
0: হয়। আৰু
1: বাকী মই
0: কওক,
1: মই কেইজনৰ শ্ৰোতাৰ নাম ল'ব বিচাৰোঁ।
0: কওকচোন।
1: জোনমণি শৰ্মা, যতীন শৰ্মা, নীলপল দুৱৰা,
0: হয়
1: তেওঁলোকৰ নাম ল'ব বিচাৰিছিল, আৰু হৰ দুৱৰা।
0: হয়, আৰু আপুনি আমালৈ ফোন কৰি থাকে চাগৈ?
1: ফোন মই আগতেও কৰিছোঁ বাইদেউ, কিন্তু মানে সংযুক্ত হৈছোঁ, কিন্তু মানে আপোনালোকৰ লগত তেনেকৈ কথা পাতিবলৈ সক্ষম হোৱা নাছিলোঁ। আজি প্ৰথমবাৰ সক্ষম হৈছোঁ।
0: হয়,
1: আপোনালোকৰ অনুষ্ঠানবোৰ শুনো, শুনি ভাল লাগে। ধেমাজিৰ পৰা আগতে শুনিবলৈ ব্যৱস্থা নাছিলে, এতিয়া আজিকালি ডিটিএইচৰ যোগেদি মই শুনো।
0: ডিটিএইচৰ যোগেদি, হয়, ভাল লাগিল শুনি। আপুনি ডিটিএইচৰ যোগেদিও এতিয়া আমাৰ অনুষ্ঠান শুনিব পাৰে?
1: হয় হয় হয়, মই শুনো, মোৰ লগতে আৰু বহুতকো শুনাওঁ।
0: ভাল লাগিল, ভাল লাগিল, ধন্যবাদ। আৰু আপোনাৰ বাবে তেনেহ'লে গীতটি শুনাইছোঁ, আৰু আপুনি আজি আমাৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতা, আমাৰ সময় শেষ হৈ আহিছে, ধন্যবাদ জনাইছোঁ আপোনালৈ।
1: ঠিক আছে, ধন্যবাদ বাইদেউ,
0: ধন্যবাদ। জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি আজি অনুষ্ঠানৰ পৰা মই মিতালী বৰপৰাই বিদায় ল'ম। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা সুশান্ত দত্তক আৰু নিয়ন্ত্ৰণ কক্ষত থকা আমাৰ সদস্যসকলক, যিসকলে মোক সহযোগ কৰিলে এই অনুষ্ঠানটি আগবঢ়াই নিয়াত। তেনেহ'লে আহক এই গীতটি শুনো জুবিন গাৰ্গৰ কণ্ঠত।

ಕೇಳಂಗ ಪಸ್ತು ಲಾಜಲಿ.

0: ஏயங் ஹோய நமோ விலேயம்
1: நாதிக

মাটিৰ গান অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডৰ পাছতে ভাৰতৰ ছেমিকণ্ডাক্টৰ অভিযানৰ ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব।

ইমানপৰে শ্ৰোতাসকলক ভাৰতৰ ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, দৰ্শন কাশ্যপ, বিজয় কুমাৰ বৰ্মন, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, মিতুল গগৈ, মৃগাংক কৃষ্ণত্ৰেয়, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী।

দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য বিতৰণ, ৰাজ্যত মাদক দ্ৰব্য মুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণজাগৰণ পদযাত্ৰা কাৰ্যসূচী আৰু নতুন দিল্লীত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰচাইকেল সমদল উলিয়াব। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাইছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিতায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সেৱা সমৰ্পণ মাহ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসম গণ পৰিষদ দলৰ বৰপেটা জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ 76 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আজি সমিতিৰ কাৰ্যালয়ত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। সন্ধিয়াৰ ভাগলৈ ৰূপায়ণ কৰিবলগীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীত বৰপেটাৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰাৰ কথা। পশ্চিম কাৰ্বি আংলং জিলাৰ লেঙেৰিস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 128 নম্বৰ ডেল্টা কোম্পানীৰ উদ্যোগত আজি প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219 গৰাকী হিতাধিকাৰীক 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱমণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীগৰাকীৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱমণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ দলটো আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱছিৰ আহমেদ আৰু দলৰ আটাইকেইগৰাকী বিধায়ক প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: ৰাজ্যত মাদকদ্ৰব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণজাগৰণ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আজিৰে পৰা অহা 2 অক্টোবৰলৈ ৰূপায়ণ কৰিবলগীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই পদযাত্ৰাত 10খন জিলাক সামৰি লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ কবলৰ পৰা মুক্ত কৰি এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদযাত্ৰা কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3দিনীয়া কাৰ্যসূচী লোৱা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গে আজি জুবিন ক্ষেত্ৰত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ এইদৰে কয়।
1: এইখন জুবিন ক্ষেত্ৰ নহয়, জুবিনৰ কাৰণে যেতিয়া আমি কিবা এটা কৰিবলৈ লৈছো, জুবিনে ভাল পোৱা ধৰণেতো আমি কৰিব লাগিব। তেওঁৰ নিজৰ আদৰ্শ বা তেওঁৰ যিটো সপোন, সেই সপোনটোৱেতো আমি তেওঁলৈ আগবঢ়াব লাগিব। কিমানখিনিলৈকে সফল হ'ব পাৰোঁ নেজানো, কিন্তু সেইমতেইতো আমি আগবাঢ়িব লাগিব তেওঁৰ মতে। সেইকাৰণে সকলো লোক আহি ইয়াত উপস্থিত হৈছে, একত্ৰিত হৈছে। কোন কি জাতিৰ, কোনটো কোন কি ধৰ্মৰ, কোনো কি বেকগ্ৰাউণ্ডৰ, সেইবোৰখিনি কথা নাই। সকলোৱে ইয়ালৈ আহিব। ইয়াত কোনো VIPও নাই, কোনো নিমন্ত্ৰিত অতিথিও নাই। সকলোৱে নিজৰ মতেই আহিব, নিজৰ মতেই তেওঁলৈ মৰম, হেঁপাহ, শ্ৰদ্ধা যি হয় বা শেষ, সকলোখিনি তেওঁলোকে তেনেদৰে আগবঢ়াব সদায়।
0: জুবিন দিৱসৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ 33খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম স্থগিত হৈ আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। শিৱসাগৰৰ কাংকান নগৰৰ 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি আৰক্ষীয়ে মাদকদ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লোক দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় 80 গ্ৰাম মাদকদ্ৰব্যৰ লগতে এখন স্কুটি জব্দ কৰে। শিৱসাগৰ আৰক্ষী উপ পৰিদৰ্শক দেৱাশী শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত লোক দুজনক আটক কৰা হয়। খেলৰ বাতৰি। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য বিতৰণ। ৰাজ্যত মাদকদ্ৰব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণজাগৰণ পদযাত্ৰা কাৰ্যসূচী আৰু নতুন দিল্লীত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী চিনেমা গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে শুনক দিলৱালে দুলহানিয়া লে যায়েঙ্গে চিনেমাৰ এটি গীত লতা মংগেশকৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত।

লতা মঙ্গেশকৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত দিলৱালে দুলহানিয়া লে যায়েংগে চিনেমাৰ গীতটি শুনিলে। হিন্দী চিনেমা গীতৰ অনুষ্ঠানত এইবাৰ শুনক এছ পি বালাসুব্ৰমণিয়াম আৰু লতা মঙ্গেশকৰৰ কণ্ঠত হাম আপকে হে কন চিনেমাৰ এটি গীত।

লতা মঙ্গেশকৰ আৰু এছ পি বালসুব্ৰমণিয়ামৰ কণ্ঠত হাম আপকে হে কোন চিনেমাৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত এবাৰ শুনক 1942 লাভ ষ্টৰী চিনেমাৰ এটি গীতটিত কণ্ঠদান কৰিছে শানে কুমাৰ শানুৱে।

1942 অ লাভ ষ্টৰী চিনেমাৰ কুমাৰ চানুৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমা গীতৰ অনুষ্ঠান আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, আজি আমি কথা পাতিম গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা এই সম্পৰ্কে। আৰু এই বিষয়ে আমাক অৱগত কৰাবলৈ আমাৰ আমন্ত্ৰণ ক্ৰমে আজি ষ্টুডিঅ'ত উপস্থিত হৈছেহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৃন্ময় দত্ত। শ্ৰীদত্ত, নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: মই আপোনালোকৰ মাজলৈ আহিবলৈ বৰ আনন্দিত আৰু সমূহ শ্ৰোতালৈ মোৰ নমস্কাৰ।
0: শ্ৰীদত্ত, আজি যিটো বিষয় গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা, সেই বিষয়টোৰ ভিতৰলৈ যোৱাৰ আগতে পুনতে জানি ল'ব বিচাৰিম কোন কোন ক্ৰিয়াকলাপক গাৰ্হস্থ্য হিংসাৰ আওতাত ধৰা হয়।
1: গাৰ্হস্থ্য হিংসাৰ আওতাত যদি আপুনি আইনখন চাই, তাত 3 নম্বৰ দফাত বিস্তৃত এটা বৰ্ণনা দিয়া আছে, বিশ্লেষণ দিয়া আছে, সংজ্ঞা এটা দিয়া আছে। তাৰ ভিতৰত আপোনাৰ বিভিন্ন ধৰণৰ যিবোৰ আপোনাৰ হিংসা, যেনেকৈ এইটো শাৰীৰিক হ'ব পাৰে, মানসিক হ'ব পাৰে, তাৰ লগত আপোনাৰ যিটো অৰ্থনৈতিক হিংসা হ'ব পাৰে, যৌন হিংসা হ'ব পাৰে। হিংসাৰ যদি আমি কওঁ, যিটো আমি মানসিক হিংসা, গালি গালাজ কৰা, বিশেষকৈ য'ত আপোনাৰ ধৰক এই ল'ৰা সন্তান জন্ম দিব নোৱাৰা অৱস্থা বা সন্তান জন্ম নিদিয়াৰ কাৰণে গালি গালাজ কৰা, সেইবোৰক আপোনাৰ এই সংজ্ঞাৰ আণ্ডাৰত দিয়া আছে। আৰু এই আইনখন এটা মানে এটা গুৰুত্বপূৰ্ণ বিষয় হ'লগৈ, এই গাৰ্হস্থ্য হিংসাৰ লগত কিছুমান আনুষংগিক সমস্যাও থিয় দিয়ে, সেইবোৰতো আমি আগলৈ ডিছকাছ কৰিম। সেইবোৰৰ বিষয়েও ইয়াতে আলোচনা কৰা হৈছে আৰু সেইবোৰৰ সমাধান দিব চেষ্টা কৰা হৈছে।
0: এতিয়া আপুনি কথাৰ মাজতে ক'লে যে মৌখিকভাৱে যিটো গালি গালাজ, সেইটোকো আমাৰ গাৰ্হস্থ্য হিংসাৰ আওতাত ধৰা হৈছে নহয় জানো? আৰু তাৰ পৰা যদি আমি আৰু অকণমান ভিতৰলৈ গুচি যাওঁ, ধৰক শাৰীৰিক অপদস্থ যিটো মাৰধৰ পৰ্যায়লৈ গুচি যায়, সেই তেনেধৰণৰ হিংসাৰ বলি হৈ কোনো এগৰাকী মহিলাই যদি আইনৰ ওচৰ চাপিব খোজে, প্ৰথম পদক্ষেপ তেওঁৰ কি হ'ব?
1: তেওঁ কমপ্লেইন দিয়াৰ কেইবাটাও ঠাই আছে, পুলিচতে যাব পাৰে, প্ৰটেকশ্যন অফিচাৰ আছে এই আইনখনৰ আণ্ডাৰত, তেওঁৰ তাত যাব পাৰে, ছাৰ্ভিচ প্ৰভাইডাৰ আছে তেওঁৰ তাত যাব পাৰে, মেজিষ্ট্ৰেটৰ ওচৰত ডাইৰেক্টলি যাব পাৰে। সাধাৰণতে কি হয়, য'ত আপোনাৰ এই ঘটনাটো হৈছে, এই যোনটো হিংসা ঘটনাটো হৈছে তাত, বা য'ত সেই মহিলাগৰাকী থাকে, বা য'ত এই যিজনে হিংসাটো কৰিছে তেওঁ থকা ঠাইত, এই যিকোনো ঠাইতে গোচৰ এটা ৰুজু হ'ব পাৰে। তেওঁ তাৰ বাবে কমপ্লেইন এটা দিয়াৰ লগে লগে প্ৰথম পদক্ষেপত তেওঁলোকক যিজনৰ ঠাইত তেওঁ কমপ্লেইনটো দিয়ে, তেওঁৰ সেই কমপ্লেইনটো দিয়াৰ লগে লগে যদি পুলিচৰ তাত যায় বা যদি আপোনাৰ প্ৰটেকশ্যন অফিচাৰৰ তাত যায় বা মেজিষ্ট্ৰেটৰ তাত, যতেই নাযায় তেওঁলোকে তেওঁ কি কি সমাধান পাব পাৰে, কি কি তেওঁৰ আখুৱাবলৈ কেনেকৈ তেওঁক এড্ৰেছ কৰা হ'ব, সেইবোৰৰ বিষয়ে তেওঁক অৱগত কৰোৱাটোও তেওঁলোকৰ দায়িত্ব।
0: হয়, পুলিচৰ কথাটো বাৰু বুজিলোঁ, কিন্তু যেতিয়া আপুনি প্ৰটেকশ্যন অফিচাৰ ক'লে বা মেজিষ্ট্ৰেট, তেওঁলোক ক'ত কেনেকৈ উপলব্ধ?
1: প্ৰটেকশ্যন অফিচাৰ বুলি কওঁতে আমাৰ আইনত প্ৰটেকশ্যন অফিচাৰৰ সংজ্ঞা দিয়া আছে। আৰু সাধাৰণতে কি হয়, প্ৰটেকশ্যন অফিচাৰ বুলি কওঁতে আমাৰ যিবোৰ আপোনাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আছে তেওঁলোক হয়, CDPOবোৰ, প্ৰত্যেকজন CDPOক প্ৰটেকশ্যন অফিচাৰৰ দায়িত্ব দিয়া আছে, গৈ তেওঁলোকৰ ওচৰত কমপ্লেইনটো দিব পাৰে। আৰু মই ছাৰ্ভিচ প্ৰভাইডাৰ কথা যদি ক'লোঁ, ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন NGO আছে, সেই NGOবোৰৰ ওচৰতো তেওঁলোকক দিব পাৰে কমপ্লেইন, আৰু মেজিষ্ট্ৰেটো আছে, পুলিচটো আছে।
0: এতিয়া অভিযোগকৰ্তাগৰাকীয়ে তেওঁ মৌখিকভাৱে দাখিল কৰিব লাগে নে লিখিতভাৱে দিব লাগে?
1: লিখিতভাৱে দিব লাগে, লিখিত দিব লাগে।
0: এখন উকা কাগজত লিখিলেই হয়?
1: উকা কাগজত লিখিলেও হয়। আচলতে কি হয়, উকা কাগজত লিখাখনৰ পিছত প্ৰটেকশ্যন অফিচৰ পৰা বা ছাৰ্ভিচ প্ৰভাইডাৰ ৰিপৰ্ট এটা বিচাৰে, সেই ৰিপৰ্টৰ ফৰ্ম এখন আছে, সেই ফৰ্মখন খুবেই বিস্তৃত, তাতে বিভিন্ন ধৰণৰ আপোনাৰ যিবোৰ হিংসা তাৰে বৰ্ণনা দিয়া আছে, সেইবোৰত টুকি যাব লাগে যে এইটো এই ধৰণৰ মোৰ মোৰ বিৰুদ্ধে এই ধৰণৰ এটা হিংসা হৈছে, অপৰাধ হৈছে, হিংসা এটা হৈছে, সেইটো মানসিক হ'ব পাৰে, সেইটো শাৰীৰিক হ'ব পাৰে, সেইটো আপোনাৰ অৰ্থনৈতিক হ'ব পাৰে, তেনেকৈ মই কৈছোঁ, গোটেইবোৰৰ হেৰি দিয়া আছে, সেইবোৰ তেনেকৈ টিকমাৰ্ক কৰি দিয়া হয় আৰু সেই দৰখাস্তখনকে আপোনাৰ মানে উকা কাগজ হ'লেও আপোনাৰ দৰখাস্ত যদি কোৰ্টত যদি আপুনি যায়, মেজিষ্ট্ৰেটত যদি যায়, তেতিয়াহ'লে আপোনাৰ ধৰক ষ্টাম্প ইত্যাদি লগাই দিবলৈ সেইটো বেলেগ কথা, বাট আপুনি যদি প্ৰটেকশ্যন অফিচাৰ ওচৰত আপুনি যদি দৰখাস্তখন দিয়ে, তেওঁ সেইটোৰ বিশিষ্ট ৰিপৰ্ট এটা প্ৰিপেয়াৰ কৰি তাতে সেই ফটোত প্ৰডিউচ কৰিব পাৰে।
0: সেই কামখিনি কৰাৰ পাছত কেছটো আদালতত উঠিল,
1: কেছটো আদালতত উঠিলে,
0: তাৰপিছৰ প্ৰক্ৰিয়াটো,
1: তাৰপিছত আদা চেলুলৈ নটিছ যাব বা কোৰ্টে কেতিয়াবা ইণ্টাৰিমো দিয়ে, মানে তেওঁক কিবা প্ৰটেকশ্যন লগা হ'লে, জৰুৰীকালীন যিবিলাক প্ৰটেকশ্যন লাগে সেই তেতিয়া সেইটো দিয়া হয়।
0: হয়, মানে ধৰক শাৰীৰিকভাৱে তেওঁক আনকি হত্যাৰ ভাবুকি পৰ্যন্ত দিয়া হৈছে, তেতিয়া সেই সুৰক্ষাৰ ব্যৱস্থা,
1: তেতিয়া সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে। আৰু সুৰক্ষাৰ ব্যৱস্থা বিভিন্ন চিষ্টেম আছে যদি দিব পাৰে তেওঁলোকক, যেনেকৈ ধৰক যিজন মানুহে তেওঁ হিংসাটো কৰিছে তেওঁক তেওঁৰ ওচৰলৈ আহিব নিদিয়া, আনকি তেওঁৰ ওচৰৰ মানুহ যদি কোনোবা আছে, ছাপ'জ কাৰোবাৰ যেন মাক দেউতাকক ভাবুকি দিয়া হৈছে, তেওঁলোককো প্ৰটেকশ্যন দিয়া হয়। ইয়াৰ বাহিৰে যদি ধৰক একেখন ঘৰতে আছে, তাৰ মাজতো যিজনে হিংসাটো কৰিছে তেওঁৰ বিৰুদ্ধে কিছুমান

0: ইনজাংশ্যন দিব পাৰে, কিছুমান ইণ্টাৰিম অৰ্ডাৰ দিব পাৰে যাতে তেওঁ এওঁৰ ওচৰলৈ আহিব নোৱাৰে, তেওঁক আৰু হিংসা হেৰি কৰিব নোৱাৰে। বহুখিনি হেৰি আছে,
1: কথাটো উঠিছে এইকাৰণে, কাৰণ ধৰক সাধাৰণতে এগৰাকী মহিলা বিয়াৰ পিছত সাধাৰণতে স্বামী গৃহতে থাকে, কিন্তু তাত যদি তেওঁৰ প্ৰতি অত্যাচাৰ হয়, গতিকে তেওঁ আদালতত কেছো দিলে, কিন্তু তাৰপিছত তেওঁ একেটা ঘৰতে থাকিব লগা হয়, তেতিয়া কেনেকুৱা ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকে, এই প্ৰশ্ন এটা হাততে উঠে, আৰু সেই ভয়তে হয়তো বহুতো মহিলা মনে মনে থাকি যায়, কলৈ যাম, কি কৰিম, এনেকুৱা ধৰণৰ। এই যে এগৰাকী মহিলা তেওঁ শাৰীৰিক অত্যাচাৰৰ মাজেৰেতো যায়, কিন্তু এটা মানসিক কষ্ট তেওঁ সহ্য কৰিব লগা হয় একেখন ঘৰতে থাকি, আৰু যদি তেওঁলোকৰ যদি সন্তান সন্ততি আছে তেতিয়াহ'লে কথাটো আৰু অলপ বেলেগ ধৰণৰ হৈ যায়। কি ক'ব আপুনি?
0: চাগে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়টো হয়, কিন্তু খুব কমপ্লেক্স বিষয় এটা, কাৰণ ঘৰৰ ভিতৰত কি হয় নহয় সেইটো এটা সাংঘাতিক, বাহিৰৰ পৰা বস্তুটো বুজি পোৱাটো দিগদাৰ। গতিকে তাৰ কাৰণে আপোনাৰ ধৰক দৰকাৰ হ'লে আইনে তেওঁক এটা বেলেগ এটা শ্বেল্টাৰ হোমলৈ থোৱাৰ ব্যৱস্থাও ৰাখিছে। গতিকে তেনেকুৱা যদি কেছ এটা যদি আহে যে তেওঁ তাত সেইখন ঘৰত থাকিব দিব নোৱাৰি, তেতিয়াহ'লে শ্বেল্টাৰ হোমক তেওঁ শ্বিফ্ট কৰাৰ ব্যৱস্থাও আছে। গতিকে সেইটো সেই শ্বেল্টাৰ হোমবিলাকৰ সেই যে আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ বুলি ক'লোঁ যে তেওঁলোকৰ কেইটামান কেইবাটাও শ্বেল্টাৰ হোম আছে, আমাৰ অসম গভৰ্ণমেণ্টৰো আছে, অসম গভৰ্ণমেণ্টৰ শ্বেল্টাৰ হোম যেনেকৈ আপোনাৰ জালুকবাৰীত আছে, বুকত আছে মই জনাত, নগাঁৱত আছে, ধুবুৰীত আছে, শিলচৰ লগতে এটা আছে, গতিকে এনেকুৱা আছে। ইয়াৰ বাহিৰে এন জি অ' যিবোৰ আপোনাৰ ৰেজিষ্টাৰ্ড ছাৰ্ভিচ প্ৰভাইডাৰ এন জি অ' আছে, তেওঁলোকৰো শ্বেল্টাৰ হোম আছে য'ত তেওঁলোকক হয়তো শ্বিফ্ট কৰিব পৰা যায়, সেইটো কোৰ্টে।
1: আৰু যদি নাবালক সন্তান থাকে তেতিয়া সেই সন্তান
0: সেই সন্তানটোৰো ব্যৱস্থা হ'ব পাৰে, সেইটো আপোনাৰ এই ৰাইটৰ ভিতৰতে পৰে, কাষ্টডিয়েল ৰাইটছ যোনটো আমি কওঁ, সেই কাষ্টডিয়েল ৰাইটছৰ আণ্ডাৰত আপোনাৰ যিটো যদি নাবালক যোনটো সন্তান আছে সেই সন্তানটো কেনেকৈ ক'ত থ'ব পাৰি, ক'ত তেনেকৈ তেওঁ প্ৰটেকশ্যন দিব পাৰি, ক'ত শ্বেল্টাৰ দিব পাৰি, সেইখিনি ব্যৱস্থাও আছে।
1: এতিয়া সেই ক্ষেত্ৰত যদি মহিলাগৰাকী ধৰক সম্পূৰ্ণভাৱে তেওঁ স্বামীৰ ওপৰতে নিৰ্ভৰশীল আছিলে, তেওঁ এই প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব, আৰ্থিক কিবা সাহাৰ্য
0: আছে? যেতিয়াই কমপ্লেইন এটা যাব পুলিচৰ তাতে বা মেজিষ্ট্ৰেটৰ হওক বা ছাৰ্ভিচ প্ৰভাইডাৰ তাতে হওক, তেওঁলোকে তেওঁৰ কি কি ৰাইট আছে সেইটো তেওঁক জনাব লাগে। তাৰ ভিতৰত এটা হেৰি আছে, লিগেল ছাৰ্ভিচেছ অথৰিটিৰ আগত গৈ এপ্লিকেশ্যন কৰি লিগেল এইডৰ কাৰণে, যাতে আইনী যোনটো যুদ্ধ তাত আপোনাৰ লজিষ্টিকেল ছাপৰ্ট হওক, যেনে ধৰক আপোনাৰ কেছটো আগবঢ়াই লৈ যাব লাগে, লিখিব লাগে, কৰিব লাগে, আপোনাৰ ধৰক খৰচ পাতিও তেওঁলোকে বহন কৰে, গতিকে সেই লিগেল ছাৰ্ভিচেছ অথৰিটিৰ ওচৰত ৰাইট এটা আছে, তেওঁ তাতে আৰ্জি কৰিব পাৰে যে মোক সহায় লাগে, সেইটো তেনেকৈ তেওঁলোকে দিব পাৰে।
1: মানে সেইটো চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া,
0: লিগেল ছাৰ্ভিচেছ অথৰিটি তেওঁলোকে এডভোকেট এপইণ্ট কৰি দিয়ে, তেওঁলোকে বস্তুটো তেওঁলোকৰ হৈ কেছ আগবঢ়াই লৈ যায়। ইয়াৰ বাহিৰে আপোনাৰ কোৰ্টে অৰ্থনৈতিক কষ্ট দিবৰ কাৰণে ক'ব পাৰে যে আপুনি এইখিনি পইচা বহন কৰক গোচৰটোৰ বাবে, সেইটো কোৰ্টেও অৰ্ডাৰ দিব পাৰে, সেইটো কোনো অসুবিধা নাই।
1: এতিয়া ধৰক এই বিভিন্ন ধৰণৰ গৃহস্থ হিংসাৰ ফলতে আমি আজিকালি সততে লক্ষ্য কৰিছোঁ এটা সমস্যা বুলিয়ে মই ক'ব খুজিছোঁ, আমাৰ সমাজত এতিয়া বিবাহ বিচ্ছেদ খুব দ্ৰুতগতিত বাঢ়ি আহিছে সংখ্যাটো। বিবাহ বিচ্ছেদৰ এটা কাৰণ যদি আমি গৃহস্থ হিংসা বুলি ধৰোঁ, কিন্তু আন আৰু বহুতো কাৰণ থাকে, সেই কথা অলপ কৈ দিব নেকি?
0: চাওক, বিবাহ বিচ্ছেদৰ কাৰণ কেইবাটাও আছে, যোনটো হিংসা বা ক্ৰুৱেলিটি সেইটো এটাহে কাৰণ
1: হয়।
0: বিবাহ বিচ্ছেদৰ কাৰণ আপোনাৰ এজনে এজনক এৰি থৈ যোৱাটো হ'ব পাৰে, ডিজাৰ্চন বুলি যোনটো আমি কওঁ, বা আপোনাৰ কনজুমেশ্যন অফ মেৰেজ যোনটো আমি কওঁ, যে তেওঁলোকৰ যিটো সম্বন্ধ সেইটো পৰিপূৰ্ণ কৰিব নোৱাৰে, সেইবোৰো কাৰণ থাকে। চ' গতিকে বিবাহ বিচ্ছেদৰ কাৰণ ক্ৰুৱেলিটি এটাহে গ্ৰাউণ, যিটো হ'লগে হিংসাটো হ'ব, সেইটো হিংসা হ'ব পাৰে, মানে সেই হিংসাটো আকৌ দুফালৰ পৰা হ'ব পাৰে, সেইটো এটা বেলেগ কথা, সেইটো আকৌ হাজবেণ্ডেও ল'ব পাৰে, ৱাইফেও ল'ব পাৰে, সেইটো এটা বেলেগ বস্তু।
1: সেইটো আচলতে
0: সেইটো এইটোৰ লগত আচলতে এইটো অকল সেই নিৰ্যাতিত মহিলা বা ছোৱালীবোৰৰ কাৰণে, এইটো আপোনাৰ আচলতে এই একখন তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে, গাৰ্হস্থ্য হিংসা বিশেষকৈ মহিলা আৰু ছোৱালীসকলৰ কাৰণে, তেওঁলোকক যাতে এই আইনখনে তেওঁলোকক প্ৰটেক্ট কৰাৰ কাৰণে বনোৱা হৈছে। আৰু বিবাহ বিচ্ছেদৰ আইন সম্পূৰ্ণ বেলেগ, তাত বিবাহ বিচ্ছেদৰ আইনত যেনেকৈ মহিলাই যেনেকৈ ৰিলিফ পাব পাৰে, যেনেকৈ তেওঁলোকে বিচাৰিব পাৰে, গোচৰ এটা ৰুজু কৰিব পাৰে, পুৰুষেও পাৰে। আৰু এই আইন
1: আজি যদি আমি মহিলাসকলৰ ফালৰ পৰা চাবলৈ যাওঁ, যিসকলে ধৰক বিবাহ বিচ্ছেদ বিচাৰিছে, এতিয়া আপুনি অলপ আগতে ক'লে যে গৃহস্থ হিংসাৰ যদি আমি কিবা আইনী কাম কৰিবলৈ যাওঁ তেতিয়া চৰকাৰে সেই খৰচ পাতিৰ ব্যৱস্থাখিনি কৰি দিয়ে। এতিয়া ধৰক মহিলা এগৰাকীয়ে বিচ্ছেদেই বিচাৰিছে, অত্যাচাৰ সহ্য কৰিব নোৱাৰি, তেখেতে বিচ্ছেদ বিচাৰিছে, তেতিয়াও সেই খৰচ পাতি সেই আইনেই বহন কৰিবনে?
0: বিবাহ বিচ্ছেদ আকৌ এইখন আইনে দিব নোৱাৰে, সেইখনৰ কাৰণে বেলেগকৈ কেছ ফাইল কৰিব লাগিব। হিংসাৰ লগত যিবিলাক আনুষংগিক প্ৰব্লেম আছে, অৰ্থনৈতিক প্ৰব্লেম, থকা প্ৰব্লেম, বাচ্চাটোৰ কাষ্টডিৰ প্ৰব্লেম, এই ধৰণৰ সমস্যাবোৰক এই আইনখনে সামৰি লৈছে, টেকেল কৰিব চেষ্টা কৰিছে। বিবাহ

0: সেইটো আইনখন সম্পূৰ্ণ বেলেগ।
1: আচ্ছা, মানে তেখেতে যদি গৃহস্থ হিংসাৰ কথাটো লৈ পেলাই আইন আদালতৰ কাষ চাপিল, তেতিয়াহ'লে এই দিশটোহে চাব, আকৌ বিবাহ বিচ্ছেদৰ কাৰণে তেখেতে আকৌ বেলেগকৈ আবেদন কৰিব।
0: আৰু এই আইনখনৰ যিখিনি হেৰি প্ৰাৱধান আছে সেইখিনিৰ মতে আপোনাৰ বেলেগ আইনতো আপুনি যাব পাৰে। মই আপোনাক এটা উদাহৰণ দিছোঁ যে এই আইনত আপুনি কেছ এটা ফাইল কৰিলে, তাৰ লগতে আপুনি 125 CRPC তাৰ মতে আপুনি মেইনটেনেঞ্চৰ কেছ এটা বেলেগকৈ কৰিব পাৰে, দুটা বেলেগ বেলেগকৈ চলিব পাৰে। ইয়াতো কিন্তু আপোনাক সেই মেইনটেনেঞ্চৰ বা পইচাৰ ৰিলিফটো দিব পাৰে, টকা পইচাৰ আপোনাৰ যিটো হেৰি আছে অৰ্থনৈতিক যোনটো আপোনাক এটা প্ৰটেকশ্যন দিব পাৰে। আৰু সাধাৰণতে কি হয়, যদি দুটা দুফালৰ পৰা আপুনি এটা ৰিলিফ এটা পায় তেতিয়াহ'লে কি হয়, এডজাষ্ট কৰি লোৱা হয় যাতে ডাবল বেনিফিট নহয়, এট দ্য ছেম টাইম আপুনি বেনিফিটখিনিও যাতে পায়। গতিকে আপুনি ইয়াতে গোচৰ এটা ৰুজু কৰাৰ লগতে আপুনি 125 CRPCৰ আণ্ডাৰতো আপুনি কেছ এটা ৰুজু কৰিব পাৰে, তাত একে সময়ত, তাত কোনো বাধা নাই। ঠিক তেনেধৰণে বিবাহ বিচ্ছেদৰ কেছ এটা ৰুজু কৰিব পাৰে, সেইটোতো কোনো বাধা নাই, সেইটো এটা টোটেলি বেলেগ বস্তু। গতিকে সেইটোৰ আইনখনো বেলেগ হ'ব, ফৰমটো বেলেগ হ'ব। এই যোনটো কোৰ্ট, জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ কোৰ্ট হয়, তেওঁৰ কোৰ্টত আপুনি বিবাহ বিচ্ছেদ বিচাৰিব নোৱাৰে, তেওঁৰ সেইটো পাৱাৰ নাই, তেওঁৰ জুৰিছডিকশ্যন নাই। সেইটো ফেমিলি কোৰ্টবোৰৰ আছে, আৰু য'ত ফেমিলি কোৰ্ট নাই তাত ডিষ্ট্ৰিক্ট জাজে দিব পাৰে। গতিকে সেইটো টোটেলি বেলেগ বস্তু এটা, তাতো আপোনাৰ খৰচ হেৰি কষ্টটো দিয়ে, তাত তাতো ইণ্টাৰিম কষ্টৰ কথাও আছে বা আপোনাৰ ফাইনেলি কষ্টিংটো দিয়ে, সেইটো বেলেগ বস্তু। তাত আকৌ আপোনাৰ মানে লিগেল এইডটোৰ কথা থাকিব পাৰে, লিগেল এইডৰ কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, তাত হয়তো তেনেকৈ আপোনাৰ ইকনমিক ক্ৰাইটেৰিয়া এটা আছে, সেইটো গোটেই ডিপেণ্ড কৰিব গোটেই এপ্লিকেশ্যনখন, তেওঁ লিগেল এইড লাগে নালাগে সেইবোৰ গোটেই চালি জাৰি চাব। কিন্তু এইখন আইনত যেনেকৈ স্পেচিফিকেলি কোৱা আছে যে আপুনি যদি গোচৰ এটা ৰুজু বা কমপ্লেইন এটা দিছে, আপোনাক পুলিচ অফিচাৰজনেই হওক, মেজিষ্ট্ৰেটজনেই হওক, আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰেই হওক, তেওঁলোকে আপোনাক জনাবলৈ মেণ্ডেট এটা দি আছে, তেওঁলোকে জনাবলৈ বাধ্য আপোনাক যে আপোনাৰ কি কি ৰাইট এইখন এক্টত আপোনাৰ আছে। তাৰ ভিতৰত এটা হ'লগৈ, অন্যতম হ'লগৈ যে আপুনি লিগেলি বিচাৰিব পাৰে।
1: হয়, তাৰমানে মহিলাগৰাকী যেতিয়া অভিযোগ দাখিল কৰিব যাব, সেই তেতিয়াই তেওঁ সম্পূৰ্ণ জনাই দিয়া হ'ব আইনখনত কি
0: জনাই দিব লাগে, সেইটো জনাই দিয়া
1: উচিত,
0: জনাই দিয়াটো উচিত, জনাই দিয়াটো
1: উচিত। এতিয়া ধৰক এগৰাকী শিক্ষিত মহিলাই অভিযোগ দিয়া ধৰণটো বা অৰ্ধশিক্ষিত বা অশিক্ষিত এগৰাকী মহিলাই সম্পূৰ্ণ পৃথক হয় তেওঁলোকৰ মানসিক চিন্তাধাৰাৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি, সেই ক্ষেত্ৰত আইনী সাহায্যটো কেনেকুৱা?
0: একেই আইনী সাহায্যৰ কোনো হেৰি নাই, পৃথকতা নাই।
1: কেতিয়াবা দেখা যায় তাৰমানে কি, এগৰাকী শিক্ষিত মহিলাই যিদৰে উত্থাপন কৰিব পাৰিব তেওঁৰ সমস্যাটো, অশিক্ষিত এগৰাকী হয়তো নোৱাৰিব পাৰে,
0: নোৱাৰিব পাৰে। সেইকাৰণে কিছুমান ক্ষেত্ৰত সেই প্ৰটেকশ্যন অফিচাৰ ৰিপৰ্টটো আহে নহয়, এটা ৰিপৰ্ট বনায় তেওঁ, তো গতিকে তেওঁলোকেও তেওঁলোকৰ কথা পাতে, পাতি পেলাই বুজিব চেষ্টা কৰে। গতিকে সেই প্ৰটেকশ্যন অফিচাৰৰ সেইখিনি দায়িত্ব, তেওঁলোকৰ সেইখিনি দায়িত্ব আছে, গতিকে তেওঁলোকে সেইখিনি বস্তু যাতে প্ৰপাৰলি প্লেছ কৰে। গতিকে যিসকল মহিলা ধৰক শিক্ষিত নহয় বা শিক্ষিত হ'লেও তেনেকুৱা এক্সপ'জাৰ নাই য'ত আপুনি গোচৰ এটা কেনেকৈ ৰুজু কৰিব লাগে বা কি কৰিব লাগে তেওঁ নাজানে, গতিকে তাত সেই প্ৰটেকশ্যন অফিচাৰজনৰ যোন ৰিপৰ্ট আছে সেইটো বহুত কামত আহে। আৰু তেওঁলোকে দৰকাৰ হ'লে সেইবোৰ, তেওঁলোকে বস্তুবিলাক যিটো কমপ্লেইনটো পোৱাৰ পিছত তেওঁলোকে চাই, সেইবোৰ চালি জাৰি চাই বস্তুবোৰ, এইটো অৰ্থনৈতিকত পৰিব নে এইটো আপোনাৰ শাৰীৰিক পৰিব নে মানসিক পৰিব, তাৰ ভিতৰত কোনটো হেৰিত পৰিব, সংজ্ঞাত পৰিব, সেই গোটেইখিনি বস্তু তেওঁলোকে চালি জাৰি চাই ৰিপৰ্টখনত লিখি দিয়ে বা হেৰি কৰে। কিন্তু প্ৰথমতে গোচৰ ৰুজু কৰোঁতে যিখিনি আপোনাৰ ইনপুট লাগে সেইখিনি তেওঁলোকে প্ৰটেকশ্যন অফিচাৰৰ মাধ্যমেৰে পাব পাৰে, তাত কোনো অসুবিধা নাই। প্ৰথমতে প্ৰটেকশ্যন অফিচাৰ থ্ৰুদি গ'লে মানে ৰিপৰ্টটো যদি লৈ পেলাই যায় তেতিয়াহ'লে বস্তুটো ইজি হৈ যায় আৰু বস্তুটো আপুনি প্ৰপাৰলি তেতিয়া বস্তু প্লেচ কৰিব পাৰে।
1: এতিয়া আজিকালি কি হয়, বহু সংখ্যক পৰিয়াল একক পৰিয়াল, গতিকে সাক্ষীবাদী থকাটো মহিলাগৰাকী হয়তো নিজেই সাক্ষী,
0: কথাটো এইটো তাকেইতো আপোনাক ক'লোঁ যে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল, আৰু ঘৰুৱা কথাবোৰ ওলোৱাটো বৰ টান। ভিতৰৰ কথা আপুনি ধৰক, আপুনি যোনটো কথা ক'লে পৰিয়ালত হয়তো তেওঁ অকলশৰীয়া,
1: স্বামী স্ত্ৰী
0: বা গোটেই যৌথ পৰিয়ালত তেওঁ অকলশৰীয়া, তেওঁ কোনো ছাপৰ্ট নকৰে, তেনেকুৱা পৰিস্থিতিও আছে। গতিকে এইটো নহয় যে অকল তেওঁৰ সাক্ষীটোৱেই সেই সাক্ষীটো হ'ল বুলিয়ে তেওঁক মানি লোৱা নহ'ব, সেইটো নহয়। এতিয়া সমস্যাটো ক'ত আহে, য'ত আপুনি ধৰক মানসিক অশান্তিৰ কথা কৈ আছে, সেইটো এটা বিষয় য'ত সাক্ষী প্ৰমাণ বহুতো কঠিন হৈ পৰে। কিন্তু যদি সেইটো শাৰীৰিক অত্যাচাৰ হয়, আপোনাৰ কিবা জখম হৈছে, কিবা হৈছে, তেতিয়াহ'লে আপুনি সাক্ষী দিয়াটো সহজ হয়। গতিকে গেছটোৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে, কি ধৰণৰ হিংসা হৈছে সেইটোৰ ওপৰতো বহুখিনি ডিপেণ্ড কৰে। আৰু কোৰ্টত অলপমান কিবা হ'লেতো সাক্ষী প্ৰমাণ আপুনি দিব লাগিব, যিটোৰ দ্বাৰা আপুনি দেখাব পাৰিব যে এইখিনি নিৰ্যাতনা বা আপোনাৰ এইখিনি আপোনাৰ হিংসা আপোনাৰ বিৰুদ্ধে হৈছে। যিকোনো কোৰ্টৰ প্ৰচিডিঙতে এটা গুৰুত্বপূৰ্ণ বিষয় হয়, সেইবোৰ জটিলতা থাকে,
1: জটিলতা থাকে। এতিয়া তথাপিও ধৰক জানিব বিচাৰিছোঁ যে ধৰক ওচৰ চুবুৰীয়াই হয়তো কিবা কেতিয়াবা ঘৰুৱা কাজিয়া শুনিছে বা মাৰপিটৰ চিঞৰ বাখৰ শুনি তেওঁলোকে অভিযোগ দাখিল কৰিব পাৰে,
0: তেওঁলোকেও পাৰে,
1: কিন্তু পিছত আকৌ তেওঁলোককো হাৰাশাস্তি কৰা হয় নেকি?

0: হাৰা শাস্তি বুলি কওঁতে মই যদি কওঁ, আপুনি ওলাই আহিলে, আপুনি ওচৰ চুবুৰীয়া বা এজন ৰিলেটিভ হিচাপে, আপুনি এজন পৰিয়ালৰ সদস্য হিচাপে, ধৰক মহিলাগৰাকীৰ মাকেই হওক বা দেউতাকেই হওক, তেওঁ ওলাই আহিলে ছোৱালীজনীৰ কাৰণে প্ৰতিবাদ কৰিবলৈ বা হেৰি কৰিবলৈ গোচৰ এটা ৰুজু কৰিলে, তেওঁক যাতে ওপৰপক্ষই হাৰাশাস্তি নকৰে তাৰ বাবে ব্যৱস্থা আছে, তাতেও তেওঁলোকক প্ৰটেকশ্যন দিব পাৰে এই আইনখনে। হয়তো এনেকুৱা হ'ব পাৰে যিগৰাকী মানে মহিলা তেওঁৰ স্বামীৰ পৰিয়াল হয়তো খুবেই ইনফ্লুৱেঞ্চিয়েল হ'ব পাৰে, গতিকে তেওঁলোকে তেওঁৰ ওপৰত তেওঁলোকৰ ইনফ্লুৱেঞ্চ খটাই এওঁলোকক হাৰাশাস্তি কৰিব চেষ্টা কৰিব পাৰে, গতিকে এওঁলোককো প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা এটা
1: ব্যৱস্থা আছে। তাৰমানে গোটেই সুন্দৰ ব্যৱস্থাখিনি কৰি থোৱা হৈছে, এতিয়া সেইটো সঠিক ৰূপত পৰিচালিত হয় নে নহয় সেইটোহে চাবলগীয়া।
0: সেইটো এটা বেলেগ বস্তু, আইন আছে, এইটো চব আইনৰ লগত সেইটো এটা সমস্যা চবতে আছে, কাৰণ আইনটো এটা বেলেগ বস্তু, এক্সিকিউশ্যনটো এটা বেলেগ বস্তু, সমস্যাবোৰৰ সমাধান কেনেকৈ, গোচৰ এটা কেনেকৈ সু সমাধান হয় সেইটো এটা বেলেগ বস্তু। সেইটোৰ বাবে গোচৰ এটা আপুনি যেতিয়া ৰুজু কৰে, সেই গোচৰটো যেতিয়া সঠিক গোচৰ এটা ৰুজু কৰে যিটো আপুনি আগুৱাই লৈ যাব পাৰিব, সেইটো খুবেই জৰুৰী। আৰু য'ত যিমানখিনি পাৰে সাক্ষীবাদী, য'ত পাৰে তাত সাক্ষীবাদী দিয়াটো দৰকাৰ, গতিকে সেইবোৰ বস্তু হ'লগৈ আপোনাৰ এক্সিকিউশ্যনৰ কথাটো, সেই কেছটো কেনেকৈ আগবঢ়াই লৈ যোৱা হ'ল, কেনেকৈ চলাই লৈ যোৱা হ'ল, সেইখিনিতে আচলতে অধিবক্তাৰ এটা ডাঙৰ এটা ৰোল এটা থাকে, তেওঁলোকে এই বস্তুটো, কাৰণ আইনখন আইনৰ বস্তুটো এনেকুৱা, অধিবক্তাবোৰ যেনেকৈ তেওঁলোক স্পেচিয়েলাইজ পাৰ্চনছ, তেওঁলোকে আইনখনত গোচৰ এটা ৰুজু কৰাৰ সময়ত, গোচৰ এটা যেতিয়া বনোৱা হয় তেতিয়া, বা গোচৰ এটা যেতিয়া চলাই লৈ যোৱা হয়, সেই সময়ত প্ৰপাৰ গাইডেঞ্চ তেওঁলোকে দিব পাৰিব লাগিব, আৰু দিলেহে বস্তুটো এটা সু সমাধানতো হ'ব পাৰে। গতিকে সেইটো আপোনাৰ এটা এক্সিকিউশ্যনৰ বিষয়, সেইটো আইনত ব্যৱস্থা আছে, গতিকে সেইটো কেনেকৈ হেৰি কৰা হয় সেইটো কেছ টু কেছ ডিপেণ্ড কৰে,
1: কেছৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সমানে আচলতে অধিবক্তাৰ ওপৰতো নিৰ্ভৰ কৰে,
0: কাৰণ
1: ভুক্তভোগী মহিলাগৰাকীৰ তুলনাত আপুনি যিটো ক'লে ইনফ্লুৱেঞ্চ থাকিব পাৰে বিৰোধী পক্ষৰ, তেওঁলোকে হয়তো সম্পূৰ্ণ এটা বেলেগ দিশত কেছটো লৈ যাব পাৰে সেইধৰণে। এতিয়া ধৰক দোষী সাৰি গ'ল, এতিয়া গোচৰীয়াৰ কি হ'ব, মানে তেওঁৰতো জীৱনলৈ শংকা থাকিল যদি তেওঁ এই ধৰণৰ কেছ এটা দিছিল,
0: কথাটো এনেকুৱা ধৰণৰ, এতিয়া তেওঁ সাৰি গ'ল, তেওঁৰ এপিলৰ প্ৰভিজন আছে, তেওঁ এপিল কৰিব পাৰে ওপৰ কোৰ্টলৈ, ডিষ্ট্ৰিক্ট কোৰ্টলৈ এপিল কৰিব পাৰে, সেইটো এটা বেলেগ কথা, কিন্তু আপোনাৰ কোৰ্টত যদি কেছটো প্ৰমাণ নহয় তেতিয়া, গতিকে গোটেই যোনটো আপুনি গোচৰটো ওলাই সেইটো তুলিলে, সেইটো গোচৰটো আপোনাৰ হয়তো মিছা বুলি প্ৰমাণিত হ'ল, সেই ক্ষেত্ৰত অসুবিধা আহিব পাৰে, সেই ক্ষেত্ৰত হয়তো আকৌ পিছলৈ যদি আকৌ কিবা হাৰাশাস্তি, আকৌ বেলেগ এটা কেছ এটাও হ'ব পাৰে, সেইটো বেলেগ বস্তু, গতিকে সেনেকুৱা অসুবিধা থাকে, আছে, নোহোৱা নহয়, আৰু সেইটো ঠিক আইনৰ মই সুৰুঙা বুলি মই ক'ব নোৱাৰোঁ, কাৰণ আইনৰ দ্বাৰস্থ যেতিয়া আপুনি হ'ব তেতিয়া আইনে সাক্ষী প্ৰমাণ ইত্যাদি চাইহে আপোনাৰ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে এটা খুব জৰুৰী বস্তু যে এনেকুৱা এখন আইন যিখন নিৰ্যাতিতা মহিলা বা ছোৱালীৰ বিৰুদ্ধে বনোৱা হৈছে, যাতে গোচৰ এটা ৰুজু কৰাৰ নামতহে অকল গোচৰটো ৰুজু নকৰে, কাৰণ মিছইউজো হয় এইবোৰ প্ৰভিজনবোৰ, মিছইউজ হৈ যোৱাৰ লগে লগে কি হয়, আপোনাৰ আদালতৰ মনতো হওক, মানুহৰ মনত ডাউট এটা ক্ৰিয়েট হয় যে এই গোচৰটো সঁচাকৈ তেওঁ দিলে নে নাই, নে গোচৰটো তেওঁ এই প্ৰাৱধানখিনি মিছইউজ কৰিলে,
1: আইনৰ ওপৰত বিশ্বাস কমি যায়,
0: আৰু এইটো স্বাভাৱিক, এইটো হিউমেন চাইকলজি, আপুনি যদি দেখে যে বস্তুটো হয় মিছইউজ হৈ আছে, আপুনি ভাবিব যে কোৰ্ট হিচাপে আপুনি ভাবিব পাৰে যে নহয় এইটো সঁচা নে মিছা, তেওঁ চালি জাৰি চাব লাগিব, সেই ক্ষেত্ৰত ইণ্টাৰিম অৰ্ডাৰ পোৱাত অসুবিধা হয়, আননেচেচাৰী কোৰ্টবিলাকক লোড কৰা হয়, তেওঁলোকৰ ওপৰত গোচৰৰ সংখ্যা মানে সংখ্যা বাঢ়ি যায়, গতিকে তেওঁলোক আননেচাৰী তেওঁলোক বোজা বঢ়াই দিয়া হয়, গতিকে আল্টিমেটলি যিবোৰ সঁচাকৈ ভুক্তভোগী তেওঁলোকে এটা সমস্যাত পৰিব পাৰে, গতিকে তাত আমাৰ অধিবক্তাসকলৰ এটা দায়িত্ব এটা আছে, আমাৰ অধিবক্তাসকলৰ দায়িত্ব, যদিও যিজন আমাৰ ওচৰলৈ আহে তেওঁৰ যোনটো ক্ৰেছ, তেওঁৰ যোনটো ব্ৰিফ, আমি সেইটো প্ৰটেক্ট কৰিব লাগিব, সেইটো আমি আগুৱাই লৈ যাব লাগে, কিন্তু এট দ্য ছেম টাইম এইটোও আমাৰ দায়িত্বত পৰে যে মিছা গোচৰ দিবলৈ কাকো যেন আমি উৎসাহিত নকৰোঁ,
1: যথেষ্ট গুৰুত্বপূৰ্ণ
0: গুৰুত্বপূৰ্ণ সেইটো কথা, গতিকে সেইখিনি বস্তু এডভকেটেও চাব লাগে যে হয় ডমেষ্টিক ভায়লেঞ্চ এক্টখন আছে, তাতে যিকোনো সমস্যা আনি পেলাই ডমেষ্টিক ভায়লেঞ্চ এক্টৰ অন্তত পেলাই দিলে, সেইটো কেছটো নষ্ট কৰি পেলালে এফালৰ পৰাই গোটেই ছিষ্টেমটোক এটা মানে এই গোটেই আইনখন এটা মিছইউজৰ নিচিনা হ'ল, গতিকে সেইটো হ'ব নালাগে, যাতে যিবোৰ সঁচাকৈ নিৰ্যাতিত, যিবোৰ সঁচাকৈ হিংসাৰ আপোনাৰ স্বীকাৰ হৈছে, বলি হৈছে, তেওঁলোকে যাতে সু সমাধানটো পায়।
1: হয় নিশ্চয়কৈ শ্ৰী দত্ত, ইমান পৰে আমি এটা দৃষ্টিকোণৰ পৰা কথাখিনি পাতি আনিছিলোঁ যে সাধাৰণতে বোৱাৰীগৰাকীক লৈ পেলাই এটা পৰিয়ালত, নহয় জানো, কিন্তু

0: কেতিয়াবা তাৰ ওলোটাও দেখা যায়, ধৰক বোৱাৰীগৰাকীয়েহে শাহুৱেক বা অবিবাহিত নন্দেকক অত্যাচাৰ কৰিছে, এতিয়া তেওঁলোকৰ প্ৰচেছটো
1: একেই,
0: কিন্তু এতিয়া ধৰক বোৱাৰীগৰাকীয়ে যদি অত্যাচাৰ কৰিছে শাহুৱেক বা অবিবাহিত নন্দেকগৰাকীয়ে, এইটো একেটা ঘৰতেই থাকিব লাগিব হেৰিটো, তেতিয়া তেওঁলোকে বা পৃথককে থকাৰ আবেদন যদি কৰে,
1: সেইটো সেইটো প্ৰত্যেকটো কেচ টু কেচ বেচিছত ডিটাৰমাইন হ'ব আপোনাৰ, সেইটো আপুনি মই জেনেৰেলি আপুনি ক'ব নোৱাৰে আকৌ, সেইটো সেইটো কেচত কি গ্ৰাউণ্ড আছে, কি কাৰণ আছে, তেনেকুৱা কিবা পৰিস্থিতি আছে নে, সেইবোৰ কোৰ্টে চালি জাৰি চাব লাগিব, সেইবোৰ চালি জাৰি চোৱাৰ পিছতে কোৰ্টে এটা কিবা এটা সিদ্ধান্ত ল'ব পাৰিব। গতিকে সেইকাৰণে মই ক'লোঁ যে সঠিক গোচৰ ৰুজু কৰাটো অত্যন্ত জৰুৰী
0: হয়। এতিয়া গৃহস্থ হিংসা নিয়ন্ত্ৰণত আইনে যথেষ্টখিনি সুবিধা আইন আমাক দি থৈছে, ভাৰতীয় ন্যায় সংহিতা নহয় জানো, কিন্তু তাৰ ওপৰঞ্চিও আপুনি ক'লে যে বহু বেচৰকাৰী সংস্থা বা জিলা স্তৰত যথেষ্ট কমিটি আছে, আমাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগো আছে, এই তেওঁলোকৰ ভূমিকা সন্দৰ্ভত
1: তেওঁলোকৰ ভূমিকাটো আগুৱাই লৈ যাব পাৰে, তেওঁলোকৰ কোৰ্ট নহয়, তেওঁলোকে বস্তুটো যেনেকে প্ৰটেকশ্যন অফিচাৰেই হওক বা চাৰ্ভিচ প্ৰভাইডাৰ, তেওঁলোকে তেওঁলোকৰ বস্তুখিনি আগুৱাই লৈ যাব পাৰে, কোৰ্টত ভালকে কেছ প্ৰপাৰলি কেছ ৰুজু হয় তাত হেল্প কৰি দিব পাৰে, সেইখিনি হেল্প যিখিনি প্ৰটেকশ্যন অফিচাৰে কৰে বা যিখিনি তেওঁ পুলিচে কৰিব পাৰে বা মেজিষ্ট্ৰেটে কৰিব পাৰে, তেওঁলোকে এইখিনি বস্তু তেওঁ বুজাই দিব পাৰে আপোনাৰ এই আপোনাৰ সুবিধা আপুনি পাব এইটো এক্টৰ আণ্ডাৰত, আপোনাৰ এই ৰাইট আছে, আপুনি লিগেল এইড পাব পাৰে, আপুনি অৰ্থনৈতিক আপোনাৰ প্ৰটেকশ্যন পাব পাৰে বা আপোনাৰ যিটো মেইনটেনেঞ্চ আছে তেনেকুৱা ধৰণৰ বস্তু আপুনি পাব পাৰে, গতিকে এইখিনি বস্তু তেওঁলোকে তেওঁলোকক বুজাই দিব পাৰে আৰু প্ৰপাৰ এটা সঠিক এটা গোচৰ ৰুজু কৰাত তেওঁলোকে সহায় কৰিব পাৰে।
0: এতিয়া গৃহস্থ হিংসা আৰু আইনী ব্যৱস্থাৰ কথা আমি যদিও পাতিলো, কিন্তু আমি কোনেও নিবিচাৰোঁ যে এই হিংসা হওক, নহয় জানো, আৰু এই হিংসাৰ ফলত অতি হেঁপাহৰ এখন সংসাৰ কেতিয়াবা ভাঙিও যায়, গতিকে এই গৃহস্থ হিংসা ৰোধ কৰিবলৈ পৰিয়ালৰ কেনে ভূমিকা হোৱা উচিত, শেষত আপোনাৰ পৰা জানিব বিচাৰিম।
1: পৰিয়ালৰ ভূমিকাটো সবতকৈ গুৰুত্বপূৰ্ণ, এখন পৰিয়ালত শান্তি থাকিলে সমাজখন শান্তি থাকিব পাৰে, পৰিয়ালত শান্তি শান্তি নহ'লে সমাজখন কেতিয়া শান্তি আহিব নোৱাৰে, গতিকে কিন্তু আজিকালি বাস্তৱ জীৱনত মানে সমস্যা বেলেগ বেলেগ ধৰণৰ সমস্যা, তাৰে বেলেগ বেলেগ ৰূপ লয়, তাৰ মাজতো আমি আমাৰ ঘৰৰ পৰিৱেশটো ভাল কৰি তোলাটো খুবেই জৰুৰী আৰু সেইটো কৰি তুলিবলৈ প্ৰত্যেকজন ফেমিলি মেম্বাৰৰ অৰিহণা লাগিব, পাৰিবাৰিক যোনটো আপোনাৰ ভূমিকা, পৰিবাৰৰ যোনটো ভূমিকা সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ, যদি এজনৰ আৰু আনজনৰ মাজত যদি আপোনাৰ আণ্ডাৰষ্টেণ্ডিংটো থাকে আপোনাৰ বহুখিনি সমস্যা সমাধান নেও, সেইটো সেইটো বাস্তৱত নহয়গৈ পেলাই, গতিকে এনেকুৱা ধৰণৰ আইন আনিবলৈ বাধ্য হৈছে।
0: হয়, তথাপিও আমি আশা কৰিম যাতে এই আইনৰ ব্যৱহাৰ কম হওক যিমান পাৰে, ঘৰুৱাভাৱে যদি ঘৰতেই বুজাবুজিৰ মাজে সম্পন্ন হয় নহয় জানো,
1: আনকি আপোনাৰ কোৰ্টলৈ যদি আপুনি আহে কোৰ্টতো কাউন্সেলিঙৰ ব্যৱস্থা আছে, চেষ্টা কৰি দুপক্ষক পাৰিলে বহাই লৈ পেলাই তেওঁলোকৰ মাজত সৰু সুৰা যদি কিবা সমস্যা আছে যিটো সমাধান কৰিব পাৰিম সেইটো কৰিবলৈ চেষ্টা কৰা হয় আৰু হয়ো, সেইকাৰণে কাউন্সিলিংটো এটা গুৰুত্বপূৰ্ণ বিষয়, সেইটো আপুনি যদি বিবাহ বিচ্ছেদতো যায় বা বেলেগ কোনো বেলেগ আইনলৈ আমি চাই তাতো আপোনাৰ ডেটো বস্তু দিয়া আছে, সেই প্ৰাৱধানটো দিয়া আছে এইকাৰণে যে মেডিয়েশ্যন হওক বা আপোনাৰ বুজাপৰাৰ মাজেৰে যদি কিবা ছেটেল কৰিব পাৰি, আজিকালি মেডিয়েশ্যনক এটা খুব এটা গুৰুত্বপূৰ্ণ এটা স্থান দিয়া হৈছে, আজিকালি যেনেকে প্ৰি লিটিগেশ্যন মেডিয়েশ্যন হয়, কেছ এটা ৰুজু কৰাৰ আগতো প্ৰি মেডিয়েশ্যন হয় যাতে সমস্যাবোৰ সমাধান কৰিব পাৰি,
0: তাত দুয়োপক্ষৰ মানুহ থাকিব,
1: দুয়োপক্ষৰ মানুহ থাকিব, তেওঁলোকে বুজা পৰাৰ চেষ্টা কৰিব লাগিলে ওচৰ পাজৰ বা চিনাকি বা ৰিলেটিভৰ মানুহ আনিও বুজাই মেলি বস্তুটো যদি ছেটেল কৰিব পৰা যায় সেইটো চেষ্টা কৰিব, গতিকে সেইবোৰতো আছে, আনকি ইভেন মিউচুৱেল ডিভৰ্চ কেছতো আপোনাৰ এটা কনচিলিয়েশ্যনৰ এটা এটেম্প্ট থাকে, তেওঁ তাতে এটা এটেম্প কৰিব চেষ্টা কৰে এই ঘৰখন বচাই ৰাখিব পাৰি নেকি, সংসাৰখন বচাই ৰাখিব পাৰি নেকি,
0: এইখিনি এটা কথা মনলৈ আহিছে, এতিয়া বিবাহ বিচ্ছেদ আৰু পৃথকীকৰণ বহুতে মানে বিবাহ বিচ্ছেদ নোহোৱাকৈ কিন্তু স্বামী স্ত্ৰী পৃথকে পৃথকে থাকে, সেই ব্যৱস্থাটো কেনেকুৱা ধৰণৰ অলপ কৈ দিয়কচোন,
1: সেইটো জুডিচিয়েল ছেপাৰেশ্যন কোৰ্টে দুজনকে বেলেগক থাকিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে বা জুডিচিয়েল ছেপাৰেশ্যন তেওঁলোকে থাকে,
0: মানে সেইটোৰ পৰা লাভ কি হয়,
1: লাভ কি হয় মানে ধৰক তেতিয়া মানে এটা চেষ্টা এটা থাকে হয়তো সমস্যাটো সমাধান হ'ব পাৰে,
0: মানে ভৱিষ্যতে
1: ভৱিষ্যতে সমাধান এটা হ'ব পাৰে, ঠিক আছে এতিয়া দুজনে মানে বেলেগ বেলেগে থাকক, দুজনে দুজনক বুজি পাব চেষ্টা কৰক যে তেওঁ থাকিলে তেওঁ কি সুবিধা আছে, নাথাকিলে কি অসুবিধা আছে বা সুবিধা আছে, মইতো ভাবোঁ আমাৰ 100% অফ দ্য প্ৰব্লেমছ ইগ' 100% নহ'লেও 90% প্ৰব্লেম ইগ' আৰু সেইটো অকল পাৰিবাৰিক সমস্যাত নহয় যিকোনো সমস্যাতে আমাৰ ইগ'টো যেতিয়া আমাৰ সন্মুখত আহি পৰে কোনো সমস্যা নোহোৱাটোকো সমস্যা হৈ যায়, গতিকে ইগ'টো যদি গুচাই থ'ব পৰা যায় আঁতৰাই থ'ব পৰা যায় তেতিয়াহ'লে বহুখিনি সমস্যাৰ সমাধান এনেই ওলাব পাৰে।

0: বহুতে আকৌ আপুনি ডিৰেক্টলি আপুনি ডিভৰ্চ নিবিচাৰে, বিচ্ছেদ নিবিচাৰে, ছেপাৰেশ্যন থাকি পেলাই তেওঁলোকে থাকিব খোজে। সেইটো সেইকাৰণে আইনে দুটাই প্ৰভিজনে ৰাখিছে।
1: আৰু যদি তেওঁলোকৰ সন্তান আছে,
0: সন্তানৰ কথাটো যদি তেওঁলোকে মিউচুৱেলি ডিচাইড কৰে, নহয় আমি সন্তানটো ইমান দিন এখেতৰ লগত মানে ৱাইফৰ লগত থাকিব, ইমান হাজবেণ্ডৰ লগত থাকিব, সেইটো তেওঁলোকে কৰিব পাৰে। নহ'লে ক'ৰ্টো ডিচাইড কৰিব পাৰে সন্তানজন কাৰ লগত থাকিব, সেইটো তাৰো আইন আছে। গতিকে সেইটো ইয়াতো কাষ্টডি,
1: আৰু পত্নীগৰাকী বা মহিলাগৰাকী যদি সম্পূৰ্ণৰূপে আৰ্থিকভাৱে স্বামীৰ ওপৰত নিৰ্ভৰশীল,
0: তেতিয়াহ'লেও স্বামীৰ পৰা তেওঁক ৰক্ষণাবেক্ষণৰ যিটো মেইনটেনেঞ্চৰ যিটো খৰচ বহন কৰিবলৈ তেওঁক স্বামীক নিৰ্দেশ দিয়া হ'ব পাৰে।
1: এইটো মানে ছেপাৰেশ্যন থাকিলেও পাব,
0: ছেপাৰেশ্যন থাকিলেও পাব।
1: আৰু বিবাহ বিচ্ছেদৰ পিছত,
0: বিবাহ বিচ্ছেদৰ পিছত সাধাৰণতে কি, বিবাহ বিচ্ছেদ সাধাৰণতে কোৰ্টৰ অৰ্ডাৰৰ ওপৰত ডিপেণ্ড কৰে। বিবাহ বিচ্ছেদৰ সময়ত যদি ওৱান টাইম এককালীন এলিমনি বুলি যিটো মোক সেইটো দিব পাৰে, বা মান্থলি মেইনটেনেঞ্চো হ'ব পাৰে, কিন্তু সাধাৰণতে এককালীন এলিমনিয়ে লোৱা হয় বা দিয়া হয়।
1: বিবাহ বিচ্ছেদৰ যিটো আমি পৃথকে পৃথকে থকাৰ কথাটো ক'লো, সেই সময়ছোৱাত তেওঁলোকে আৰু কোনোবা বেলেগ পুৰুষ বা নাৰীৰ সৈতে সম্পৰ্ক কৰিব পাৰে নেকি?
0: আচলতে নোৱাৰে, আচলতে যেতিয়ালৈকে হেৰি মেৰেজটো ডিজলভ হোৱা নাই, বিচ্ছেদ যেতিয়ালৈ নহয় তেতিয়ালৈ নোৱাৰে, আচলতে সেইটো আইনগত নহয়।
1: শ্ৰীদত্ত, আমি যদিও আজি গাৰ্হস্থ্য হিংসা আৰু ইয়াৰ আইনী ব্যৱস্থা সম্পৰ্কে কথা পাতি আছোঁ, কিন্তু আমি সকলোৱে বিচাৰোঁ যাতে সংসাৰ এখন কুশলে থাকক, সুখেৰে বৰ্তি থাকক, নহয় জানো? আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, শেষত আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি কি ক'ব?
0: আমাৰ সমাজৰ এখন দায়িত্ব, এটা দায়িত্ব এটা আছে যে এইখন এখন আইন এখন অনা হৈছে, সেই আইনখন যাতে আমি মিছা গোচৰত সেই আইনখন যাতে হেৰি নকৰোঁ, মিছ ইউজ নকৰোঁ,
1: আইনখনৰ
0: অপব্যৱহাৰ যাতে নহয়। কাৰণ অপব্যৱহাৰ হোৱাৰ লগে লগে বহু বেলেগ সমস্যা আহি পৰে। সেই তাতে আমাৰ বহুতো উকিলৰ অধিবক্তাসমূহৰ এটা দায়িত্ব এটা আছে যে আকৌ মিছা গোচৰ এটা তৰিবলৈ যাতে প্ৰোৎসাহিত নকৰা হয়, সেইটো আমি কৰিব পাৰোঁ। গতিকে সেনেকুৱা ধৰণৰ কথা, গতিকে কোনোবা এজনী গোচৰ এটা লৈ পেলাই আহেও যাতে সঠিকভাৱে আমি পৰিচালিত কৰোঁ, সেইটো আমাৰ দায়িত্বত পৰে। গতিকে সেইটোৱে কথা। গতিকে ইয়াৰ লগত যিবোৰ আনুষংগিক সমস্যা, ল'ৰা ছোৱালীৰ দায়িত্ব, ল'ৰা ছোৱালীৰ ভৰণ পোষণ, ল'ৰা ছোৱালী ক'ত থাকিব, কাৰ লগত থাকিব, অৰ্থনৈতিকভাৱে কেনেকৈ তেওঁ চলাই লৈ যাব পাৰে গোচৰটো আপুনি যিটো সুধিলে, গতিকে গোটেইখিনি বস্তুৰ ইয়াতে গোটেই প্ৰভিজন দিয়াই
1: আছে, গোটেইখিনি খুব সুন্দৰকৈ দিয়াই আছে। আৰু যিটো আপুনিও বাৰে বাৰে কৈছে যে সঠিকভাৱে পৰিচালিত হৈছে নাই, সেইটোহে আটাইতকৈ
0: গুৰুত্বপূৰ্ণ বিষয়। যিকোনো আইনতে সঠিকভাৱে পৰিচালিত হ'লেহে আপোনাৰ আপুনি ৰিলিফটো পাব, আপুনি বেনিফিটটো পাব, নহ'লে আপুনি নাপায়। হয়
1: হয়,
0: গতিকে সেইটো খুবেই দৰকাৰ।
1: হয়, শ্ৰীদত্ত, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু গাৰ্হস্থ্য হিংসা আৰু আইনী ব্যৱস্থা এই সম্পৰ্কে বহুতো কথাই বিস্তৃতভাৱে আমাক জনালে, তাৰ বাবে ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: ধন্যবাদ,
1: নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৃন্ময় দত্তৰ সৈতে হোৱা গ্ৰাহস্থ হিংসা আৰু আইনী ব্যৱস্থা এই শীৰ্ষক সাক্ষাৎকাৰটি শুনিলে। ইয়াৰ লগে লগে আজিৰ বুলনিৰো অন্ত পৰি জোনালী বৰুৱাক বিদায় দিয়ক, নমস্কাৰ।

প্ৰশান্ত কুমাৰ বৰদলৈৰ ৰচনাৰে কৰবী দেৱীৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক বাবুল দাস ৰচিত আন এটি গীত।

প্ৰশান্ত কুমাৰ বৰদলৈ আৰু বাবুল দাসৰ ৰচনাৰে কৰবী দেৱীৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনক নৰপতি ডেকা আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ ওজাপালি।

কেনেকে

0: অভাৰ সিংহাসনত বৰ
1: সুন্দৰকে
0: কি কাৰণত আপুনি
1: এই অভেগীয়াৰ ঘৰত আহি কিয় উপস্থিত হ'ল আপুনি কওকচোন
0: এইবুলি এটা সুধিব ধৰে।

0: চৰণ দেৱে কয় মধুৰ সংগীত পদ্মাৱতী চৰণে
1: নৰপতি ডেকা আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনক বাদ্য সংগীতৰ অনুষ্ঠানত পিটাৰ জোচেফ ফৰ ভায়লিন পাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত পিটাৰ জোছেফৰ ভায়লিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1:40 পৰা বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: অভিযানৰ প্ৰথম দিনটোত আজি সেৱা দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ অংশ হিচাপে দেশজুৰি আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই শিবিৰ মুকলি কৰে। শিবিৰত শ্ৰীনবীন আৰু দলৰ অন্য নেতাকৰ্মীয়ে ৰক্তদান কৰে। এই উপলক্ষে বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে দেশৰ বিভিন্ন অংশত দলীয় কৰ্মীসকলে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত জনসাধাৰণৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পথত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিতায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া সুকীয়া বাৰ্তাত দুয়োগৰাকী কংগ্ৰেছ নেতাই শ্ৰীমোদীক সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱনৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ লগতে বিশ্বৰ অন্যান্য স্থানৰ পৰাও শুভকামনাৰ বাৰ্তা আহি আছে। এনেধৰণৰ সদিচ্ছা আৰু শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনাই শ্ৰীমোদীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত অমন পণ্টৰ আশীৰ্বাদ কা দিয়া শীৰ্ষক গীতটো প্ৰচাৰ কৰিছে। শুভেচ্ছা জ্ঞাপন কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ সদিচ্ছাই তেওঁৰ অন্তৰত বিশেষ স্থান গ্ৰহণ কৰি আহিছে। প্ৰতিটো শুভেচ্ছাই দেশৰ জনসাধাৰণৰ প্ৰতি অধিক নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ তেওঁক অনুপ্ৰাণিত কৰে বুলিও শ্ৰীমোদীয়ে লগতে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰে। এই 3-দিনীয়া সন্মিলনে এখন ধ্বজাবাহী মঞ্চ হিচাপে কাম কৰাৰ লগতে গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ্য বৃদ্ধি, বিনিয়োগক আকৰ্ষিত কৰা আৰু প্ৰতিভা বিকাশত অৰিহণা যোগাব। এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে এফালে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্ৰদায়ৰ বিশ্বাস ক্ৰমাৎ বাঢ়িবলৈ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে দেশৰ জনসাধাৰণে এখন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ইয়ে উদ্ভাৱন, বিনিয়োগ আৰু বিকাশত সুযোগ সৃষ্টি কৰিব।
1: अपने ट्रांसमिशन नेटवर्क को भी एक्सपेंड किया है। साथियों, भारत में पावर इंफ्रास्ट्रक्चर का यह विस्तार हमारे सेमीकंडक्टर इकोसिस्टम के लिए भी एक बड़ी स्ट्रेंथ है। भारत हर वो कदम उठा रहा है जो हमें सेमीकंडक्टर इंडस्ट्री का एक प्रिफर्ड डेस्टिनेशन बनाए।
0: কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে কেইবা দশক ধৰি ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ই সম্ভৱ হৈ পৰিল। তেওঁ লগতে কয় যে ছেমিকণ্ডাক্টৰ জৰিয়তে চৰকাৰে কমেও 200 ষ্টাৰ্টআপ আৰু কোম্পানীক সহায় কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
2: ইন দি ছেমিকন 1.0 উই প্ৰমিছড দেট উই উইল ট্ৰেইন 85,000 ডিজাইন ইঞ্জিনিয়াৰ্ছ অভাৰ এ পিৰিয়ড অফ 10 years. হেপ্পী টু ৰিপৰ্ট that in 4 years itself we have been able to train 70,000 design engineers, and in semicon 2.0 we will take a big task for developing the technician talent, the clean room talent, the factory floor talent, and we will be targeting talent to be developed which will straight away be employed in the factories which are coming up in India, and it will be a global pool of talent which will be available.

0: এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পাকিস্তানে সন্ত্ৰাসবাদীৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ নেতৃত্বক নিৰাপদ আশ্ৰয় দান কৰা বুলি দোষাৰোপ কৰি আমেৰিকাত সংঘটিত 11 ছেপ্টেম্বৰৰ ঘটনাৰ বাবে ভাৰতে দেশখনক জগৰীয়া কৰিছে। আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে এই প্ৰসংগত নিৰাপত্তা পৰিষদৰ নিউয়ৰ্কৰ 9/11 স্মাৰক ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক 11 ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকললৈ মনত পেলাই কেৱল সন্ত্ৰাসবাদীৰ বিৰুদ্ধেই নহয় বৰঞ্চ সন্ত্ৰাসবাদীক সহায় কৰা, ধনৰ যোগান ধৰা তথা আশ্ৰয় আৰু সমৰ্থন আগবঢ়োৱা সকলো পক্ষৰ বিৰুদ্ধে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। প্ৰতিনিধিগৰাকীয়ে লগতে কয় যে 9/11 আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত শক্তিসমূহক আশ্ৰয় প্ৰদান কৰাৰ লেখীয়াকৈ বৰ্তমানেও লস্কৰ ই তৈবা আৰু জেইছ ই মহম্মদকে ধৰি আল কায়দাৰ সহযোগী সংস্থাসমূহক আশ্ৰয় দান কৰাৰ পৰিৱেশ অব্যাহত আছে। 9/11 আক্ৰমণৰ চক্ৰান্তত লিপ্ত আল কায়দাৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ পূৰ্বে পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ তথ্যও তেওঁ উল্লেখ কৰে। আক্ৰমণৰ ঘটনাটোৰ মূল চক্ৰান্তকাৰী তথা পুঁজি যোগানেৰে এই চক্ৰান্তক সাৰ পানী যোগাওঁতা ওজামা বিন লাডেনৰ আমেৰিকাই 2011 চনত এবটাবাদত চলোৱা এটা অভিযানত মৃত্যু হোৱাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীহৰিশে এনে কুখ্যাত সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ দূৰণিবতীয়া অঞ্চলতে কেৱল নহয় জনবসতি অঞ্চলতো নিৰাপদ আশ্ৰয় গ্ৰহণ কৰি অহাৰ বিষয়েও প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ হাত সাৰিবলৈ পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠনসমূহে সুকীয়া পৰিচয়ৰ আশ্ৰয় লৈ অহা বুলি অভিযোগ কৰি তেওঁ এনে সংগঠনৰ পৰা সততে দেখা দিয়া ভাবুকিৰ বিষয়েও উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়ৰ বিৰুদ্ধে আৰু নিৰীহ লোকসকলক বিপদৰ সন্মুখীন কৰি অহা পৰিস্থিতিক প্ৰতিহত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিয়ে আজি 4 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 18 বিধ বচা বচা ব্যৱসায়ৰ সৈতে জড়িত কাৰিকৰ আৰু পৰম্পৰাগত কাৰুশিল্পীসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে 2023 চনৰ আজিৰ দিনটোতে এই আঁচনিখনৰ শুভাৰম্ভণি কৰিছিল। খেলৰ বাতৰি। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰাণ কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক চিত্ৰালী গোস্বামীৰ কণ্ঠৰ 2টি লোকগীত। ক্ষমা কৰিব, চিত্ৰালী গোস্বামীৰ কণ্ঠৰ 2টি ভজন।

শ্ৰোতাসকলে ভজনৰ অনুষ্ঠান শুনি আছে চিত্ৰালী গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত পুনৰ শুনক আন এটি ভজন।

0: চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা। তেখেতৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে 9435405222 আৰু 03612661876 এই দুটি নম্বৰত পোনপটীয়াকৈ ডক্টৰৰ সৈতে কথা পাতিব পাৰিব। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে হিন্দী আৰু ইংৰাজী বাতৰি।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news. The headlines. Prime Minister Narendra Modi inaugurates SemiCon India 2026 in New Delhi, says India's semiconductor ecosystem expanding rapidly and opening new opportunities for innovation, investment and growth. Union Minister Ashwini Vaishnav says government has set a target to support 200 startups and companies to design chips in India across spectrum of semiconductor requirements. BJP's month-long nationwide Seva Sankalp Abhiyan begins today to mark Prime Minister Narendra Modi's 25 years of public life and service. PM Vishwakarma scheme completes 3 years today. India slams Pakistan for providing permissive environment for terrorists responsible for September 11 attacks in the United States. And in men's cricket, India to take on Afghanistan in last match of T20 International Series in New Delhi this evening.

taste of love is sweet. When hearts like ours meet.

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219গৰাকী হিতাধিকাৰীক 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত আজি 687গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত 28 নম্বৰ বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা, কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত 3গৰাকী হিতাধিকাৰীক আৰ্হি চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিৰ 2,215গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত জয়সাগৰ শিৱসাগৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত 1,830গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385গৰাকী হিতাধিকাৰীক 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে জিলা আয়ুক্ত মৃদুল যাদৱে।
1: চিএম ট্ৰিপল এ আমাৰ অনুদান বিতৰণ অনুষ্ঠান আছিলে, যাতে আমাৰ চিএম ট্ৰিপল এ বেনিফিচিয়াৰী 1 যি আছিলে তেখেতৰ 1,830গৰাকী আমাৰ ডিষ্ট্ৰিক্টত আছে, তেখেতৰ 25,000 টকা আজি আমি বিতৰণ কৰিছোঁ। আৰু আমাৰ চিএম ট্ৰিপল এ 1 যিখিনি বেনিফিচিয়াৰী ফাৰ্ষ্ট প্ৰথম পাৰে

পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰে মঞ্জুমালা শৰ্মা ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পী কণ্ঠত এইবাৰ শুনক দৰ্পনাথ শৰ্মা ৰচিত আন এটি গীত।

মঞ্জুমালা শৰ্মা ফুকনৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 30 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো উপলব্ধ। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু বিলিফাং নাৰ্জাৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক ত্ৰৈলোক্য বৰাৰ সৈতে প্ৰচাৰণ কক্ষত আজি মই মল্লিকা দত্ত।

আব্ৰাহাম লিংকনে কৈছিল, তুমি যি কামেই নকৰা কিয়, তুমি যি পিতৃৰে নোহোৱা কিয়, তুমি ভাল মানুহ এজন হ'বলৈ চেষ্টা কৰিবা। সমাজত ভাল মানুহৰহে আটাইতকৈ অভাৱ।

0: লাওছুনে কৈছিল, আনক জনাজন শিক্ষিত, নিজক জনাজন জ্ঞানী। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অনুষ্ঠানৰ আৰম্ভণিতে মোৰ কথা শিতানত আপোনালোকলৈ আগবঢ়াইছোঁ তেজপুৰৰে এগৰাকী গৃহিণীৰ মনৰ কথা। তেখেত হৈছে আছফিয়া হাছান।
1: মই আকাশবাণী সমশ্ৰোতা নমস্কাৰ জনাইছোঁ। মোৰ নাম মুছফিয়া হাছান। মই এগৰাকী গৃহিণী। মই দুটি সন্তানৰ মাতৃ। যদিও মই এজনী গৃহিণী, মোৰ খালী সময়খিনিত মই প্ৰায় মোৰ ছোৱালী দুজনীৰ লৈ ব্যস্ত থাকোঁ। যদিও তাৰ মাজেদি মই কেতিয়াবা লিখা বা যিকোনো বস্তু পঢ়া আৰু বস্তুবোৰ জানাৰ মোৰ বহুত ইচ্ছা থাকে। মোৰ নিজৰ সময়খিনিত মই প্ৰায় আজিকালি যিখিনি মানুহবোৰ বেছিভাগ ছ'চিয়েল মিডিয়া বা ইনষ্টাগ্ৰাম বা এইবিলাক লৈ খুব ব্যস্ত থাকে বা ৰীল বনায়ো চায়ো মই এইবিলাক সময় নাপাওঁ বা নিজেও নকৰোঁ। বাট মই কেতিয়াবা ডিপলি এজ আ ছ'চাইটিৰ কথা ভাবোঁ যে আজিকালি মানুহবোৰ ইমানখিনি আগবাঢ়ি গৈছে যে এটাক মোৰ পাৰ্চনেল ফিলিং হয় এইটো যে এটাক দেখি ফালে আন এজন এটাই যে সেইটোৱে ছেইম কামটোৱে কৰে সেইটো মই নাজানো। মই মানে এজ আ হ'ল গোটেইখিনি চালে মই ভাবোঁ যে আজিকালি ছ'চাইটিটো যিটো হৈ আছে নলেজতকৈ মানুহবোৰে বেছিভাগ আপোনাৰ ছ'চিয়েল মিডিয়া বেছি ব্যস্ত থাকে। এটা ফালেদি ভাল, আপুনি যদি ইনফৰ্মেশ্যন জানিব বিচাৰে সেইটো ঠিকে আছে। তাৰ বাহিৰে আপোনাৰ মই বস্তুটো বেয়া বুলিও ক'ব বিচৰা নাই, বাট মই সিমান এটা ভাল নাপাওঁ কাৰণ ই আমাৰ বহুখিনি সময় মূল্যৱান সময় যিখিনি ইণ্টেলেকচুৱেল সময়খিনি যিখিনি আমি আগতে ব্যৱহাৰ কৰিছিলোঁ এজ আ নাইণ্টিজ কিড। মই যিখিনি ভাবোঁ যে নাইণ্টিজৰ হোৱা আমি যিখিনি আগতে সময় পাইছিলোঁ আমাৰ পেৰেণ্টছৰ লগত বা ওচৰ চুবুৰীয়া মানুহৰ লগত কথা বতৰা পাতিছিলোঁ বা আজিকালি বস্তুটো হ'ল কি চবেই ইটো সিটোৰ লগত এটা কম্পিটিশ্যন থাকে যে মোৰ এজ আ পঢ়াৰতে মই দেখিছোঁ মোৰ ছোৱালী স্কুলত পেৰেণ্টছবোৰে এটা হেৰি আছে ল'ৰা ছোৱালীবোৰক ইমান প্ৰেছাৰ দিয়ে পঢ়াটোত যে এইটোৱে পাইছে যদি এজনীয়ে কিয় পোৱা নাই। আপোনাৰ চাইল্ড চাইকলজি হিচাপেও চাব গ'লে ইহঁতৰ মাজত বহুত এটা প্ৰেছাৰ থাকে। আজিকালি চব বস্তুতে প্ৰেছাৰটো বাঢ়ি গৈছে কাৰণ চবেই আজিকালি চবেই নিজৰ ষ্টেটাছটো চবেই নিজকে আগবাঢ়ি যোৱাটো চবেই বিচাৰে। আগবাঢ়ি যোৱাটোও ভাল কিন্তু তাৰ মাজত আপুনি কিছুমান যিখিনি দৰকাৰ তাক দৰকাৰী কামবোৰ বাদ দি অকল সেইবোৰ কৰি থাকিতো লাভ নাই। যেনেকৈ ল'ৰা ছোৱালীক প্ৰেছাৰ দিয়া সেইবিলাক নকৰি সিহঁতক বুজালে বেছি ভাল হ'ব যে কেনেকৈ পঢ়িব লাগে। কম্পিটিশ্যনটো মাজত নানি তাহাঁতৰ মাজত সেই আণ্ডাৰষ্টেণ্ডিংটো আনিব লাগে যে পঢ়াটো কেনেকুৱা বস্তুটো দৰকাৰ, যে পঢ়িলে কি হ'ব নপঢ়িলে কি হ'ব আৰু ইটো সিটোৰ মাজত এইয়া যে আজিকালি যিটো আপোনাৰ ছ'চিয়েল মিডিয়াত মোৰ ছোৱালীক মই যাব মোৰ নিজৰে নাই যেতিয়া মই তাইকো নকওঁ, তাই আহি কয় মোক মা আজি এনেকুৱা হৈছে ইনষ্টাগ্ৰামত তেনেকুৱা হৈছে, এইটো ঠিক ভাল কথা কিন্তু তাৰে যদি কিছুমান ছাইড ইফেক্টছো বহুত থাকে চব বস্তুৰে। মই ভাবোঁ যে আজিকালি মাক বাপেকবোৰ বেছি ল'ৰা ছোৱালীবোৰক বেছি সময় দিব লাগে, সিহঁতৰ ছাইক'লজিটো বুজিব লাগে কাৰণ আপোনাৰ ছোৱালী বা ল'ৰাই ক'ত কি কৰি আছে সেইটো আপুনি নিজেতো ব্যস্ত থাকেই ছ'চিয়েল মিডিয়াত, তাৰ মাজতো ল'ৰা ছোৱালীও কি কৰি আছে সেইটো চাব লাগে, সেইটো বস্তু দৰকাৰী। মই সেইটোৱে ক'ব বিচাৰিছোঁ, চবেই সেইটো নকৰে, তাৰ মাজত চবৰে ভালো হয়, তথাপিতো এইখিনি কথা এগৰাকী মাতৃ হিচাপে মই যিখিনি অনুভৱ কৰোঁ মই এইখিনি বস্তু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু মোৰ ফিলিংছটোহে মই কৈছোঁ।
0: সেয়া আছিল তেজপুৰৰ এগৰাকী গৃহিণীৰ মনৰ কথা। তেখেত আছিল আফিয়া হাছান আৰু তেখেতে অতি সঠিকভাৱে আমাৰ শিশুসকলৰ বাবে পিতৃ মাতৃয়ে সময় দিয়াৰ কথা উল্লেখ কৰিছে। তেখেতলৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। শ্ৰোতাসকল, এতিয়া অৰ্ধ

অনুষ্ঠানটিত শুনাবলৈ লৈছোঁ আশা ভোচলেৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ৰাগিনী বোলছবিৰ এই গীতটি, এয়া শুনকচোন।

ক্ষমা কৰিব, আশা ভোছলেৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ চাহিব বেবী অৰ গোলাম বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলেৰ কণ্ঠত চেন্নাইৰ বোলছবিৰ এই গীতটি।

0: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ কেৱাইচি পেপাৰ্ছ। যদি এটাই চাবি হলহেঁতেন
1: আছে নহয় দেউতা চিকেৱাইচি আইডি।
0: চিকেৱাইচি মানে
1: বেংকে আপোনাৰ কেৱাইচি বিৱৰণ চিকেৱাইচি ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ চিকেৱাইচি আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত কেৱাইচি আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
0: বাহ, আৰবিআইয়ে কয়

0: KYC সুৰক্ষিত বেংকিঙৰ দিশলৈ প্ৰথম পদক্ষেপ।
1: অৰ্ধাকাশ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলেৰ কণ্ঠত নিন্দ হামাৰি খোৱাব তোমাৰে এই বোলছবিৰ এই গীতটি।

0: आकाशवाणी समाचार सेवा प्रभाग की प्रस्तुत।
1: ए आकाशवाणी गुवाहाटीर महाबाहु অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনি আছে। নিবেদন কৰা হৈছে কৃষক বাণী।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱাবাৰৰ কৃষকবাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে এটি আলোচনাৰ প্ৰথম খণ্ড আগবঢ়াইছিলোঁ। আজি এই আলোচনাটিৰ দ্বিতীয় তথা শেষ খণ্ড শুনোৱা হওক। আলোচনাটিত অংশগ্ৰহণ কৰিছে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নাছিমা ফাৰহানা আলী আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: এতিয়া নলবাৰী বা আপুনি মৰিগাঁৱৰ এটা উদাহৰণ দিলে, আপোনালোকে যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰণে বিভিন্ন ঠাইলৈ যায়, আপোনালোকে কেনে দেখিছে, মানে কৃষক ৰাইজৰ মাজত এই মিলেট খেতিৰ প্ৰতি আগ্ৰহ কেনেকুৱা দেখিছে?
2: মৰিগাঁও বাদ দি ক'বলৈ গ'লে যদি আমি অসমৰ সেইটো চাওঁ তেতিয়াহ'লে কি হয়, কোকৰাঝাৰ যোনটোত মানে আদিবাসী, মানে আমাৰ আদিবাসী ট্ৰাইবছ আছে, সিহঁতৰ মাজত মিলেট একেবাৰে জনপ্ৰিয়, কাৰণ সিহঁতি খায় মানে সিহঁতি কি কোডো কুটকি, মানে সেনেকা কুটকি কোডো মিলেট বা কুটকি মিলেট সিহঁতি খায়। সেইটো কাৰণে কোকৰাঝাৰ এৰিয়াত খুব মানে খুব যথেষ্ট পৰিমাণে উৎপাদন আছে আৰু মানে ভাল সিহঁতি প্ৰডাক্টছবোৰ। বড়ো কমিউনিটিৰ মাজতো এইটো ধুনীয়াকে হৈ আছে। আৰু কম যে যদি আমি অকণমান যদি ব্ৰহ্মপুত্ৰ সেইফালে যাওঁ, মানে কি আপাৰ আছাম, মানে এই কি কয় য'ত মাজুলী মা বেল্ট, মানে যোনটো চেণ্ডি এৰিয়াত যাওঁ, তেতিয়াহ'লে তাতেও ধেমাজিটো চৰ চাপৰিটো ধুনীয়াকে মিলেট কৰি আছে। মানে এতিয়া চাহিদাটো বাঢ়ে, কাৰণ আমি মাৰ্কেটটো দেখুৱালেহে মানুহে কৰিব যে এনেকুৱা ভেলু এডেড প্ৰডাক্টছ হয়। মই যেনেকে ক'লো আমাৰ মৰিগাঁও এফ পি চি, তেখেতে প্ৰথম ইণ্টাৰেষ্ট দিয়া নাছিলে, এতিয়া লেডিগৰাকীৰ ওচৰত যাব, লেডিগৰাকীয়ে মানে কি বহুত তেখেতৰ ইণ্টাৰেষ্ট আছে, তেখেতে বহুত বস্তু চাপ্লাই কৰে, বস্তু এক্সিবিশ্যনত দিয়ে, এনেকে দি আছে। চ' সেইটো মানে যদি আমি মাৰ্কেটটো দেখুৱাওঁ যে এইটো পৌষ্টিক, কিয় পৌষ্টিক হয়, কিয় ভাল হয়, তেতিয়াহে গৈ মিলেটটো মানে প্ৰচাৰ হ'ব কৃষকৰ মাজত, মই ভাবোঁ।
1: হয়, আমি বুজিলোঁ মিলেটৰ খুব এটা বৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত যদি কৃষকসকল আগবাঢ়ে, কাৰণ ৰাইজেতো বিচাৰিবই। এতিয়া মই যিহেতু ভাল বুলি বুজিছোঁ, মইতো বজাৰত বিচাৰিমেই, কিন্তু বজাৰলৈকে আনিব কোনে? কৃষকে উৎপাদন কৰিলেহে বজাৰত সেয়া আহিব। এতিয়া কওকচোন, এই শীতকাল চোৱাত কেনেধৰণে খেতি কৰিব পাৰি বা ৰবি শস্যৰ সময়ছোৱাত মিলেটৰ খেতি কেনেধৰণে?
2: যেনেকে এইটো ছিজনত ধানৰ নিচিনাই খেতি কৰিব, নাৰ্চাৰী বনাব লাগিব, নাৰ্চাৰী বনোৱাৰ পিছত 30-35 দিনৰ পিছত আকৌ মূল পথাৰত লগাব লাগিব।

0: ঠিক ধানৰ যেনেকে কঠিয়া তুলি
1: প্ৰস্তুত কৰে তেনে ধৰণে আকৌ কৰিব লাগে কিন্তু যোনটো আমি কণি ধান কৰো কণি ধানত কিন্তু কৃষক ৰাইজে নকৰে ধানৰ নিচিনা নকৰে ডাইৰেক্ট যেনেকে আমি সৰিয়হ ছটিয়াই দিওঁ সেনেকে ছটিয়াই দিলে হ'ব কণি ধানৰ ক্ষেত্ৰতো সেইটো আমি কেতিয়া কৰিম জানুৱাৰী মানত জানুৱাৰী ফেব্ৰুৱাৰী মানত যদি আমি সেইটো কৰোঁ তেতিয়াহ'লে ত্ৰিছ খুব বেছি মই কিমান কৰোঁ 90 days বা 100 days খুব বেছি সেইটো মানে যোনটো আমি ধান মানে খাব পৰাকে হৈ যাব আৰু অসম কৃষি বিশ্ববিদ্যালয়ে কিছুমান জাত ওলাইছিলে মই কৈছো যেনেকে আমাৰ যদি কণী ধানৰ ক্ষেত্ৰত আমি কাউন বুলি কয় কাউন ধান আছে কাউন সিহঁতক এই মানে গোসাইগাঁও কাউন গোসাইগাঁও যিহেতু গোসাইগাঁও আমাৰ গৱেষণা কেন্দ্ৰ এটা আছে তাৰ পৰা গোসাইগাঁও কাউন বোলা এটা জাত ওলাইছে তাৰ পৰা ল'ব পাৰিব আৰু কিছুমান আছে যেনেকে মাৰুৱা ধান এইও মাৰুৱা ধান মানে ফিংগাৰ মিলেটৰ ক্ষেত্ৰত মাৰুৱা ধান বুলি কয় কাৰণ ৰাগী বুলি ক'লেও আমাৰ কৃষকে গম নাপাব পাৰে কিন্তু মাৰুৱা ধান বুলি ক'লে কৃষকে গম পাই যে বুজি পাব যে এটলিষ্ট ইহঁতি কৰিছিলে ক'ৰবাত দেখিছিলে ধান এতিয়া মানে সেইটো নাইকিয়া হৈ গৈছে কিন্তু আকৌ আমি বস্তুবোৰ মানে মন আনিব লাগিব কাৰণ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত হওক কম পানীৰ ক্ষেত্ৰত হওক ক্লাইমেট ৰেজিলিয়েণ্ট মানে জলবায়ুৰ লগত খাপ খোৱা এটা ধুনীয়া খেতি যোনটো মানে কি কম খৰচত অধিক উৎপাদন দিব সেইকাৰণে মই ভাবোঁ যে যদি কৃষকে ভাবে যে মই মিলেটটো কৰিম ডিপাৰ্টমেণ্টে দি আছে ডিপাৰ্টমেণ্টে কৰি আছে কৰিব পাৰে আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো যোগাযোগ কৰিব পাৰে প্লাছ অলপ আগতে বাইদেউ যেনেকৈ ক'লে প্ৰচেচিঙৰ কথা আপুনি মই কৃষক এইটো জনাব বিচাৰিছো যে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও বা বেলেগ কৃষি বিজ্ঞান কেন্দ্ৰ বহুত কৃষি বিজ্ঞান কেন্দ্ৰত মিলেটৰ এটা প্ৰচেচিং ইউনিট আছে চৰকাৰে আমাক দিছে সকলোবোৰ কৃষি বিজ্ঞান কেন্দ্ৰত নাই কিছুমান কৃষি বিজ্ঞান কেন্দ্ৰত আছে সেইটো আমি খবৰ ল'লে গম পাই যাব কিছুমান জেগাত আছে কাৰণ যদি চ' তাতে মিলেট প্ৰচেচিং ইউনিট কৰিছে যেনেকৈ কেনেকৈ আপোনাৰ বাই অলপ আগতে কৈছিলে যে হাৰ্ড শ্বেল থাকে খুব হাৰ্ড থাকে তো হাৰ্ড শ্বেল কেনেকৈ গ্ৰেডিং কৰি কি কৰিব পাৰি চ' সেইটো আমি কৰিব পাৰোঁ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱত এইটো এতিয়া আৰম্ভণি হ'ব কাৰণ এতিয়া যেতিয়া ইমান কৰিছোঁ আমি আগতে কৰিছিলোঁ এতিয়াও আমি লাহে লাহেকে সেইটো কৰিম চ' প্ৰচেচিং ইউনিটলৈকে যেতিয়া চৰকাৰে ইমান সুবিধা দিছে তো মই কৃষকক ক'ম যে আপোনালোকে খালি উৎপাদনটো কৰক প্ৰডাকশ্যন কৰক প্ৰডাকশ্যন কৰিলে প্ৰচেচিংটো হ'ব প্ৰচেচিং হ'লে মাৰ্কেটিং হ'ব মাৰ্কেটিং হ'লে ভেলু এডিশ্যন
0: বজাৰখনো সাজু আছে কাৰণ বজাৰৰ চাহিদা ইতিমধ্যে দিনক দিনে
1: মিলেটৰ প্ৰতি এটা চাহিদা
0: বাঢ়িছে
1: আগতে খেতিয়কে কৰিবলৈ ভয় কৰিছিলে কিবা এটা নতুন খেতি লাভ হ'ব নে
0: নহয়
1: কি হ'ব কিন্তু এতিয়া লাভ নহ'লে মই ক'ম কৃষকক ক'ম যে এটলিষ্ট আপোনালোকে এবিঘা হ'লেও কৰক এবিঘা হ'লেও কৰি চাওক যদি ভাল পাৰ ভাল লাগে তেতিয়াহ'লে বঢ়াওক বিজনেছটো বঢ়াওক কাৰণ খেতিটো এতিয়া বিজনেছ হিচাপত লৈ যাব লাগিব
0: আৰু এনেকুৱা সময়তে যিসকল কৃষকে এই উদ্যোগটো লয় তেওঁলোক এই ক্ষেত্ৰত আগ্ৰণুৱা হ'ব পাৰিব আনতকে দুটা কথা তেওঁলোকৰ বেছি অভিজ্ঞতা হ'ব যদি তেওঁলোকে এতিয়া আৰম্ভ কৰি দিয়ে আৰু এটা সময়ত হয়তো তেওঁলোকে মিলেটৰ গোটেই ক্ষেত্ৰখনত দপদপাই থাকিব পাৰিব হয় গতিকে এয়াই সম্ভাৱনাৰ সময় আৰু এইখিনি সময়তে আচলতে মিলেট খেতিত তেওঁলোকে মন পুতি লাগি যদি ভালকৈ আগবাঢ়ে আৰু গোটেইখিনি কথা প্ৰশিক্ষণৰ পৰা আদি কৰি শিকি বুজি ল'বৰ বাবে আপোনালোকৰ দৰে কৃষি বিষয়াসকল আছেই বিশেষজ্ঞসকল আছেই
2: কিন্তু মই অলপ ক'ব বিচাৰিছোঁ যে মিলেটৰ স্বাস্থ্যৰ কিছুমান উপকাৰিতা আছে যেনে মিলেট হৈছে এটা ল' গ্লাইচেমিক ইনডেক্স থকা এটা শস্য ল' গ্লাইচেমিক ইনডেক্স বুলি ক'লে ধৰি লওক আমি যেতিয়া খাদ্য সেৱন কৰিছোঁ যদি সেই যিটো ফুড আমি খাইছোঁ খোৱাৰ পিছত যদি আমাৰ মানে ব্লাডত যদি গ্লুক'জৰ পৰিমাণ যদি খুব মানে হঠাৎ বাঢ়ি যায় তেতিয়াহ'লে সেইটো গ্লাইচেমিক ইনডেক্স হাই হ'ব আৰু যদি লাহে লাহে বাঢ়ে তেতিয়া তেনেকুৱা খাদ্যক আমি কওঁ যে ল' গ্লাইচেমিক ইনডেক্স গতিকে ল' গ্লাইচেমিক ইনডেক্স যিহেতু এইটো মানে শস্য মিলেটটো গতিকে আমি চুগাৰ পেচেণ্ট বা ডায়েবেটিছ থকা মানুহক আমি ক'ব পাৰোঁ যে এইটো খুব এটা তেখেতৰ কাৰণে ভাল খাদ্য ভাল খাদ্য লগতে হৃদৰোগৰ মানুহ বা উচ্চ ৰক্তচাপৰ মানুহকো আমি ৰিকমেণ্ড কৰিব পাৰোঁ যে আপুনি তেখেতে মিলেট সেৱন কৰিব লাগে মানে দৈনন্দিন মিলেট খাব পাৰে আৰু লগতে যিহেতু এটা ফাইবাৰ ৰিচ শস্য তেতিয়া আমাৰ কি হয় আমাৰ যিটো মানে ডাইজেষ্টিভ ছিষ্টেম আমাৰ মানে কি কয় পাচন প্ৰক্ৰিয়াৰ কাৰণেও বহুত এটা ভাল শস্য বুলি কৈছো কাৰণ কোনো ধৰণৰ তাত ধৰি লওক ব্লটিং

0: গেছ বদহজমি এনেকুৱা ধৰণৰ কোনো আমি সম্ভাৱনা নাই আৰু মানে কনষ্টিপেশ্যনো নহয় মিলেট খালে যিহেতু তাত মানে ডায়েটৰী ফাইবাৰটো খুব বেছি পৰিমাণে থাকে তাৰপিছতে আৰু কম যে পুষ্টিহীনতা ৰোধ কৰিবৰ কাৰণে ই এটা ভাল এটা খাদ্য এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে খুব দেখা যায় যে প্ৰটিন এনাৰ্জি মাল নিউট্ৰিচন দেখা যায় গতিকে তেনে ক্ষেত্ৰত তাৰমানে আমি মিলেট দিব পাৰোঁ আৰু লগতে কওঁ যে যিবোৰ আমাৰ ধৰি লওক প্ৰতিষ্ঠানমূলক মানে খাদ্য বা পুষ্টিৰ যোগান ধৰা আঁচনি আছে ভাৰত চৰকাৰৰ পি এম পোষণ আছে অংগনবাদী আছে তাৰ যোগেদিও আমি যদি মিলেট দিব পাৰোঁ মিলেট এজ এ মানে মানে এটা নিয়মীয়া খাদ্যত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ মিড ডে মিলত দিব পাৰোঁ তেতিয়া যথেষ্টখিনি সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ উন্নতি হ'ব বা ভাল হ'ব লগতে ফাৰ্মাৰৰ ইনকামো বাঢ়িব
1: এটা মাছ এটা লাষ্টত কম যে মই চবক মানে ইয়াতে কৃষকেও শুনিব যোন কৃষক নহয় ইহঁতিও শুনক মিলেট সপ্তাহত এদিন ব্ৰেকফাষ্টত ইনক্লুড কৰক লাষ্টত সেইটোৱে কম যে এদিন হ'লেও সপ্তাহত ইনক্লুড কৰক ব্ৰেকফাষ্ট ডিনাৰ বা লাঞ্চ যিকোনো সময়তে আপুনি এটা সময়ত এদিন হ'লেও ব্ৰেকফাষ্টত খাওক আপুনি চাব নিজেই চাব নিজৰ স্বাস্থ্য নিজেই গম পাব যে ক'ত কি মই চেঞ্জ পাইছো নে নাই নিজেই গম পাব সেইটোৱে কম
2: খুব ভাল লাগিল আজি আমি মিলেটৰ বিষয়ে কথা পাতিলোঁ মিলেটৰ যে ইমান প্ৰচুৰ সম্ভাৱনা আছে আজি আমি জানিব পাৰিলোঁ আৰু স্বাস্থ্যগত দিশৰ ক্ষেত্ৰতো মিলেট খুব পুষ্টিৰ ভাণ্ডাৰ আচলতে গতিকে আমাৰ আমি যদি নিয়মীয়াকৈ সেৱন কৰিবলৈ লওঁ কৃষকে যদি সেই অনুপাতে আমাক উৎপাদন কৰি দিব পাৰে তেতিয়াহ'লে আমি সঁচাকৈ এখন সুস্থ প্ৰজন্ম এটা ভৱিষ্যতলৈ আমি এৰিব পাৰিম যদি এতিয়াৰে পৰা মিলেটৰ ব্যৱহাৰ আমি নিয়মীয়া কৰি দিওঁ আৰু কৃষকৰ কাৰণেও কোনো ধৰণৰ আহুকাল নথকা এবিধ খেতি এতিয়ালৈকে কোনো ধৰণৰ বেমাৰ আজাৰো মিলেটৰ পৰা আমি দেখা নাই গতিকে কৃষকসকল মিলেট খেতিৰ ফালে আগবাঢ়ি যদি যায় তেতিয়াহ'লে আমি বুজিম যে কৃষকসকলে নিজৰ আগতকৈও ভাল উপাৰ্জনৰ বাট মুকলি কৰিব পাৰিছে আপোনালোক দুয়োগৰাকী আহিল এইখিনি সময় দিলে ইমানখিনি ভাল কথা আমাক আজি জনালে তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ আলোচনা ইমানতে সামৰিছো
0: ধন্যবাদ
3: মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে আলোচনাটি শুনিলে আলোচনাটিত অংশগ্ৰহণ কৰিলে নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: आज अनुष्ठान कृषि क्षेत्र स्वावलम्बी व्यक्ति शितानत পুতুলি হাজৰিকাৰ সৈতে কথা পাতিছে এয়া শিখামণি দত্তই।
4: নমস্কাৰ পুতুলি হাজৰিকা ডাঙৰীয়ানী।
5: হয় বাইদেউ নমস্কাৰ।
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
5: হয় বাইদেউ।
4: আপুনি কৃষি কৰ্মৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।
5: হয় বাইদেউ।
4: আপুনি বিশেষকৈ কি খেতি কৰে?
5: মই আগতে পলু পাট পলু পুহিছিলোঁ। পাট পলুৰ লগতে ধৰ বাকী এইবিলাকো খেতি বাতি আছে, হ'লেও পাট পলুটো মোৰ বেছি পুহি। এতিয়া মই নিজে মেচিন ধৰ মোক গভৰ্মেণ্টৰ পৰা এটা মেচিন দিছিলে, তেওঁতে সেই খুৰাবন্ধা চকতে এখন দোকান আছিল, তাত আমি মেচিনটো হেৰি কৰিলোঁ। তাৰপিছত চব মানুহে যিবিলাক পলু কাটিব লাগে সেইবিলাক মই নিজে কাটিছিলোঁ। আমি নিজে কাপোৰ বওঁ, কিছু পৰিমাণে বিক্ৰী কৰোঁ আৰু।
4: এতিয়াও আপুনি পাট পলুৰ
5: এতিয়াও বহি আছোঁ? হয় হয়, এতিয়াও বহি আছোঁ। হ'লেও এতিয়া আগত যিটো আছিলে পাট পলুৰ চাহিদা সেইটো এতিয়া বৰ্তমান নাই। এতিয়া আৰু বাহিৰা হেৰি কি হেৰি কাপোৰবিলাক ওলাইছেই নহয় বাইদেউ, সেইকাৰণে পাট পলুৰ চাহিদাটো বহুত কমি গৈছে। হ'লেও আমি বাদ দিয়া নাই, আমি কাতি মাহত যিটো পলু হয় সেইটো আমি ৰাখিয়ে থৈ দিওঁ।
4: হয়, আৰু কাপোৰখিনি
5: কাপোৰখিনি আমি বিক্ৰী কৰোঁ
4: নিজে ঘৰতে
5: বিক্ৰী কৰোঁ।
4: পাট পলুৰ বাহিৰে আৰু আপুনি কি কি খেতি কৰে?
5: আমি আলুৰ সময়ত আলু খেতি কৰোঁ বাইদেউ, আৰু আমাৰ আত্মসহায়ক গোট আছে, গোটৰ আমাক যিহেতু আমাক চৰকাৰে 9,000 আৰু 10,000 টকা দিলে, তাৰপিছত আমি গোটেইখিনিয়ে আমি মিলি আমি মানে হেৰি কৰিলোঁ, তিলৰ খেতি কৰোঁ তিলৰ সময়ত। তাৰপিছত আমি

0: হালধি খেতি কৰোঁ। হালধি খেতি কৰি আমি হালধি নিজে মিলিং কৰি আমি নিজে বাৰজনীয়া আমি একেলগতে আমি হেৰি কৰোঁ, আচাৰ বনাওঁ। আমি আমৰ বতৰত আচাৰ বনাওঁ, বনাই আচাৰো বিক্ৰী কৰি দিওঁ। তাৰপিছত আমি ৰংগুড়া বিক্ৰী কৰোঁ, তিলৰ লাড়ু বনাওঁ, নাৰিকলৰ লাড়ু বনাওঁ। বনাই সেনেকৈ আমি আমাৰ ওচৰতে ঘোঁৰা বন্ধা বজাৰ আছে, ঘোঁৰা বন্ধা বজাৰতে বিক্ৰী কৰোঁ।
1: কেঁচা সামগ্ৰীখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ নিজে উৎপাদন কৰা?
0: হয় হয়।
1: আপুনি যে ক'লে আত্মসহায়ক গোটৰ জৰিয়তে বিক্ৰী কৰে,
0: হয় হয়,
1: কি কি সামগ্ৰী বিক্ৰী কৰে?
0: আমি আমাৰ হাঁহ আছে, আমি হাঁহো পোহোঁ, হাঁহৰ আমাৰ কণী, কণীবিলাক বিক্ৰী কৰোঁ, আৰু মাজে মাজে আমি তাৰ পৰা মতা হাঁহবিলাক বিক্ৰী কৰি দিওঁ।
1: চৰকাৰৰ পৰা কি কি সাহায্য পাইছে এই ক্ষেত্ৰত?
0: চৰকাৰৰ পৰা আমি লোন পালোঁ, 3 লাখ টকা লোন ললোঁ। লৈ আমি সেই 3 লাখ টকা লোন লৈ আমি গোটেই আমি মানে এইবিলাককে কৰি আছোঁ এতিয়া।
1: মানে বজাৰ হিচাপে আপোনালোকে স্থানীয় বজাৰখনেই ব্যৱহাৰ কৰি আছে ন?
0: সেইখনে কৰি আছোঁ। বজাৰখন আমাৰ ডাঙৰ, যিহেতু আমাৰ ঘোঁৰা বন্ধা দোলখোলা বুলি ক'লে বিখ্যাত তাৰমানে।
1: এতিয়া বৰ্তমান আপুনি কি খেতিৰ লগত ব্যস্ত হৈ আছে? ধানৰ দিন যিহেতু এতিয়া,
0: হয়, ধান ৰুইছিলোঁ বাইদেউ, ধানৰ এতিয়া বৰ্তমান নাই। এতিয়া আকৌ আমাৰ এতিয়া শাক পাচলিবিলাকৰ কাৰণে আমাৰ এতিয়া হেৰি কৰা হৈছে, হাল মৰা হৈছে। এতিয়া আমি ধনিয়া চেতিয়াম, আমি পালেং শাক, লাই শাক, মূলা এইবিলাক খেতি হ'ব এতিয়া। আলু, পিঁয়াজ, নহৰু এইবিলাক হ'ব এতিয়া। মোৰ চাপৰিত মাটি আছে, তাত মই হেৰি ৰাতিপুৱা যাওঁ, গধূলি আহোঁ, তাত খেতি কৰোঁ বাইদেউ।
1: কি খেতি কৰে?
0: আলু, ৰঙালাও এইবিলাক খেতি আছে এতিয়া বৰ্তমান, আকৌ মাকৈ।
1: আপুনি প্ৰথম যেতিয়া কৃষি ক্ষেত্ৰত নামিছিল,
0: হয়,
1: খেতি কৰিম বুলি ভাবিছিল,
0: হয়,
1: তেতিয়া কি কি খেতিৰে আৰম্ভ কৰিছিল যাত্ৰাটো?
0: যাত্ৰাটো আমি শালি খেতিৰে।
1: এই শালি খেতি কৰি উঠি পেলাই সেইখিনি মাটিত কি?
0: সেইখিনি মাটি আৰু আমি এতিয়া হেৰি বেলেগকে পেলাই নথওঁ, আৰু বেহাৰ বম বা মটৰ থাকিলে মটৰ দি দিম।
1: মাটিখিনি চনপৰি নাথাকে?
0: নাথাকে, নাথাকে।
1: ইটোৰ পাছত সিটো খেতি
0: কৰি যাওঁ।
1: আপুনি ইমান দীৰ্ঘদিন ধৰি যে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, সেই তেতিয়া আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি কৃষি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা
0: পাইছে? বহুত বহুত বাইদেউ, বহুত। এতিয়া মই খেতিতে কৰি মই বহুতখিনি স্বাৱলম্বী হৈছোঁ, আৰু মোৰ খেতিয়ে মোক বহুত সুখ দিছে। এইখন চৰকাৰ হ'ব পৰা আমি বহুত বহুত আনন্দিত।
1: আপুনি কৰা খেতিখিনিৰ পৰা বা উৎপাদিত সামগ্ৰীখিনিৰ পৰা আপোনাৰ লাভালাভ কেনেকুৱা?
0: ভালে বুলি ভাবি লৈছোঁ এতিয়া, হয়, তেনেকৈ যেতিয়া চলি আছোঁ ভালে বুলিয়ে ভাবি লৈছোঁ। মই পলুৰ পৰাই বহুত লাভৱান হৈছোঁ বাইদেউ, পলুৰ পৰা মই বহুত লাভৱান হৈছোঁ। যিহেতুকে আমি মানে 1 কিলো সূতা বিক্ৰী কৰিব লাগিলে আমি 1200 টকাকে বিক্ৰী কৰিছিলোঁ, আৰু একযোৰা কাপোৰ বিক্ৰী কৰিব লাগিলে আমি 7000-6000 এনেকৈ বিক্ৰী কৰিব পাৰোঁ তাৰমানে। সেইকাৰণে মই বিশেষকৈ মই পলুৰ কাৰণে বহুত হেৰিয়া স্বাৱলম্বী।
1: আপুনি যে ইমানখিনি কৃষি কৰ্মৰ লগত জড়িত,
0: হয়,
1: তাৰ বাবে আপুনি প্ৰশিক্ষণ ল'ব লগা হৈছেনে?
0: হয়, লৈছিলোঁ বাইদেউ।
1: ক'ত লৈছিলোঁ?
0: মঙলত লৈছিলোঁ, মঙলে ব্লকত। মই পলুৰ বিষয়ে লৈছিলোঁ বাইদেউ।
1: আপোনালোকৰ তাৰমানে উৎপাদনৰ পৰা ধৰি বজাৰলৈকে গোটেই ব্যৱস্থাটো আপোনালোক মানে আটাইকেইগৰাকী মহিলাই জড়িত হৈছে?
0: হয় হয় হয়, গোটেইকেইজনীয়ে।
1: হয়, এইটো এটা খুব যোগাত্মক বাৰ্তা আমাৰ শ্ৰোতাসকলৰ বাবে।
0: ৰংগুড়া আকৌ আমি পেকেটিং কৰোঁ, তাৰপিছত আকৌ আমি আচাৰ পেকেটিং কৰোঁ। আমি আচাৰৰ সময়ত বাহৰ গাজৰ সময়ত বাহৰ গাজ বনাওঁ, আৰু আমাৰ আমৰ সময়ত আমৰ বনাওঁ, ধুপুৰীৰ সময়ত সেই ফলটো আমি আচাৰ বনাওঁ, বনাই তেনেকৈ আমি পেকেট কৰি কৰি আমাৰ বহুত ধুনীয়া হয়। এতিয়া বৰ্তমান ৰংগুড়াটো আমাৰ পৰাই কিনি খায়।
1: আপুনি যিহেতু বহুত কেইবিধ খেতিৰ কথা উল্লেখ কৰিলে, এইখিনি সময়ত আপোনালোকে কি কৰিব?
0: এতিয়া ধনিয়া, পালেং শাক, তাৰপিছত এই মূলা, লাই শাক এইবিলাক, আদা, নহৰু। আদাটো বাৰু হৈছে, এতিয়া নহৰু হ'ব, এতিয়া নহৰু কৰিব লাগিব আৰু। আমি যেতিয়া ধৰ আলু খেতি কৰোঁ বাইদেউ, আলু খেতি কৰি উঠি আমি এক ছাইডটোত তাৰমানে আমি হেৰি কৰি দিওঁ, মানে এই ভোট জলকীয়া পুলি বুলি কয়, আমি তাত আমি চিপা ছাইডত বকো জলকীয়া বুলি কওঁ, তাত আমি এতিয়া আমি বকো জলকীয়া পুলিবিলাক ৰুই দিওঁ। তাত তাত মানে বহুত জলকীয়া লাগে, 10 টকা 3টাহে পায় ভোট জলকীয়া। সেইকাৰণে আমি 12জনীয়ে কওঁ মানে, আমি ভোট জলকীয়াৰ পুলিটো আমি অলপ বেছি দিওঁ। তাৰপিছত আমি যেতিয়া আলু দিলোঁ বাইদেউ, আলু দি উঠি আলুৰ মাজে মাজে আকৌ মানে সেইটো খোলাই বুলি কয়, খোলাই মাজে মাজে আমি তাৰমানে তাত আকৌ হেৰি দিওঁ, মূলা দিওঁ মাজে মাজে, মানে এটা ডাঙৰ এটা সৰু এনেকৈ আমি উঘলি উঘলি মানে বিক্ৰী কৰিব পাৰোঁ। আৰু মাকৈটোতো আমাৰ আছে বাইদেউ, বহুত ধুনীয়া মাকৈটোৰ পৰা আমি বহুত সফল পাইছোঁ। আৰু তাত আমি চাপৰি ৰঙালাওটো দিওঁ, ৰঙালাওটো বহুত ধুনীয়াই হয়। আমি ৰঙালাওটো গাড়ী দি বিক্ৰী কৰোঁ, সেইটো গুৱাহাটীত আহে, মাকৈটো আহে।
1: আপুনি ইমান সুন্দৰভাৱে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে আৰু স্বাৱলম্বী কৃষক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে, গতিকে ভৱিষ্যতে আৰু কিবা বেলেগ ক্ষেত্ৰত কাম কৰাৰ কথা ভাবিছে নেকি?
0: খেতিতে মই আগবাঢ়িম বুলি ভাবি আছোঁ এতিয়া,
1: আৰু বহল কৰি লৈ যোৱাৰ আপোনাৰ পৰিকল্পনা?

0: আপোনাৰ মাটিবিলাকতো এনেই পৰি নাথাকে
1: নাথাকে নাথাকে
0: গোটেই বছৰটোৱে চলি থাকে
1: গোটেই বছৰটো চলি থাকে ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো খেতি চলিয়ে থাকে যিহেতু আমাক এতিয়া বৰ্তমান চৰকাৰে আমাক কিছুমান সহায় দিছে দিছে যেতিয়া তেওঁলোকৰ পইচাকেইটাতো আমি এনেই খাব নোৱাৰোঁ হয়নে নহয় আমি সেইকাৰণে আমি নিজে নিজে চিন্তা কৰি লৈছোঁ তাৰমানে বস্তুটো আমি চৰকাৰে যিটো বস্তু আমাক দিছে তাতকৈ আমাক আমি তেওঁলোকক মানে বেছি কৰি দেখাব পাৰোঁ জানো সেইটো আমি এটা আমি মানে ভাবি লৈছোঁ এতিয়া আমি কি কৰিব পাৰোঁ আমি এতিয়া মই এতিয়া ঘৰত বৰ্তমান মানে হেৰি কৰিছোঁ এই বুকু জ্বলা পুলি মানে হেৰি কৰিছোঁ এই মানে বস্তাত চিষ্টেমেটিক কৰি ৰুইছো আৰু পাণ পাণৰ গছ মানে মানে মই বালিত মানে বঢ়িয়াকে বাল্টিত মানে বাল্টি বালি দি তেনেকে মই মানে পাণৰ গছ মই হেৰি উঠাই আছো বৰ্তমান এতিয়া এতিয়া কি হয়
0: ঘৰুৱাভাৱে
1: কৰিছো
0: আৰু কি কি খেতি তেনেকুৱা ধৰণে
1: কৰি আছো বৰ্তমান সেইবিলাক মই নিজে মই মালভোগ কলৰ পুলি ৰুইছো মালভোগ কলৰ খেতি কৰি আছো এতিয়া বৰ্তমান বজাৰতে বিক্ৰী কৰোঁ মালভোগ কল তাৰপিছত মই কলোৱে নহয় আৰু মই মানে মোৰ যিবিলাক খেতি আছে সেইবিলাক মোৰ মানে নিজা যদিও ধৰ মাটি অলপ হেৰি কম আছে তেতিয়াহ'লে মই হেৰি কৰোঁ বস্তাৰ ওপৰত ৰুই আছো বস্তুবিলাক বহুত ধুনীয়াকে এতিয়া বহুত ভোল লাগিছে মোৰ কোমোৰা লাগিছে তাৰপিছত মোৰ বুকু জ্বলা লাগিছে মই তেনেকুৱাকে খেতি কৰি আছো মানে বস্তাতে চব চিষ্টেমেটিক মই মানে ইটো বস্তাত যদি ধৰ

0: হেৰি উঠাই আছো বৰ্তমান এতিয়া। এতিয়া কি হয়
1: ঘৰুৱাভাৱে
0: ঘৰুৱাভাৱে কৰিছো মই,
1: এইখিনি কথা অকণমান কওকচোন আৰু কি কি খেতি তেনেকুৱা ধৰণে
0: কৰি আছো বৰ্তমান সেইবিলাক। মই নিজে মই মালভোগকলৰ পুলি ৰুইছো, মালভোগকলৰ খেতি কৰি আছো এতিয়া বৰ্তমান, বজাৰতে বিক্ৰী কৰোঁ মালভোগকল। তাৰপিছত মই কলোৱে নহয় আৰু মই মানে মোৰ যিবিলাক খেতি আছে সেইবিলাক মোৰ মানে নিজা যদিও ধৰ মাটি অলপ হেৰি কম আছে তেতিয়াহ'লে মই হেৰি কৰোঁ বস্তাৰ ওপৰত ৰুই আছো বস্তুবিলাক বহুত ধুনীয়াকে। এতিয়া বহুত ভোল লাগিছে মোৰ, কোমোৰা লাগিছে, তাৰপিছত মোৰ বুকু জ্বলা লাগিছে, মই তেনেকুৱাকে খেতি কৰি আছো মানে বস্তাতে চব ছিষ্টেমেটিক। মই মানে ইটো বস্তাত যদি ধৰ বুকু জ্বলা পুলি লৈছো, এইটো বস্তাত মই তাৰমানে বাল্টিত আকৌ হেৰি কৰিছো পাণৰ গছ ৰুইছো, আকৌ বস্তাতে মই মানে এই গভৰ্মেণ্টৰ পৰা মই হেৰি পাইছিলো জাতীয় জলকীয়া বুলি পাইছিলো, সেই জলকীয়া বুলি ৰুইছিলো, ইমান ধুনীয়া হৈছে তাৰমানে আমাৰ বোৱাৰীয়ে ল'ৰাই চিঙিব যাই পেলাই ঘূৰি আহে, তাৰমানে ইমান ধুনীয়া হৈছে, এনেকুৱা থোপ ধৰি লোৱাগে বহুত ধুনীয়া হৈছে। এতিয়া
1: যিসকল কৃষকৰ মাটি কম
0: হয়
1: তেওঁলোকৰ কাৰণে খুব ভাল,
0: বহুত ভাল বহুত ভাল। মোৰ অমিতা গছো বাইদেউ মই ডাঙৰ হেৰি ডেকত ৰুইছো, ডাঙৰ ডেকত ৰুইছো, এতিয়া মোৰ বহুত ঢেৰ অমিতা লাগিছে,
1: মানে মাটিৰ ৰোৱাতকৈ বেছি ভাল হৈছে,
0: বেছি ভাল হৈছে, বহুত ধুনীয়া হৈছে অমিতাবিলাকো, ইমান ডাঙৰ ডাঙৰ বাইদেউ।
1: সেই মাটিখিনিত আপুনি সাৰটো মিহলাই দিয়ে?
0: সাৰটো মিহলাই দিওঁ, আকৌ মাজে মাজে সেই মাটিটোৰ হেৰিটো ওলাই দিওঁ, এই মানে যিটো হেৰি আছে সেই মাটিখিনি ছাইড কৰি দি আকৌ নেক্সট আকৌ গোবৰে মাটি আকৌ বেলেগকৈ দিওঁ, দলে একে বহুত ধুনীয়া হৈ যায়।
1: এতিয়াও আপুনি শাক পাচলি
0: খেতি কৰি আছো,
1: তেনেকুৱা ধৰণেও কৰিছে?
0: কৰি আছো, কৰি আছো,
1: উৎপাদনো যথেষ্ট
0: যথেষ্ট বাইদেউ।
1: পুতুলি হাজৰিকা ডাঙৰীয়ানী, আপুনি কৃষি ক্ষেত্ৰত এগৰাকী স্বাৱলম্বী ব্যক্তি আৰু আজি আপোনাৰ পৰা কৃষি সম্বন্ধে, আপোনাৰ উৎপাদিত সামগ্ৰী সম্বন্ধে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। আপোনাৰ ভৱিষ্যত পৰিকল্পনাখিনি শুনিও ভাল লাগিলে। কৃষি ক্ষেত্ৰত আপুনি বহুদূৰ আগুৱাই যাওক, আপোনালৈ আমাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ,
1: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আজি শ্ৰোতাসকলে মহিলা কৃষক পুতুলি হাজৰিকাৰ সৈতে কথোপকথন শুনিলে। কথা পাতিলে শিখামণি দত্তই।
3: अरे अरे अरे क्या कर रहा है इधर इधर इधर, हम बोल रहे हैं तेरे बीजू का।
4: पुतला बोल रहे,
3: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
4: मतलब
3: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहा,
4: पर हम तो सभी डाले हैं।
3: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं और चखम और उपज की कीमत भी बेहतर पा रहे हैं।
4: सच है?
3: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
4: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
5: माटी से प्रेम की परंपरा है परंपरागत खेती।
1: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুক, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী

0: হুগলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণিধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে 18 ছেপ্টেম্বৰত হায়দৰাবাদত ডিজিটেল এগ্ৰিকালচাৰ মিছন, প্ৰাকৃতিক কৃষি, মাহজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা আৰু মছলাকে ধৰি বিভিন্ন উদ্যান শস্যৰ উৎপাদন সম্পৰ্কে আলোচনাচক্ৰৰ আয়োজন কৰিছে।
0: শ্ৰোতাসকল, এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়াপাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্রোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ।

দিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ চমু পৰিস্থিতি।

6:46 শুনিবলৈ পাব আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা আছামিজ নিউজ বুলেটিন শুনিবলৈ পাব। 7:20 সাহিত্য কানন অনুষ্ঠানত বিশিষ্ট কবি, গীতিকাৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰাদেৱ চৌধুৰীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। 8:00 বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 শুনিবলৈ পাব যুৱবাণী। 8:30 অসমীয়া আধুনিক গীত আগবঢ়োৱা হ'ব। 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9। 9:15 নিবেদন কৰা হ'ব জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। 9:30 শ্ৰোতাই ফোনযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা, আৰু 10:00 আগবঢ়োৱা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰিয় শ্ৰোতা, এয়াই আছিল আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা আজিৰ অনুষ্ঠানৰ চমু আভাষ।

কণ্টেক্ট পাছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি 7 বজাত আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ যুৱশক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া ৰাজনৈতিক কাৰ্যকালৰ পূৰ্তি উপলক্ষে সেৱা সমৰ্পণ মাহৰ আয়োজন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কাছাৰত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে জুলি শৰ্মা বৰুৱা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219 গৰাকী যুৱ উদ্যোগীৰ মাজত 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান
1: জনায়। আপোনালোকে যি ভাল কাম কৰিব এইখিনি আপোনালোকে সামাজিক মাধ্যমত দিব যাতে মানুহে বুজি পায় যে আমাৰ যুৱক যুৱতীসকলৰ বুকুত অসীম সাহস আৰু শক্তি লুকাই আছে। সুবিধা পালে আমাৰ যুৱক যুৱতীসকলে বহুত ভাল কাম কৰিব পাৰে।
0: যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত আজি 687 গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ 2,215 গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত 1,830 গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385 গৰাকী হিতাধিকাৰীক 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত 487 গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে 3,186 গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 25,000 টকাকৈ বিতৰণ কৰা হয়। বজালি সমষ্টিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক পাঠশালাৰ হৰিমন্দিৰত আয়োজিত এটা অনুষ্ঠানত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত বজালিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে যুৱক যুৱতীসকলক উদ্যোগ, কৃষি, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্ৰীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে আজি গুজৰাটত তেওঁৰ জন্মচহৰ ৱাডনগৰ আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি বাৰাণসীত 1,000 লোকে অংশগ্ৰহণ কৰা 2টা মটৰ চাইকেল সমদলৰ আয়োজন কৰা হৈছে। এই সমদলে

0: দুখন ৰাজ্যৰ 40,000 কিলোমিটাৰ পথ অতিক্ৰম কৰিব। এই সমদলৰ আৰম্ভণিৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগচিকৈ বন্তি জ্বলাবলৈ আহান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, অৰুণোদয়, আত্মসহায়ক গোট, ৰেচন কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বাসগৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰা হৈছে। এই বন্তি জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সন্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে সমাজত সুস্থ পৰিৱেশ বজাই ৰখাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ বাবে শিক্ষাৰ প্ৰসাৰ অতি প্ৰয়োজন। তদুপৰি এই ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতা অভিযান ৰূপায়ণ কৰা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।
2: देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने पूरे देश को नशा से मुक्ति का संकल्प दिलाया है। हम सब मिलकर के नशा मुक्त भारत बनाने की दिशा में अपने अपने दौरे के माध्यम से जागरूक कर रहे हैं और जिस प्रकार से अनेक क्षेत्रों में हमने सफलता प्राप्त करी है, हम नशा मुक्त के भारत के भी सपने को साकार करेंगे और एक स्वस्थ समाज का निर्माण करके विकसित भारत के निर्माण में पूरा युवा पूरा समाज लगे, इस दिशा में हमारा आज अभियान।
1: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰ আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি জুবিন ক্ষেত্ৰত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। জুবিন দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে অহা 19 ছেপ্টেম্বৰত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেইদিনা বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰক্তদান কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব। দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে এই বিষয়ে সদৰি কৰি কয় যে ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ বাকৰিত আয়োজিত শিবিৰত ৰক্তদান কৰিব। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: জুবিন গাৰ্গক ভিন্ন সময়ত মুগ্ধ শ্ৰোতা জনতাই ভালেমান অভিধাৰে অভিহিত কৰিছে। সূৰ্যকণ্ঠ, হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী আদি বিভিন্ন বিশেষণেৰে শিল্পীগৰাকীক বিভূষিত কৰা হৈছে। কিন্তু বহু বছৰ পূৰ্বেই জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলি অভিহিত কৰিছিল এগৰাকী লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাই। জুবিন গাৰ্গ জীৱিত কালতে শ্ৰোতাৰ হৃদস্পন্দন হৈ পৰিছিল। শিল্পীগৰাকীক এই উপাধি যেন যথাৰ্থতে দিয়া হৈছিল। আহকচোন এই বিষয়ে শুনো লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাৰ নিজ মুখেৰে।
3: জুবিন গাৰ্গক মই লগ পোৱাৰ আগতেই মই প্ৰথমে মোৰ টেবুলত আৱিষ্কাৰ কৰিছিলো জুবিনৰ প্ৰথম এলবামটো অনামিকা।

এটা নতুন মাত আছিলে, কাৰণ খুব পপ সং, রক সং এইবিলাকৰ ষ্টাইল আনিছিলে, যিটো আগতে কেতিয়াবা আমি জেপি দা বা জয়ন্ত হাজৰিকাৰ গীতত আমি অকণমান ফ্লেভাৰ এটা পাইছিলো, কিন্তু ইমান পোনপটীয়াকে তাই এটা সন্ধালনিকৈ বোৱাই দিয়া কামটো জুবিন গাৰ্গে কৰিলে। সব মানে হল হৃদস্পন্দন আমাৰ। সেই সময়তে মোৰ মনলৈ আহিছে, চকুমুদি ভাবিছো, জুবিন দেখোন অলরেডি হার্ট থ্রোব, গতিকে মই সেই সপোনটো লৈ পেলাই মই মোৰ অকণমান কুৱেশ্যন মাৰ্কো আছিলে সেই সময়ত, হার্ট থ্রোব বুলি মই জুবিনক কব পাৰো নে নোৱাৰো। তাৰপিছত বহু ধৰণৰ চিন্তা ভাবনা কৰি মই যিখন কাগজত সেই সময়ত কাম কৰি আছিলো তাৰ এডিটৰৰ লগতো কথা বতৰা পাতি পেলাই আহি মই ঠিক কৰিলো যে হার্ট থ্রোবটো মই ব্যৱহাৰ কৰিব লাগে। কিন্তু হার্ট থ্রোবটো যে হয় সেইটো কথা মানুহৰ প্ৰতিখন হৃদয়ে প্ৰমাণ দি দিলে।

0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। মনোনয়ন দাখিলৰ পাছত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি অঞ্চলটোৰ বিভিন্ন ঠাইত অনানুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক তথা কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজিও অসম্পূৰ্ণ হৈ ৰয়। কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জেৰা সম্পূৰ্ণ কৰাৰ পাছত আজি আন 3জন অভিযুক্তৰ অধিবক্তাই হাজৰিকাক জেৰা কৰে, কিন্তু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে দেৱজ্যোতি হাজৰিকাক কাইলৈ পুৱা 10:30 বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী আৰু প্ৰতিম লহকৰে ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰিছে। অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই 27জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা 12জন আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদমেলত সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ প্ৰসাদ ডেকাই কয় যে মেঘালয়ৰ ডাউকীৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ পৰা কালি প্ৰথমে 12জনক আটক কৰে। দলটোৰ বাকীকেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য পোৱাৰ পাছত ৰেল আৰক্ষীৰ সহযোগত জম্মু টাৱে এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা 15জন লোকক আটক কৰা হৈছে। আটক কৰা লোককেইজনৰ ভিতৰত 11গৰাকী মহিলা আৰু 16জন পুৰুষ আছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
2: আমাৰ খবৰ আছিলে ইনচাইড দ্য ASTC যিটো কেম্পাছ আছে পল্টন বজাৰৰ, মানে কেম্পাছৰ ভিতৰত ঘূৰি ফুৰা বুলি আমি খবৰ পাইছিলোঁ। চ' একৰ্ডিংলি IC পল্টন বজাৰ বৰ্ডাৰ ব্ৰাঞ্চ আৰু আমাৰ বৰ্ডাৰ ব্ৰাঞ্চৰ ষ্টাফ গৈ সেই মানুহখিনিক আমি তাতে এপ্ৰেহেণ্ড কৰোঁ আৰু এপ্ৰেহেণ্ড কৰি মেলি আমি আমাৰ যিটো বৰ্ডাৰ অফিচ আছে পাণবজাৰ স্থিত বৰ্ডাৰ অফিচলৈ তেওঁলোকক লৈ অহা হয়।
1: ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ ভুৰবন্ধা মডেল হাস্পাতালত আজি এই উপলক্ষে বিভিন্ন সজাগতামূলক আৰু স্বাস্থ্য শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত নৱজাতকৰ বিভিন্ন সমস্যা আগতীয়াকৈ চিনাক্ত কৰা সন্দৰ্ভত মাতৃসকলক সজাগ কৰাৰ উপৰি সঠিক পদ্ধতি আৰু কৌশলেৰে স্তনপান কৰোৱাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

0: an auction till date with cumulative expected annual revenue of over 47,500 crore rupees and projected capital investment of more than 55,000 crore rupees across 9 coal-bearing states. In men's cricket, India will take on Afghanistan in the third and final T20 match of the series in Delhi today. The match will begin at 7:30 p.m. Indian Standard Time. And that is the end of this news bulletin.
1: Eya Akashvani. বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্ৰয়োজন পূৰাবৰ বাবে নিজকে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ UPI লেনদেন বিনামূলীয়া হৈ থাকিব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি অৰুণ জেটলী ষ্টেডিয়ামত খেলোৱা হ'ব। সমগ্ৰ বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্ৰয়োজন পূৰাবৰ বাবে নিজকে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া 2026 উদ্বোধন কৰি তেওঁ কয় যে গোলকীয় উৎপাদন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'বলৈ দেশ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে প্ৰস্তুত হৈছে। শ্ৰীমোদীয়ে কয় যে এফালে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্ৰদায়ৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁ কয় যে প্ৰত্যাহ্বানপূৰ্ণ গোলকীয় পৰিস্থিতিটো ভাৰতে 7.8% বিকাশৰ হাৰেৰে আগবাঢ়িবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰতিজন নাগৰিকে এখন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ অৰ্ধপৰিবাহী অৰ্থাৎ ছেমি কণ্ডাক্টৰ ব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ই উদ্ভাৱন, বিনিয়োগ আৰু বিকাশৰ সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত অৰ্ধপৰিবাহী অভিযানৰ প্ৰথম পৰ্যায়ৰ $800 কোটিৰ পৰা দ্বিতীয় পৰ্যায়ত $13,500 কোটিলৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এতিয়ালৈকে 12 চিপ নিৰ্মাণ প্ৰকল্পত অনুমোদন জনোৱা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই সংখ্যা বৃদ্ধি পাব। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অলপতে অনুষ্ঠিত হোৱা ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে সফলতাৰে এই শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ লগতে প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ সহমতত নতুন দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। শ্ৰীমোদীয়ে ইয়াক ভাৰতৰ ওপৰত বিশ্বৰ বিশ্বাসৰ গুৰুত্বপূৰ্ণ প্ৰমাণ বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ বিষয়ে গৱেষণা কৰা যুৱ প্ৰতিভাসমূহ আগবাঢ়ি আহিব লাগে। তেওঁ লগতে কয় যে বিদেশত গৱেষণাৰত যুৱক যুৱতীসকলেও দেশৰ উন্নত প্ৰযুক্তিৰ বিকাশৰ সৈতে জড়িত হ'ব লাগে। তেওঁ উদ্যোগপতিসকলক দেশৰ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰখনক নেতৃত্ব দিবলৈ আহ্বান জনায়। এই কথাই উদ্যোগৰ বিকাশ সাধন কৰাৰ লগতে যুৱ প্ৰজন্মকো শক্তিশালী কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে। এই সন্মিলনত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে বিগত কেইবা দশক ধৰি অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এয়া সম্ভৱ হ'ল। তেওঁ কয় যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ত ছেমিকনৰ জৰিয়তে উদ্যোগ নিৰ্মাণ কৰা হ'ব আৰু ই 6টা মুখ্য স্তম্ভত আলোকপাত কৰিব। এই পৰ্যায়ত অৰ্ধপৰিবাহীৰ আৰ্হি যন্ত্ৰ তথা সামগ্ৰী, ছিলিকন আদিকে ধৰি গৱেষণা আৰু উন্নয়ন কোষো থাকিব। তেওঁ লগতে কয় যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে চৰকাৰে কমেও 200টা ষ্টাৰ্টআপ আৰু কোম্পানীক সহায় কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ আছে। এই সন্মিলন তথা প্ৰদৰ্শনীত অৰ্ধপৰিবাহীৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি অৰ্ধপৰিবাহী আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ড সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হৈছে। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় অৰ্ধপৰিবাহী সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা জনসেৱাৰ পৰা দেশ সেৱাৰ মন্ত্ৰীৰে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ

পঁচিশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে পৰিচালিত চৰকাৰে 2047 চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে কাম কৰি আছে। অন্তৰ্ভুক্তিমূলক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে এই দায়বদ্ধতা জনসাধাৰণৰ জীৱনলৈ প্ৰবাহিত হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ প্ৰথম দিনটো আজি সেৱা দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ অংশ হিচাপে দেশজুৰি আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণৰ সময়ত চৰকাৰ আৰু নাগৰিকৰ মাজত পোনপটীয়া আৰু নিৰৱচ্ছিন্ন যোগাযোগ স্থাপন কৰাৰ গুৰুত্বপূৰ্ণ ধাৰণা তেওঁৰ প্ৰশাসনীয় দৃষ্টিভংগীত পৰিলক্ষিত হৈছিল। এই দৃষ্টিভংগীৰে 2014 চনৰ জুলাইত দেশৰ নাগৰিক সংযোগ মঞ্চ মাই গভ মুকলি কৰা হয়। প্ৰশাসনৰ নীতি নিৰ্ধাৰণত জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এই মঞ্চ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত হৈছে। 2024 চনৰ জানুৱাৰীত নতুন দিল্লীত NCC কেডেটসকলৰ এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক বিকশিত ভাৰতৰ স্থপতি বুলি আখ্যা দি মাই গভ মঞ্চৰ জৰিয়তে বিকশিত ভাৰতৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছিল। 2026 চনৰ জুলাই পৰ্যন্ত প্ৰায় 6,50,00,000 নাগৰিকে মাই গভ মঞ্চত নিজৰ নাম পঞ্জীয়ন কৰিছে। এই মঞ্চখনে নাগৰিকসকলৰ উন্নয়ন প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱাৰ লগতে দেশ নিৰ্মাণত নিজৰ চিন্তাৰ পৰামৰ্শ আগবঢ়োৱা অংশগ্ৰহণমূলক প্ৰশাসন ব্যৱস্থাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ UPI লেনদেন বিনামূলীয়া হৈ থাকিব। কোনো ব্যক্তিলৈ UPI যোগে ধন প্ৰেৰণ কৰিলে অথবা দোকানত QR কোড স্কেন কৰি মূল্য পৰিশোধ কৰিলে কোনো ধৰণৰ মাচুল ভৰিব নালাগে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে UPI QR কোডৰ জৰিয়তে মাহে 1,00,000 টকালৈকে উপাৰ্জন কৰা ব্যৱসায়ী বা বিক্ৰেতাসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ মাচুল প্ৰযোজ্য নহ'ব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰূপে ডেবিট কাৰ্ডৰ সৈতে সংযুক্ত সকলো UPI লেনদেন বিনামূলীয়া হৈ থাকিব। সূত্ৰসমূহে প্ৰকাশ কৰা মতে ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ হোৱা প্ৰায় 96% UPI লেনদেন অপৰিৱৰ্তিত হৈ থাকিব। আনহাতে ৰেলসেৱা, ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় খণ্ডত 2,000 টকাৰ ওপৰত লেনদেনৰ বাবে প্ৰতিটো লেনদেনতে 5 টকাৰ এটা মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট চমুকৈ MDR ধাৰ্য কৰা হ'ব। একেদৰে 2,000 টকাৰ ওপৰৰ বৃহৎ ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত প্ৰতিটো লেনদেনত ব্যৱসায়ীসকলে 0.4% হাৰত MDR বহন কৰিব লাগিব। সূত্ৰসমূহে প্ৰকাশ কৰা মতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত UPI গ্ৰহণৰ প্ৰসাৰ ঘটাবলৈ এটা সুকীয়া পুঁজি গঠন কৰা হ'ব। সংগৃহীত MDRৰ 5% ধন এই পুঁজিলৈ আগবঢ়োৱা হ'ব। এই পুঁজিয়ে দেশৰ ডিজিটেল লেনদেন ব্যৱস্থাত UPIৰ অধিক প্ৰসাৰ, ব্যৱহাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসমূহক ডিজিটীয় পৰিশোধৰ ব্যৱস্থাটোত অন্তৰ্ভুক্ত কৰাত সহায় কৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ ফলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্ৰয়োজন পূৰাবৰ বাবে নিজকে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন

0: জনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ ইউ পি আইৰ লেনদেন বিনামূলীয়া হৈ থাকিব। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি অৰুণ জেটলী ষ্টেডিয়ামত খেলোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু এফ এম এণ্ড 102.4 মেগাহাৰ্চ, এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছো সাহিত্য কানন অনুষ্ঠানটি।
2: আকাশবাণী তেজপুৰ, এতিয়া আৰম্ভ কৰিব লৈছো আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ আজিৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ আমাৰ অতিথি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট গীতিকাৰ কবি ডক্টৰ বিনীতা বৰা দেৱচৌধুৰী। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
3: ধন্যবাদ জনাইছোঁ।
2: আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে ডিজিটেল যুগত অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান। আমি এই বিষয়টোলৈ যোৱাৰ আগতে আপোনাৰ অকণমান পৰিস্থিতি আমাৰ শ্ৰোতাসকলক দিব বিচাৰিছোঁ। আপোনাৰ প্ৰকৃত ঘৰ?
3: মোৰ মাৰ ঘৰ তেজপুৰতে আৰু বিবাহসূত্ৰে মই পাঠশালাৰ বাসিন্দা।
2: আৰু এই লিখা মেলাৰ কথাটো, কবি বা আপুনি কবিতা কেতিয়াৰ পৰা লিখিবলৈ ল'লে?
3: কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছোঁ তেতিয়াৰ পৰাই, আৰু বিশেষকৈ তেজপুৰৰ পৰা প্ৰকাশিত সেই সময়ৰ মহাজাতি বাতৰি কাকততে প্ৰথম কবিতা প্ৰকাশ হৈছিল। আৰু সেই সময়ৰ তেজপুৰৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশে আচলতে আমাক সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।
2: পূৰ্ণনাৰায়ণ সিংহ,
3: নাৰায়ণ দেৱশাস্ত্ৰী তেখেতসকলৰ অনুপ্ৰেৰণাত মই পঢ়িছিল।
2: তাহলে মহাজাতি আপোনাৰ প্ৰথম কবিতা?
3: প্ৰথম কবিতা মোৰ মহাজাতিতে প্ৰকাশ পাইছিল।
2: আৰু কবিতাৰ আপোনাৰ গ্ৰন্থ?
3: কবিতাৰ গ্ৰন্থ এতিয়ালৈকে 4খন প্ৰকাশ পাইছে, তাৰে 2খন সম্পূৰ্ণ কবিতাৰ আৰু 2খন অকণমান ঠিক কবিতা নহয়, ছন্দোবদ্ধ গদ্য বুলিও ক'ব পাৰি, কথা কবিতাৰ শীৰ্ষক 2খন প্ৰকাশ পাইছে।
2: আৰু আপুনি গীত কেতিয়া পৰা লিখিবলৈ লৈছে? আপুনি বহুতকেইটা গীত লিখিছে।
3: গীতৰ জগতলৈ আচলতে বৰ আকস্মিক ধৰণে অহাৰ নিচিনা হ'ল। আগৰ পৰা কিবা কিবি চেষ্টা কৰি আছিলোঁ, বিশেষকৈ বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত, গুৱাহাটী বিশ্ববিদ্যালয়ত। তেতিয়া 2টা চেষ্টা কৰিছিলোঁ যদিও সিমান বেছি সোমাই পৰা নাছিলোঁ। কিন্তু 2014 চনত সাংঘাতিক ধৰণে এটা মোৰ জীৱনলৈ পৰিৱৰ্তন আহিল। আৰু সেই সময়ত কেইজনমান এনেকুৱা ধৰণৰ সংগীত অনুৰাগীৰ এটা আমাৰ গোট সৃষ্টি হ'ল, বিশেষকৈ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক, সুৰকাৰ আৰু গায়ক দেৱজিৎ চৌধুৰী, অপৰ্ণা দত্ত চৌধুৰী, সংগীত পৰিচালক মৌচুম বৰা, তেওঁলোকৰ লগত এনেকুৱা এটা গোটৰ সৃষ্টি হ'ল যে ক'ব নোৱাৰাকৈ আচলতে গীতৰ জগতখনত সোমাই পৰিলোঁ। আৰু পৰি কিন্তু মোৰ এতিয়া আটাইতকৈ প্ৰিয় মাধ্যমেই হৈছে গীতটো।
2: হয় হয়, মানে কবিতাতকৈ বেছি আপোনাৰ চাগে গীতৰ প্ৰতি এতিয়া?
3: গীতৰ প্ৰতি বেছি আকৃষ্ট, আৰু নিজক প্ৰকাশ কৰিবলৈ গীতটোক বেছি মানে সাৱলীল মাধ্যম হিচাপে মই মানে এতিয়া ভাল পাওঁ আৰু কৰি।
2: তেওঁলোকৰ সৈতে আপুনি মানে সহপাঠী আছিল? তেওঁলোক আপোনালোকৰ
3: সহপাঠী ঠিক নহয়, আমি অৱশ্যে এবছৰ দুবছৰ তেনেকুৱা কণ্টেম্পৰেৰী, গোটেই সমসাময়িক আৰু গোটেইখিনি।
2: মানে বহুতকেইটা গীত লিখিছে বাৰু, আৰু সেইকাৰণে আচলতে আজিৰ যিটো বিষয় মই সেইকাৰণে আপোনাক আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এই বিষয়ে অলপ আলোচনা কৰিবৰ কাৰণে। আৰু আলোচনা কৰাটো আচলতে এতিয়া খুবেই আৱশ্যকীয় হৈ পৰিছে, ডিজিটেল যুগত অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান। এতিয়া এই কথাটো আমি বুজিবৰ কাৰণে প্ৰথমতে গীতি সাহিত্য কি অকণমান যদি আমাৰ শ্ৰোতাসকলক আপুনি আভাস দিয়ে।
3: আমাৰ আচলতে বিশেষকৈ অন্যান্য সকলো ভাষাৰ নিচিনাকৈ অসমীয়া ভাষাটো আৰম্ভণিতে যিটো মৌখিক সাহিত্য আছিল, মুখে মুখে প্ৰচলিত, সেই অসমীয়া সাহিত্যৰ ধাৰাটো আৰম্ভ হৈছে কিন্তু গীতৰ জৰিয়তে, কাৰণ লোকগীতবিলাকৰ জৰিয়তে আমাৰ অসমীয়া সাহিত্যৰ ধাৰাটো আৰম্ভ হৈছে
2: পৰম্পৰাগতভাৱে চলি
3: পৰম্পৰাগতভাৱে যিখিনি মানুহৰ মুখে মুখে ৰচিত হৈছিল বা প্ৰচলিত হৈ আহিছিল সেইখিনিৰ মাজেৰে আৰম্ভ হৈছে। কিন্তু কালক্ৰমত এনেকুৱা দেখা গ'ল যে, বা সাম্প্ৰতিক সময়তো আমি দেখোঁ যে, গীতক যেন প্ৰকৃত সাহিত্যৰ শাৰীত ধৰিবলৈ অকণমান মানুহে অলপ পিছহোকে, গীতখিনি যেন প্ৰকৃত সাহিত্য নহয় তেনেকুৱা যেন এটা মনোভাৱ পোষণ কৰে। গীতখিনিও আচলতে যিখিনি সাহিত্যিক মূল্য গীতৰ, আৰু বিশেষকৈ নান্দনিকতাৰ ফালৰ পৰা, কাব্যিক সৌন্দৰ্যৰ ফালৰ পৰা গীতৰ মূল্য কিন্তু সাহিত্যৰ ক্ষেত্ৰত খুব বেছি
2: বেছি হয়,
3: খুব বেছি।
2: এতিয়া মানে যিটো ইতিহাসৰ বিকাশৰ কথা ক'লে, গতিকে সেই পৰম্পৰাগতভাৱে চলি অহা তেতিয়াৰ পৰাই মানে আৰম্ভ হৈছে নহয় জানো?
3: তেতিয়াই আৰম্ভ হৈছে, মৌখিক যুগতে আৰম্ভ হৈছে লোকগীত। আৰু বিশেষকৈ আমি দেখোঁ যে আমাৰ বিয়া গীত, বিহুনাম, আইনাম, তাৰপিছতে কৰ্মবিষয়ক বিভিন্ন গীত, নাও খেলৰ গীত,
2: ক'ব নোৱাৰো কোনে আচলতে

0: সৃষ্টি কৰিছিল
1: কোনেও নাজানে, তাৰ ৰচকৰ কাৰো নাম নাই আৰু কোন সময়ত ৰচনা হৈছিলে আমি সেইটো নাজানো, কিন্তু তাৰ যিবিলাক আখ্যান সেই আখ্যানবিলাক আমাৰ মণিৰাম দেৱানৰ গীত আছে, ৰাম বাৰমাহী আছে, সীতা বাৰমাহী আছে, কমলাকুঁৱৰী গীত আছে। এতিয়া মণিৰাম দেৱানৰ গীতটোত আমি অকণমান অনুমান কৰিব পাৰোঁ যে স্বাধীনতা সংগ্ৰামৰ ঠিক সেই সময়তে ৰচনা কৰা বুলি। আকৌ বিহু গীতবিলাক যদি চাওঁ তাত যেতিয়া আমি দেখোঁ যে কিছুমানত আছে স্বৰ্গদেউৰ কথা আছে, স্বৰ্গদেউ ওলালে বাচ্ছৰা মুখলৈ দুলিয়ে পাতিলে দোলা, সেইটোত গম পাওঁ যে আমি আহোম ৰাজত্বকালত সেইটো ৰচনা হৈছিল, কিন্তু তাৰ বাহিৰে ৰচনা কালৰ কোনো মানে ইংগিত পোৱা নাযায়, ক'তো পোৱা নাযায়।
0: আমাৰ সমাজ আৰু সংস্কৃতিৰ সংৰক্ষণত গীতি সাহিত্যই কেনে ভূমিকা মানে পালন কৰি চলি আপুনি?
1: সমাজ সাহিত্য বা সংস্কৃতিৰ সংৰক্ষণত আমি চাবলৈ গ'লে গীতৰ মাজত এতিয়া অন্য নালাগে, মই এটাই উদাহৰণ দিওঁ, বিহু গীতবিলাক। বিহু গীতবিলাকৰ মাজত অসমীয়া গোটেই সমাজখন সোমাই আছে, অসমীয়া ৰীতি নীতি পৰম্পৰা, অসমীয়া খাদ্যাভ্যাস। বকুল বৰাধানৰ চিৰা খুন্দিছিলোঁ, মহৰ্থমাদৈৰ কথা আছে, অলংকাৰৰ কথা আছে, লোকাপাৰৰ জোনবিৰি থুৰীয়া গোটেই আছে, সাজ পোছাক আছে, ৰঙাৰিহালুলি গাত বুলি কৈছে ছোৱালীজনী গাভৰু হোৱাৰ লগে লগে, জাংফাই চোলা গুমচেঙৰ চোলা বুলি কৈছে, সাজপাৰ পৰ্বত পাহাৰ ভৈয়াম নদীবিলাকৰ কথা আছে, দিখৌ দিচাং দৰিকা গোটেই নদীবিলাকৰ কথা আছে, তাত ব্ৰহ্মপুত্ৰৰ কথা আছে, চৰাই চিৰিকটিৰ কথা আছে, কুলিয়ে মাতিলে কেতিয়াকৈ বিনালে গোটেইবোৰ আছে তাত। তাৰ উপৰিও আমি তাত কি পাওঁ, আমাৰ যিবিলাক সমাজখনৰ যিবিলাক পৰম্পৰা, তুৰুমনে গ'লে মুৰুমনে গ'লে কি কৰিব জাতি কোলে, সেই পৰম্পৰাও তাত আছে। আচ্ছা গোটেই সমাজখনেই গীতৰ মাজত সোমাই আছে বা থাকিব পাৰে, অকল এইটো এটা উদাহৰণহে দেই, কিন্তু আধুনিক গীততো আমি সমাজৰ প্ৰত্যেকটো দিশে সোমাই থকা দেখিবলৈ পাওঁ,
0: মানে আমাৰ সমাজ ব্যৱস্থাৰ যিটো প্ৰতিচ্ছবি সেইটো আমি আমাৰ
1: একদম গীতৰ মাজত অতীজৰ পৰা পাই আহিছো এতিয়াও পাওঁ।
0: হয় হয়, এইটো ডিজিটেল যুগে আমাৰ অসমীয়া গীতি সাহিত্যলৈ কি সম্ভাৱনা কঢ়িয়াই আনিব পাৰে ভাবে আপুনি?
1: ডিজিটেল যুগটোৱে সম্ভাৱনা যথেষ্ট কঢ়িয়াই আনিছে, আৰু বিশেষকৈ যিবোৰ সংমিশ্ৰণ, সংগীতৰ সংমিশ্ৰণটো বহুত মানে তাৰ উন্নত হৈছে আৰু বহুত সুযোগ কঢ়িয়াই আনিছে তাৰ কাৰণে। আৰু তাৰ উপৰি এতিয়া বিভিন্ন মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমেই হওক বা তেনেকুৱা বিভিন্ন মাধ্যমৰ জৰিয়তে শ্ৰোতাৰ ওচৰলৈ যোৱাৰ, আজিকালি অকল শ্ৰোতাৰ ওচৰলৈকে নহয়, শ্ৰোতা দৰ্শক বুলিও ক'ব লাগিব, আগতে গীত অকল শুনিছিল, আজিকালি গীত চায়ো। গতিকে পিকচাৰাইজেশ্যন আৰু গীতটো যেতিয়া একে হৈ যায়, দুয়োটা যেতিয়া একেলগে চাবলৈ পায়, তেতিয়া নিশ্চয় আধুনিক যুগৰ যিখিনি শ্ৰোতা বা দৰ্শক তেওঁলোকে নিশ্চয় এটা বেলেগ অনুভৱ কৰে নিজে।
0: মানে দৃশ্য শ্ৰব্য মাধ্যমটো আচলতে মানুহৰ বেছি
1: বেছি আকৰ্ষণীয়, বেছি আকৰ্ষণীয়।
0: হয় হয়। এতিয়া ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমসমূহে গীতিকাৰ আৰু কবিসকলক কেনেধৰণে সহায় কৰিছে?
1: যথেষ্ট সহায় কৰিছে, কাৰণ নিজৰ সৃষ্টিখিনিক মানুহৰ মাজলৈ, এটা বৃহৎ পৰিসৰৰ মানুহৰ মাজলৈ লৈ যোৱাৰ কাৰণে এখন সুগম প্লেটফৰ্ম দিছে, প্লেটফৰ্ম দিছে।
0: গতিকে তাতে মানে নিজে চৰচিত এটা প্ৰকাশ কৰাৰ সুবিধা পাইছে।
1: নিশ্চয় নিশ্চয় প্ৰকাশ পায়।
0: এইটোৱে মানে আগৰ তুলনাত মানে নতুন লেখকসকলে, যে আজিৰ ডিজিটেল যুগৰ যিসকল লেখকসকল, তেওঁলোকে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো বেছি সহজ হৈছে বুলি আপুনি ভাবে নেকি বাৰু?
1: নিশ্চয় বেছি সহজ হৈছে, কাৰণ আগতে ধৰক গীত এটা মতে, মই উদাহৰণ হিচাপে কৈছো, মই গীত এটা লিখিলো, মই সুৰ কৰিব লাগিব তাত, কোনোবাই গাব লাগিব। কিন্তু এতিয়া এনেকুৱা হয়, আমি ইনষ্টাগ্ৰামত বা ফেচবুকত যদি দি দিওঁ গীতটোৰ স্থায়ীটো দি দিলোঁ, কাৰোবাৰ ভাল লাগিলে সুৰ কৰা মানুহৰ, তেওঁ লগে লগে সুৰটো কৰিলে, কোনোবা এজন আকৌ গায়কৰ ভাল লাগিলে, তেওঁ বোলে এই গীতটো মই গাম, তেনেকুৱা এটা মানে পৰিমণ্ডল সৃষ্টি হৈ যায় তাত গোটেইখিনি।
0: আৰু অনলাইন আলোচনীবোৰ বা ই বুক, ব্লগ এইবিলাকেও মানে আমাৰ গীতি সাহিত্য প্ৰচাৰ?
1: নিশ্চয় নিশ্চয়। আৰু এতিয়া এটা ভাল লগা মানে খুব ভাল পদক্ষেপ দিয়ে, এইটো মানে যোগাত্মক পদক্ষেপ, আগতে গীতি সাহিত্যক আলোচনাৰ আওতালৈ অনা হোৱা নাছিল, এতিয়া লক্ষীৰাম বৰুৱাই প্ৰথম আৰম্ভ কৰিলে, লিখিছিল অকণমান গীত বিষয়ে, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবিলাকৰ যি সৌন্দৰ্য, আনন্দীৰাম দাসৰ গীতৰ যিটো সৌন্দৰ্য, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ যিটো সৌন্দৰ্য, বা ৰুদ্ৰ বৰুৱা, কেশৱ মহন্তৰ, নিৰ্মল প্ৰভাৱৰ গীতৰ যি সৌন্দৰ্য, সেই নান্দনিক দৃষ্টিত গীতবিলাকৰ আলোচনা হোৱা নাছিল, কিন্তু এই ই আলোচনীবিলাকৰ মাজেদি কিন্তু যথেষ্টখিনি আলোচনা হৈছে, তাৰ ফলত গীতবিলাকৰ যিটো সাহিত্যিক মূল্য, সেই সাহিত্যিক মূল্যটো ওলাই আহিছে। আৰু আৰু এটা কথা মই উল্লেখ কৰিবলৈ ভাল পাম এইখিনি ক্ষেত্ৰত, যে বিশেষকৈ বিদ্যায়তনিক দিশত বিভিন্ন গৱেষকে এতিয়া অসমীয়া গীতক গৱেষণাৰ বিষয়বস্তু কৰি লৈছে, ভাল কথা এইটো। মোৰ তত্ত্বাৱধানতো এগৰাকী কৰি আছে গীতৰ বিষয়ে, অসমীয়া গীতৰ পাঁচজন গীতিকাৰ অবিশেষ নিৰ্বাচিত গীতৰ মানে আলোচনা কৰি আছে, গৱেষণা কৰি আছে,
0: এইটো মানে খুবেই এটা আশাৰ
1: বাতৰি, সেইটো এটা খুব আশাৰ বাতৰি।
0: এতিয়া ডিজিটেল মাধ্যমত আমাৰ অসমীয়া গীত আৰু কবিতাৰ যিটো সংৰক্ষণ বা নথিভুক্তকৰণ কিমান গুৰুত্বপূৰ্ণ?
1: সেইটো ভালকৈ যি প্লেটফৰ্মত দিয়া যায়, এতিয়া ইউটিউবত যেতিয়া গান এটা দিয়ে, দিয়াৰ লগে লগে কেতিয়া বিভিন্ন ব্যৱসায়িক দৃষ্টি দিলে বিভিন্ন কথা তাত আহি পৰে, কিন্তু এটা কথা আছে, ব্যৱসায়িক দৃষ্টিৰে কৰাটো ভাল, কাৰণ তেতিয়া তাত সংৰক্ষণ হৈ যায়, ৰৈ থাকে বস্তুটো। কাৰণ আমি এটা সময়ত আকাশবাণীৰ ক্ষেত্ৰতো দেখিছিলোঁ যে ডিজিটেলি আকাশবাণীয়ে প্ৰথম ৰাখিছিল, কিন্তু আকাশবাণীৰ পৰাও বহুত দুষ্প্ৰাপ্য গীত এটা সময়ত নোহোৱা হৈ গৈছিল।
0: হয় হয়।
1: কিন্তু এতিয়াৰ যিটো সংৰক্ষণ ব্যৱস্থা, ডিজিটেলি যিটো সংৰক্ষণ কৰা ব্যৱস্থা,

0: কিন্তু ৰৈ যায়,
1: অনুষ্ঠানসমূহ আমাৰ ইউটিউবত মানে
0: উপলব্ধ
1: কৰা হয়, হয় আপলোড কৰা হয়, গতিকে এটো থাকি যাব,
0: থাকি যায়, হেতু
1: বিষয় হেৰাই যোৱাৰ মানে হেতু
0: নাথাকে, সম্ভাৱনাটো কম
1: নাথাকে,
0: সম্ভাৱনা কম হেৰাই যায়।
1: এতিয়া বিশ্বজুৰি থকা আমাৰ অসমীয়া ভাষাভাষীসকলৰ মাজত ডিজিটেল মাধ্যমৰ জৰিয়তে সাহিত্যিক সংযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰি?
0: বৰ ডাঙৰ কথা এইটো হৈ আছে, কাৰণ এতিয়া এনেকুৱা দেখিছোঁ যে আমি বিশ্বৰ বিভিন্ন ঠাইত থকা আমাৰ অসমীয়া যিসকল ব্যক্তি, তেওঁলোকে অকল নিজেই নহয় নিজৰ নতুন প্ৰজন্মকো অসমীয়া ভাষা সাহিত্যৰ লগত, অসমীয়া সংগীতৰ লগত চিনাকি কৰি দিয়াৰ

0: কৈ মই জানো কেলিফোর্নিয়া আৰু ছান ফ্ৰান্সিস্কো, এই দুই ঠাইতে মোৰ নিজৰ মানে ব্যক্তিগত অভিজ্ঞতা এইটো। তাৰে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে ইমান সুন্দৰকৈ সত্ৰীয়া নৃত্য অনলাইনত শিকি আছে, বৰগীত শিকিছে অনলাইনত, ডিজিটেল
1: সুবিধা হৈছে,
0: বহুত বেছি সুবিধা হৈছে। আৰু তেওঁলোকৰ মাজত এটা বিদেশী পৰিৱেশত থাকি, এটা বেলেগ পাশ্চাত্য পৰিৱেশ এটাত থাকি অসমীয়া পৰিৱেশটো তেওঁলোকে অনুধাৱন কৰাত যথেষ্ট সহায় হৈছে।
1: কিন্তু আমি এদিন আশাৰ কথাখিনি পাতিছোঁ, আশাৰ বতৰা, কিন্তু তাৰ মাজতে প্ৰত্যাহ্বান কিছুমান নথকা নহয় ডিজিটেল মাধ্যমত।
0: প্ৰত্যাহ্বান আহিছে, এতিয়াতো AI যুগতো, এতিয়া AI আহি গ'ল। AI অহাৰ ফলত এতিয়া এনেকুৱা হৈছে যে গীত এটা মোৰ হৈ গীত এটা AI লিখি দিব পাৰে। মই ভাৱটো কৈ দিলোঁ যে এইটো ভাবো মোৰ এটা গীত লাগে, লিখি দিলে, তাত কোনোবাই সুৰ কৰিলে, তাতে AI সুৰ কৰিলে, গায়কেও গালে, কিন্তু তাত আবেগটো তাত একেবাৰে
1: নাথাকে।
0: এতিয়া যেতিয়া আমি গীতটো শুনো যে সন্ধ্যা যেতিয়া তুলসী তলত এগছি চাকিয়ে পোহৰ কৰে, সেই যিটো আবেগ সন্ধিয়া সময়ত তুলসী তলত জ্বলি থকা বন্তি গছিৰ পোহৰটো যেতিয়া আমি নিজে গাম বা নিজে অনুভৱ কৰিম, তাৰ যিটো আবেগ, সেই গায়কজনৰ আবেগ, AIত সেইটো আবেগটো কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে।
1: আৰু একঘেয়ামি এটা কথা আহিব পাৰে, এইটো একেধৰণৰ
0: ৰেডিমেড সুৰ এটা কম্পোজ কৰাৰ ক্ষেত্ৰত ৰেডিমেড এটা হেৰি আহিছে।
1: এইটো মই আগৰ এটা সাক্ষাৎকাৰত ভূপেন চক্ৰৱৰ্তী ছাৰে উল্লেখ কৰিছিল যে মানে কবিতাৰ সৃষ্টি কৰি দিব পাৰিব, কিন্তু তাৰ আত্মাটো নাথাকিব,
0: আত্মাটো নাথাকে।
1: গীতৰ ক্ষেত্ৰত একেটা কথাই আহিব। গতিকে আৰু কি কি প্ৰত্যাহ্বান আহিব পাৰে বাৰু আপোনাৰ দৃষ্টিত? এইটোতো এটাতো আচলতে খুব ক্ষতিকাৰক, কিন্তু এই কথাটো চাব গ'লে
0: ক্ষতিকাৰক। মই শুনিবলৈ বেয়া হ'লেও এটা কথা ক'ব বিচাৰিম দেই, এই ক্ষেত্ৰত আমি বিশেষকৈ অসমীয়া গীত শুনো, ভাল পাওঁ, শুনি ভাল পাওঁ। এতিয়া আমি ভূপেন হাজৰিকাৰ যি ভাষাতে গীত নাগাওক, যেতিয়াই নাগাওক, ক'ৰবাত হিন্দী ভাষাত গাইছে, বাংলা ভাষাত গাইছে, শুনাৰ লগে লগে এইটো ভূপেন হাজৰিকাৰ মাত আমি গম পাওঁ।
1: হয়,
0: জুবিনৰ মাতটো আমি যি ভাষাতে নাগাওক, বাংলাত মানে দক্ষিণ ভাৰতৰ ভাষাটো গাইছে, উৰিয়াটো গাইছে, ভোজপুৰীও গাইছে, গতিকে মাতটো শুনিলে গম পাওঁ। কিন্তু বিশেষকৈ মই নাৰী কণ্ঠৰ কথাই ক'ম দেই, ইয়াত পুৰুষ কণ্ঠ নহয়। নাৰী কণ্ঠৰ গীতৰ ক্ষেত্ৰত এই যিটো মানে ঋণাত্মক প্ৰভাৱ, সেই প্ৰভাৱটোৱে আমাক একোগৰাকী গায়িকাক নিজস্বতা যেন নাইকিয়া কৰি পেলাইছে। আমি এটা সময়ত অৰ্চনা মহন্তৰ মাতটো, গানটো শুনিলে গম পাওঁ যে অৰ্চনা মহন্ত গাইছে, এইটো অনিমা চৌধুৰী গাইছে। কিন্তু আজিকালিৰ নতুন চাম গায়িকাৰ কণ্ঠস্বৰ তৰালি সমাৰ পিছত, অকণমান সুবাসনা দত্তৰ অকণমান আছে, বাকীখিনি পিছত মাতৰ কোনো মানে নিজস্বতা নোহোৱা হৈ গৈছে। কাৰণ সেইটো হৈছে ষ্টুডিঅ'ত সম্পূৰ্ণৰূপে এটা যন্ত্ৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰে। অটোটিউন যেতিয়া আহি যায়, অটোটিউনে মাতবিলাকৰ নিজস্বতা নোহোৱা কৰি দিয়ে।
1: আৰু সেই বেলেগক আচলতে কপি কৰিলেও এই ক্ষেত্ৰত অলপ হেৰি হয়, নিজস্বতা ৰাখিব লাগে,
0: নিজস্বতা ৰাখিব।
1: কোনোবাই কাৰোবাৰ গায়কী ফ'ল' কৰি গায়, কাৰণ তেনেকুৱাই হৈ যায়গৈ। আৰু বহুতে যিটো দ্ৰুত জনপ্ৰিয়তা মানে সোনকালেই লাগে তেওঁলোকক এটা প্লেটফৰ্ম, তেনেকুৱা ক্ষেত্ৰত সাহিত্যৰ মানদণ্ডটো অকণ হ্ৰাস হয় নিশ্চয়।
0: খুব হৈছে সাহিত্যৰ মানদণ্ড, কাৰণ আমাৰ অসমীয়া গীতি সাহিত্য ইমান উচ্চ খাপৰ, ইমানেই উচ্চ খাপৰ। আমি যদি ভালকে গৱেষণাসন্মতভাৱে চাওঁ, তালৈকে আমি জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰভাৰ গীতখিনি বাদেই দিছো, তাৰপিছত যদি ৰুদ্ৰ বৰুৱা গীতত চাওঁ, কেশৱ মহন্তৰ গীতত চাওঁ, সামাজিক যিটো দায়বদ্ধতা, নিৰ্মল প্ৰভা বৰদলৈ গীতত যিটো কাব্যিক সৌন্দৰ্য, গীতিকাৰ জুবিনৰ, দেই গায়ক জুবিনৰ নহয়, গীতিকাৰ জুবিনৰ শব্দ প্ৰয়োগৰ যিটো মানে তীক্ষ্ণ এটা প্ৰয়োগ, সেই প্ৰয়োগটো বৰ্তমান মাজতে নোহোৱা হৈ গৈছে, মাজতে নোহোৱা হৈ গৈছিল দেই। এই যেতিয়া ৱাশ্বিং পাউডাৰ নিৰ্মাৰ পৰা আৰম্ভ কৰি টেক্সি গাড়ী লৈ ওলালে, তেতিয়া নোহোৱা হৈ গৈছিল। কিন্তু সৌভাগ্যৰ কথা বৰ্তমান সময়ত কিন্তু আকৌ ঘূৰি আছে,
1: দুই এজন
0: গীতিকাৰে খুব সুন্দৰকে গীত সৃষ্টি কৰি আছে। ৰাহুল গৌতম শৰ্মাই ইমান ধুনীয়া গান লিখি আছে তাতে,
1: সেইটো হয়। গতিকে আপুনি নিজে গীত লিখেতো, গতিকে এই কথাটো আপুনি খুব ভালদৰে অনুধাৱন কৰিব পাৰে কথাটো আচলতে। ঠিক আছে বাইদেউ, আমাৰ আলোচনাটো আমি অব্যাহত ৰাখিম, কিন্তু অকণমান এই যিহেতু আপুনি কবিতা লিখে, কবিতা আবৃত্তিও কৰে, গতিকে অকণমান আপোনাৰ পৰা কবিতা শুনি লওঁ।
0: ঠিক আছে বাৰু, অকণমান মই চেষ্টা কৰোঁ, অকণমান যিমানখিনি আৰু। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, তুষাৰ সুভ্ৰসীৰ মই অভ্ৰভেদেৱীৰ, মোৰ জতা জৰি জৰি নিজৰি নিজৰি, বই নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়ু ধৰা পীয়ুষ সলীলা সুৰধনি গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ দ্যুতি অনন্য জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি, মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰ্যৰ ছয়াময়া কাচুনেৰে কাছে প্ৰহেলিকা মই সমন আছে, কুটজ কুসুমৰে লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দা, শৈল বালা দলে কস্তুৰী গন্ধা, অতীতৰু অতীতৰ যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায়,

0: মোৰেই জোহালতে বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা, শুনো বহি বহি মই কাঞ্চনজংঘা।
1: খুব সুন্দৰ বাইদেউ, এনেধৰণৰ কবিতা আচলতে শুনিলে শুনি থাকিব মন যায়। আচলতে এইটো এটা মানে কি কয় যুগজয়ী কবিতা বুলি ক'বলৈ,
2: যুগজয়ী কবিতা
1: শুনিয়ে আছোঁ আমি। প্ৰতিজন আবৃত্তিকাৰে আচলতে এইটো আবৃত্তি কৰিবলৈ চেষ্টা কৰে আৰু কৰিব বিচাৰে। আচলতে এতিয়া দুৰ্বাৰ এটা হেঁপাহ থাকে এইটো কৰাৰ, যেনেধৰণে হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ
2: মোৰ দেশ,
1: তেনেকুৱা ধৰণৰ কিছুমান বিশেষ কবিতা বা দেৱকান্ত বৰুৱাৰ সাগৰ
2: দেখিছা,
1: এয়া আমি আমাৰ কবিতাৰ জগতখনৰ এটা মাইলৰ খুঁটি বুলি ক'ব পাৰোঁ।
2: এতিয়া
1: আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। এতিয়া আজিৰ যুৱ প্ৰজন্মৰ মাজত গীতি সাহিত্যৰ মানে পঢ়াৰ প্ৰতি কিবা আগ্ৰহটো কেনেকুৱা, কম বেছি বাঢ়িছে
2: পঢ়াৰ কাৰণে? গীতি সাহিত্য এটা সময়ত গীতবোৰ শুনিছিল দেই মানুহে, আৰু এই ডিজিটেল যুগৰ কথা আহি আছে ন, ডিজিটেল মাধ্যমৰ কথা। ডিজিটেল মাধ্যমে আৰু এটা খুব মানে ভাল যোগাত্মক দিশ দেখুৱাইছে। যেতিয়া আমি ৰেডিঅ'ত গানবোৰ শুনিছিলোঁ, এটা আমাৰ দিনটো আৰম্ভ হৈছিল গীতিমালিকাৰে। আমাৰ যিটো শৈশৱ কৈশোৰ আছিল আমাৰ গীতিমালিকাৰে আৰম্ভ হয়, আৰু গীতিমালিকাৰ আৰম্ভতে তাত গায়কজনৰ নামটো কয় আৰু লগতে গীতিকাৰৰ নামটো কৈ দিয়ে। মাজতে কিন্তু গীতিকাৰৰ নামটো নোহোৱা হৈ গৈছিল যেতিয়া কেছেটবোৰ ওলালে। কেছেটটো নাচায় আৰু, গান শুনে তেনেকৈ থাকি যায়। কিন্তু এই ডিজিটেল মাধ্যমে গীতিকাৰৰ নামটো যেতিয়া লৈ আহিলে, লৈ অহাৰ লগে লগে আমাৰ নতুন প্ৰজন্মৰ প্ৰায় সৰহসংখ্যকে গীতক সাহিত্য হিচাপে ভাবিবলৈ বাধ্য হ'ল, আৰু তেতিয়া তেওঁলোকে গীতবোৰ পঢ়ে। আৰু পঢ়াৰ কাৰণে কি হৈছে, গীতৰ যিটো সাহিত্যিক মূল্য, সেই সাহিত্যিক মূল্যখিনি উলিয়াই আনিবলৈ তেওঁলোকে বিভিন্ন গৱেষণাৰ জৰিয়তে চেষ্টা কৰিছে, বিভিন্ন ৰিচাৰ্চ পেপাৰ লিখিছে। আৰু খুব ভাল হৈছে, কালি মাত্ৰ এটা খবৰ পালোঁ, ইতিমধ্যে ভূপেন হাজৰিকাৰ গীতৰ বিষয়ত বিভিন্নজনে গৱেষণা কৰিছে, নিৰ্মল ভাৱৰলৈ গীতৰ বিষয়ে কৰিছে। আৰু মই আগতে উল্লেখ কৰিছোঁ, মোৰ তত্ত্বাৱধানতো কৰি আছে ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, কীৰ্তি কমল ভূঞা তেওঁলোকৰ। আৰু কালি মোৰ ভাল লাগিলে এজন নতুন গৱেষকে, তেওঁ জুবিন গাৰ্গৰ মানে লিখা গীতিকাৰ হিচাপে জুবিন গাৰ্গৰ গীতখিনি লৈ গৱেষণাৰ কাম আমাৰ আৰম্ভ কৰিছে।
1: ভাল কথা, এইটো
2: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনে তেওঁ আৰম্ভ কৰিছে কামখিনি।
1: জুবিন গাৰ্গৰ বহুকেইটা গীত মানে সাহিত্যৰ গভীৰতা আছে আচলতে,
2: অত্যন্ত
1: মানে
2: মোৰ দৃষ্টিটো গায়ক জুবিনতকৈ গীতিকাৰ জুবিন বহুত ওপৰত,
1: বহুত
2: ওপৰত,
1: আগৰ মানে প্ৰথম পৰ্যায়ৰ গীতখিনিৰ কথা যদি আমি কওঁ,
2: পিছৰখিনিও যিটো সামাজিক টাইপত,
1: এতিয়া
2: যন্ত্ৰটোৱেই হওক বা আমাৰ সোণেৰে সজোৱা পূজা, এইবিলাক যন্ত্ৰ গীতটোত এনেকুৱা এখন আমাৰ সমাজখনৰ মধ্য, একেবাৰে নিম্নবিত্ত সমাজখনৰ পৰা মধ্যবিত্ত সমাজখন, অভিজাত সমাজখন, তিনিওখন সমাজৰ সমানে তেওঁ প্ৰকাশ কৰিছে খণ্ডচিত্ৰৰ জৰিয়তে, একোটা একোটা চিত্ৰকল্পৰ জৰিয়তে। তাত
1: জগত পোহৰ কৰি, সেইটো
2: জগত পোহৰ কৰি আহিব
1: বহুত আছে, বহুতকেইটা আছে আচলতে। আৰু এইখিনিতে আৰু এটা কথা, মই এই ইউটিউবত আমি মানে আপলোড কৰাৰ কথা কৈছোঁ, বহু ক্ষেত্ৰত দেখা যায় ইউটিউবত সম্পূৰ্ণ বিৱৰণটো নিদিয়ে বহুত,
2: এইটো
1: কিন্তু খুব বেয়া কথা। কেতিয়াবা হয়তো গীতিকাৰজনৰ নাম নাথাকে, গতিকে সেইটো এটা খুব মানে অন্যায় বুলি ক'ব লাগিব আচলতে, এজন সৃষ্টিকৰ্তাৰ প্ৰতি অন্যায়। আৰু এতিয়া এই ডিজিটেলৰ কথা কওঁতে এটা খুব ডাঙৰ কথা, এই কথা প্ৰশ্নটো মই আপোনাক সুধিবই লাগিব যে কপিৰাইট উলংঘন, আজিকালি এইটোতো খুব ডাঙৰ কথা, ইউটিউবত দিয়াৰ লগে লগে
2: কভাৰ ছংৰ নামত কপিৰাইট উলংঘন
1: বা সাহিত্য চুৰি, যিটো সমস্যা সেইটো কিমান গুৰুত্বৰ সমস্যা?
2: সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ। এটা সময়ত আজি প্ৰায় দুবছৰমান আগতে আমি ইউটিউবত তেনেকৈ দেখিলোঁ যে ভূপেন হাজৰিকাৰ বাংলা গান, ভূপেন হাজৰিকাৰ যিখিনি নিজৰ গীত, সেই গীতখিনি তেওঁ নিজে বাংলাত গাইছে, তাত কিন্তু বাংলালৈ অনুবাদ কৰাজনৰ নামহে আছে, ভূপেন হাজৰিকাৰ গীত বুলি নাছিল। আৰু সেই প্ৰতিবাদটো প্ৰথম ময়ে আৰম্ভ কৰিছিলোঁ বাৰু, যে কিয় তেনেকৈ দিলে তাত, আৰু তাৰপিছত তেওঁলোকে শুধৰণিও দিলে। আৰু তেনেকুৱা হ'লে কি হয়, এটা সময়তকৈ ভূপেন হাজৰিকাৰ সৃষ্টিটো গৈ পেলাই অনুবাদকজনৰ সৃষ্টি হৈ ৰৈ যাব যদি শুধৰণি নকৰে। আৰু সেইটো বহুত ক্ষেত্ৰত আমি পৰিলক্ষিত হৈছে যে কাভাৰ ছংটো, এতিয়া জুবিন গাৰ্গে গোৱা এই গীতটো ফুল ফুলক ৰদৰে ফুল, তাৰ যে মূল গায়কজন বৈকুণ্ঠ গগৈ আছিল, আমাৰ নতুন ল'ৰা ছোৱালীয়ে নাজানে, কিন্তু সেইটো এই ডিজিটেল মাধ্যমত স্পষ্টকৈ থাকিব লাগিব।
1: লিখিছিলে দ্বিজেন্দ্ৰ মোহন শৰ্মাই
2: লিখিছিল, গাইছিল বৈকুণ্ঠ গগৈ, ঠিক তেনেকৈ নিয়ৰৰে ফুলে পাহ ফুলিলে পাহ হৰিল, ভূপেন হাজৰিকাই গোৱা বুলি বহুতে নাজানে, জুবিন গাৰ্গে গোৱা বুলিয়ে জানে, কিন্তু এই ডিজিটেল মাধ্যমত সেইটো উপলব্ধ হ'লে ভাল, লিখি দিব লাগিব।
1: আৰু এটা কথা মই দেখিছোঁ, এই বহুতেই নৃত্য কৰে, কণমান
2: বৰশীৰ,
1: সেইটো দীপালী বৰঠকৰ গীতটো বহুতে বেলেগ,
2: পাপৰি শৰ্মাই গাইছে, ৰূপাংকিতা পাপৰি তেওঁ গাইছে, তেওঁৰ বুলিয়ে গায় মানে নৃত্য কৰে, সেইটো দেখিছোঁ।
1: খুব বেয়া কথা আচলতে। এতিয়া বৈকুণ্ঠ গগৈ সেই গীতটোৰ উদাহৰণ দিছে, তেনেধৰণৰে আৰু এটা গীত নেজানো মন দোলে,
2: নেজানো মন দোলে,
1: এটা কথা আমি মানিব লাগিব যে গীতটোৰ
2: জনপ্ৰিয়তা কৰিলে জুবিন গাৰ্গে কৰিলে,
1: সেইটো আমি মূল গীত
2: তথ্যখিনি কিন্তু দিব লাগিব, তথ্যখিনি দিব লাগিব
1: নিশ্চয়। এতিয়া বিলতিৰে বিৰাই পদুমৰে জুবিন গাৰ্গে গোৱাৰ লগে লগে খুব জনপ্ৰিয়
2: হৈ গ'ল, কমলানন্দ ভট্টাচাৰ্যৰ এইটো,
1: কিন্তু মোৰ আইতাই কৈছিল যে ইয়াক আমি সৰুতে শুনা গীত, গতিকে সেইটো কথা।
2: আৰু এতিয়া এনেকুৱা হয়, সেইটো লিখিছিল কমলানন্দ ভট্টাচাৰ্যই, কিন্তু কমলানন্দ ভট্টাচাৰ্যৰ নামটো অকণমান মানে নতুনখিনিৰ কাৰণে ইমান পৰিচিত নহয়, তাতে আকৌ দুই এঠাইত মানে আৰম্ভণিতে দেখিলো কমলানন্দ ভট্টাচাৰ্য কমলাকান্ত ভট্টাচাৰ্য কৰি উঠিছে গোপাত,
1: মানে এওঁ হ'ল বাউলী কবি,
2: বাউলী কবি,
1: অগ্নিগৰ্ভীৰ লগত মিলাই
2: দিলে, অগ্নিগৰ্ভীৰ লগত মিলাই দিলে।

0: গতিকে সেইখিনি অকণমান আচলতে আপলোড কৰোঁতে সকলোৱে মানে দায়বদ্ধতাৰে কৰিলে বেছি ভাল হয় আচলতে হয়। এতিয়া আমি নতুন প্ৰজন্মক আৰু আকৃষ্ট কৰিবৰ কাৰণে মানে খুব ভাল ভাল গীতি সাহিত্যৰ সৃষ্টি কৰিবৰ কাৰণে কেনেধৰণে আমি মানে তেওঁলোকক
1: আচলতে সময় সাপেক্ষ পৰিৱেশ সাপেক্ষ ন গোটেইবোৰ এতিয়া নতুন প্ৰজন্মই গীত লিখিবলৈ যায় লিখিছে বহুতে লিখিছে বৰ ধুনীয়া গীত লিখিছে কিন্তু ক'ৰবাত যেন কিবা এটা নাই
0: নাই নাই
1: কিবা এটা নাই আজি হানিথ ভূঞাই যিকেইটা গীত গাইছে বা আমাৰ হেৰি বিস্তৃত শইকীয়াই যিকেইটা গীত গাইছে বৰ ধুনীয়া কথাবিলাকো ধুনীয়া কিন্তু নীলোৎপল বৰাই ধৰক মাজুলীক লৈ যেনেকৈ লিখিলে তাতে তেওঁ যেন আৱেগখিনি মাজুলীত সোমাই আছে কিন্তু এওঁলোকৰ তাত কেনেকুৱা যেন বেলেগৰ পৰা শুনিহে তাৰমানে মাজেৰে আহে বস্তুটো নিজৰ অভিজ্ঞতা লব্ধ নহয়। এতিয়া আমি ৰুদ্ৰ বৰুৱাৰ এই গীতটো যদি চাওঁ হয়েৰা জেতুকী পাই চুলিবোৰ পকালি দাঁতবোৰ সৰালি বৰৰ ঘৰে ঘৰে নাম গুণ গায় আজিৰ ল'ৰা ছোৱালীয়ে সেই পৰিৱেশ কোনো দেখা নাই বিয়াৰ সেই পৰিৱেশো নাই সেই জেতুকী পাইও নাই গতিকে কেনেকৈ লিখিব সেইটো এটা কথা। ভূপেন হাজৰিকাই যেতিয়া লিখিছিল ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজাই কোন বৰষুণৰ শব্দ শুনিবলৈ ল'ৰা ছোৱালীৰ সময় নাই এতিয়া বহাগৰ বৰষুণ ৰঞ্জন বুলি কৈছে শাওনৰ বৰষুণৰ শব্দ বেলেগ অনিমা চৌধুৰীয়ে গাইছে ন সেইবিলাক শব্দ শুনিবলৈ আজিকালি ল'ৰা ছোৱালীৰ সময়ো নাই সেই পৰিৱেশো নাই
0: আৰু কেতিয়াবা বুজাবৰ কাৰণে দুটা শাৰীয়ে যথেষ্ট। যেনে মই এটা উদাহৰণ দিছোঁ আপোনাৰ কেশৱ মহন্তৰ এটা গীত চাৰু গোহাঁই গাইছিলে অন্তৰাৰ দুটা শাৰী যে মোক যি দেখিলা তুমি ভিতৰখন নাচাবা যুমি
1: ভিতৰখন নাচাবা যুমি
0: তুমি কিমান ডাঙৰ কথা এটা ক'লে
1: কিমান ডাঙৰ কথা আছে সেই কি যতীন ৰাতোৱাৰ মোৰ হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে থকা বাহিৰত একেবাৰে সেউজীয়া ভিতৰটো ৰঙা
0: গতিকে সেইটো মানে ভিতৰখন নাচাব যুমি তুমি জাতি কুল এইবিলাক একো
1: নাচাবা আৰু একো হেৰি নাচাবা
0: আপুনি নিজে গীত লিখে গতিকে বেলেগ কাক ভাল লাগে আপোনাৰ বেলেগ গীতিকাৰ অগ্ৰজী হ'ব পাৰে বা অনুজো হ'ব পাৰে আপোনাৰ
1: মোৰ ভাল লাগে মই শুনো আৰু মই আচলতে গীতিকাৰ বুলি নহয় মই এই সৃষ্টিটোক বেছি গুৰুত্ব দিওঁ যে গানটো শুনি ভাল লাগিছে লিৰিক্সখিনি খুব ভাল লাগিলে মই এটা গান এইটো জুবিন গাৰ্গেই গাইছে সেই গানটো বহুত দিনৰ পিছত শুনিলোঁ আৰু বহুতে জুবিনৰ সেই গানটোৰ কথা নাজানে দেই বৰষুণ বৰষুণ বুলি গান এটা আছে
0: হয় হয়
1: মানে মাঘৰে মেঘালী সন্ধ্যা সেইটোৱে বৰষুণ মানে টোপাল টোপাল বৰষুণো নহয় বা হেৰিও নহয় সেই খুব কম প্ৰচলিত গান এটা গানটো শুনি মই বেলেগৰ মুখত শুনিলোঁ আমাৰ বাঁহী বাদক অঞ্জন মেধিৰ মুখত মই এখন ফাংচনত শুনিছিলোঁ শুনি পেলাই মই ইউটিউবত বিচাৰি বিচাৰি উলিয়ালোঁ অৰিজিন গানটোতো জুবিনে গোৱা গানটো গীতিকাৰ কোন নাজানো কিন্তু ইমান ভাল লাগিলে তাৰ হেৰিকেইটা আৰু ইফালে আমাৰ শংকুৰাজৰ যিকেইটা গীত নতুনকৈ সৃষ্টি কৰিলে আৰু অভিয়াছলি ভূপেন হাজৰিকাটো সদায় ভূপেন হাজৰিকাৰ লিৰিক আৰু ভূপেন হাজৰিকাৰ লিৰিক্স গীতি সাহিত্য
0: জুবিন গাৰ্গৰ গীতটো আপুনি বৰষুণ বৰষুণ বুলি ক'লে নহয় জানো
1: এটুপি দুটুপি সৰে এধানি এধানি সৰে মাঘৰে মেঘালী ভৰা সন্ধ্যা
0: আপোনাৰ প্ৰিয় গীতৰ ভিতৰত ধৰিব
1: মোৰ একদম প্ৰিয় গীত আৰু সেইটো
0: আৰু আচলতে জুবিন গাৰ্গৰ গায়কীৰ কথা ক'বই নালাগে নহয় জানো
1: মোৰো এটা গান জুবিনে গাইছে বাৰু মানে আচলতে মই লিখোঁতে গানটো জুবিন গাৰ্গৰ কণ্ঠ কল্পনা কৰিয়েই লিখিছিলোঁ যে গানটো মই জুবিনৰ কাৰণেই লিখি লিখাৰ পিছত যেতিয়া তেওঁক শুনালোঁ সুৰটো বেলেগ এজনে কৰিলে আমাৰ নতুন প্ৰজন্মৰ এজন উদীয়মান গায়ক তেওঁ গপচপ হেৰিৰ বঁটাও পাইছিল উদীয়মান গায়কৰ বঁটাও পাইছিল শাহৰুখ প্ৰয়াস তেওঁ কৰিলে সুৰটো আৰু সেই সুৰটো শুনি পেলাই জুবিনে যেতিয়া গালে গোৱাৰ পিছতে মই ভাবিলোঁ যে হয় মোৰ শব্দকেইটাৰ মানে যিটো জাষ্টিফিকেশ্যন সেইটো মানে জুবিনেহে দিব পাৰিলে আৰু সেই কেতিয়াবা তেনেকুৱা হ'লে কি হয় গীত এটা তাৰমানে কালজয়ী হৈ ৰৈ যায়
0: সেইটোৱে আপুনি মানে ভবাতকৈ বেছিয়ে
1: বেছি বহুত বেছি আৰু বহুত বেছি পাই গ'লো তাৰমানে তাত
0: সেইটো ডাঙৰ কথা আচলতে কেতিয়াবা মানে কিছুমান গায়কৰ হাতত পৰি হয়তো সেই
1: তললৈ গুচি গ'লো সেইটো আৰু কেতিয়াবা এনেকুৱা হয় কোনোবা এজনে সুৰ এটা দি দিয়ে আমাৰ তেজপুৰৰে এজন ভাল গায়ক কামাখ্যা তেওঁৰ কেইবাটাও গোৱা গান মই সুৰৰ ওপৰত লিখি দিছো তেওঁ সুৰটো দি দিয়ে সুৰটো দি দিয়াৰ পিছত তাত শব্দকেইটা মানে সংযোগ কৰি দিওঁ
0: এতিয়া যিটো আমাৰ বলিউডৰ সংগীত ব্যৱস্থা বা আজিকালি আমাৰ অসমীয়াটো নিশ্চয় তেনেকুৱাই হ'ব লৈছে আগতেতো গীতটো লিখি দিয়ে তাৰপিছত সুৰ কৰে
1: সুৰ কৰে এতিয়া বহুতে কিন্তু সুৰটো দি দিয়ে গীতটো লিখি দিওঁ তাত
0: ঠিক আছে বাৰু ভাল লাগিছে আপোনাৰ কথা পাতি বাইদেউ আচলতে বিষয়টো খুব গভীৰ আৰু এটা বৃহৎ কলেবৰ বিষয় গতিকে ইমানখিনি কম সময়ত আমাৰ সামৰিবলৈ অসুবিধা তথাপিও অনাগত 10 বছৰত আপুনি গীতি সাহিত্যৰ ভৱিষ্যতটো কেনেদৰে কল্পনা কৰে সময় বহুতে নদী বুলি কয় গতিকে সেইমতে সলনি হৈ গৈ থাকে তথাপিও
1: মানে এতিয়া কি ক'ম এতিয়া গোটেই পৰিৱেশটোৱে এটা বছৰ আগলৈকে যিটো স্পীডত অসমীয়া গীতি সাহিত্য আৰম্ভ হৈছিল যিটো গতি আৰম্ভ হৈছিল আমি দেখিছিলোঁ বহুত নতুন নতুন প্ৰবীণ বৰাৰ পৰা আৰম্ভ কৰি সান্নিধ্য ভূঞা বিস্তৃত শইকীয়া তেওঁলোকে ইমান নতুন নতুন সম্ভাৱনা কঢ়িয়াই আনিছিল শংকুৰাজকৰৰ গীতখিনি গোটেইখিনি আহিছিল কিন্তু যেতিয়া মানে গোটেই কেন্দ্ৰবিন্দুটো মানে বিচ্ছুত হৈ গ'ল হেৰাই গ'ল জুবিন কায়িকভাৱে নাইকিয়া হৈ গ'ল এই গীতি সাহিত্যৰ গোটেই গতিটোত যেন এটা বাধা আহি পৰিলে কাৰো মই একেবাৰে সঁচা কথা কৈছোঁ মন নোযোৱা হ'ল যে কিনো হ'ব আৰু এইখিনি যিখিনি কৰি থৈ গ'ল আমিনো আৰু ইয়াৰ পিছত কি কৰিম

0: কিন্তু যদি সেইখিনিতে আমি ৰৈ যাওঁ তেতিয়াহ'লে কিন্তু তেওঁৰ যিটো সপোন আছিল সেই সপোনটো কিন্তু ৰৈ যাব। গতিকে মই ভাবোঁ যে এতিয়া একদম নতুন যিটো বাহিনান ৰিলিজ হ'ল ৰাহুল গৌতম শৰ্মাৰ গানটো জিৰণি জিৰণি দীক্ষুৱে গোৱা গানটো, জিৰণিয়ে কিন্তু আকৌ নতুন এটা গতি টাৰ্ণিং পইণ্ট এটা লৈ আহিছে, তাৰমানে যে তেনেকুৱা গান হয়তো আৰু 10 বছৰৰ পিছত আৰু বহুতখিনি সৃষ্টি হ'ব।
1: মানে স্বীকাৰ কৰিবই লাগিব যে দীক্ষুৰ যিটো গায়কীটো মানে মই গম পোৱা নাছিলো এনেধৰণৰ গীতো গাব পাৰে।
0: আৰু এটা ডাঙৰ কথা, দীক্ষুৰ যিটো শাস্ত্ৰীয় সংগীতৰ ওপৰত যিটো তেওঁৰ জ্ঞান, যিটো চৰ্চা, সেই চৰ্চাই গীতটো বহুত ওপৰলৈ গৈছে।
1: আমাৰ
0: নতুন প্ৰজন্মৰ সেইটোৱে ডাঙৰ দুখ ন, শাস্ত্ৰীয় সংগীত নিশিকে নিশিকে চিধা গানটো গাবলৈ যায়।
1: সেইকাৰণেই সেই যিটো ৰেকৰ্ডেড ছং আৰু সেইটো যেতিয়া লাইভ পাৰফৰ্মেন্স কৰে
0: তেওঁলোকে নোৱাৰে, ষ্টেজত নোৱাৰে নোৱাৰে।
1: গতিকে এইটো মানে এটা শুভ লক্ষণ নহয় আচলতে ক'ব গ'লে।
0: কিন্তু জিৰণিটোৱে বিৰাট সম্ভাৱনা কিন্তু বহুত কঢ়িয়াই আনিছে, বৰ ভাল লাগিছে
1: সঁচাকৈ। মানে ভালৰ গায়কী আৰু গোটেই সুৰ, তেওঁলোকৰতো কম্পজিশ্যনটো কথা ক'বই নালাগে,
0: ক'বই নালাগে আৰু কথাখিনিও বৰ ধুনীয়া আছে, তাৰ গদ্যখিনি বৰ ধুনীয়া।
1: তে বাইদেউ, এই কথাখিনি আমি আজি আলোচনা কৰিলোঁ, ডিজিটেল যুগত আমাৰ অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান, এটা বিষয়টো আচলতে খুব আলোচ্য বিষয়, আমাৰ মানে খুব জৰুৰী কথাখিনি আচলতে আজিৰ তাৰিখত, এইটো মানে খুব প্ৰাসংগিক কথা এটা, কাৰণ এতিয়া ডিজিটেল যুগতে আমি বাস কৰি আছোঁ আৰু আচলতে আমি সহায় ল'বও লাগিব AI হওক আজিৰ দিনত, কিন্তু গঠনমূলকভাৱে বা তাৰ পৰা এটা ভাল দিশটো ল'ব লাগিব আমি। এতিয়া AIক আমি সুৰ কৰিবলৈ এৰি দিলে নহ'ব বা গাবল দিলে নহ'ব, নহয় জানো?
0: মই এটা পৰীক্ষা চলাইছিলোঁ বাৰু নিজে, কাৰণ চবেই যেতিয়া আগবাঢ়িছে মাজতে খুব দিলে এটা এই নদীমূৰ প্ৰথম ভাল পোৱাৰে উলিয়ালে, AIটো উলিয়ালে, তাৰপিছতে দেখিলোঁ চাওঁচোন দি চাওঁ লিৰিক্সখিনি লিখি পেলাই AIক সুৰ কৰিবলৈ দিলোঁ, সুৰটো কৰি দিলে, কৰি দিয়াৰ পিছত তিনিবাৰমান দিলোঁ, তিনিবাৰমান দিয়াৰ পিছত এটা কিবাৰ বেলেগ বেলেগ হৈছে, বেলেগ বেলেগ হোৱাৰ পিছত মই কৈছোঁ নহয় আমি এইটো বেছটো লৈ পেলাই ইয়াৰ ওপৰত আকৌ মোৰ নিজস্ব কিছু বস্তু সোমাব পাৰোঁ, দেখোন ভাল সুৰকাৰ এজনে নিজস্ব কিছু বস্তু তাত সংযোগ কৰিব পাৰিব। আৰু সেইটো কৰিবলৈ গৈ পেলাই মই এজনক এইটো সেইটো দি থৈছোঁ বাৰু, যে এইটো মই মানে বেছটোহে দিছোঁ, এই খেৰৰ জুমুঠিটো দিছোঁ, ইয়াত তুমি কি কাপোৰ পিন্ধোৱা, কি ৰং সানা, কি অলংকাৰ পিন্ধোৱা, এইটো তোমাৰ কথা, কিন্তু প্ৰতিভাখন ধুনীয়া হ'ব লাগিব। এতিয়া সেইটো কৰি আছে, নাজানো কিমানখিনি গৈ পেলাই সফল হৈছে, তেনেকে কিন্তু আমি কিছু পাৰো কৰিব, সহায় লৈ পেলাইও আৰু নিজস্বতা আনিব পাৰো তাত।
1: ঠিক আছে বাইদেউ, আজি ভাল লাগিল, হয়তো আমাৰ এই আলোচনাই বহুতকে উপকৃত কৰিব, আৰু যিখিনি আলোচনা কৰিলোঁ শ্ৰোতাসকল হৃদয়ংগম কৰি সেইমতে নতুন নতুন গীত সৃষ্টি কৰিবলৈ যিসকল অনুৰাগী আৰু তেওঁলোকে আগবাঢ়িব, আৰু আপুনি ব্যস্ত সময়সূচীৰ মাজতে আহি আকাশবাণী তেজপুৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ জনাইছোঁ, মোৰ ভাল লাগিল আহি, আৰু আশা কৰিম যাতে গীতি সাহিত্যক আলোচনাৰ মাজলৈ উলিয়াই আনিবলৈ আৰু নতুন নতুন প্ৰয়াস হওক।
1: ধন্যবাদ বাইদেউ। ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত ডিজিটেল যুগত অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক বিষয়টিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট গীতিকাৰ কবি ডক্টৰ বিনীতা বৰা দেৱচৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: শ্ৰুতে ইমান পৰে সাহিত্য কানন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: অনুগ্ৰহ কৰি মন দিয়ক, যাত্ৰাৰ বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP, পিন বা পাছৱৰ্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
2: RBIয়ে কয় OTP বা পিনৰ বাবে কল বা মেছেজ আহিলে অলপ সাৱধান হ'ব।
0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো।

মই মল্লিকা দত্ত। আজি 2026 বৰ্ষৰ 17 ছেপ্টেম্বৰ। প্ৰিয় শ্ৰোতা, আহকচোন জানো ইতিহাসত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহ।

প্ৰথমে আহিছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুটেছৰ বিখ্যাত বষ্টন চহৰ প্ৰতিষ্ঠা কৰা হৈছিল 1630 চনৰ আজিৰ দিনটোতে। 1787 চনৰ আজিৰ দিনটোতে ফিলাডেলফিয়াত অনুষ্ঠিত সাংবিধানিক সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। ছিউল অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল 1988 চনৰ 17 ছেপ্টেম্বৰত, অৰ্থাৎ আজিৰ দিনটোতে। 1957 চনৰ আজিৰ দিনটোতে মালয়েছিয়াই ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰিছিল। মিছৰৰ ৰাষ্ট্ৰপতি আনোৱাৰ ছাদাৰ আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী মেনাজেমৰ বেগিনৰ মাজত ঐতিহাসিক কেম্প ডেভিড চুক্তি স্বাক্ষৰিত হৈছিল 1978 চনৰ আজিৰ দিনটোতে।

প্ৰিয় শ্ৰোতা, এবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1924 চনৰ আজিৰ দিনটোতে হিন্দু মুছলমান সম্প্ৰীতি আৰু ঐক্য অটুট ৰখাৰ স্বাৰ্থত মহাত্মা গান্ধীয়ে 21-দিনীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল। 1948 চনৰ আজিৰ দিনটোতে অপাৰেশ্যন পল' সামৰিক অভিযানৰ অন্তত নিজামৰ শাসন উৰ পেলাই হায়দৰাবাদ ৰাজ্যখন ভাৰতীয় ইউনিয়নৰ সৈতে একত্ৰিত কৰা হয়। এয়া আছিল হায়দৰাবাদৰ ভাৰত চুক্তি। তামিলনাডুৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক দল ডি এম কে প্ৰতিষ্ঠা হৈছিল 1949 চনৰ আজিৰ দিনটোতে। 1982 চনৰ আজিৰ দিনটোতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট খেল চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ কৰা হৈছিল। ভাৰতৰ বিশ্ববিখ্যাত আধুনিক চিত্ৰশিল্পী এম এফ হুছেইনৰ জন্ম হৈছিল 1915 চনত আজিৰ দিনটোতে। তেওঁ পৰিৱৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত। তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শিল্পসকলৰ ভিতৰত অন্যতম আছিল। 1950 চনৰ আজিৰ দিনটোতে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম হৈছিল। নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ 15তম প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। 2001ৰ পৰা 2014 চনলৈকে সুদীৰ্ঘ 13 বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী পদত আছিল।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক কেশদা মহন্তৰ জন্ম হৈছিল 1939 চনৰ আজিৰ দিনটোতে। তেখেতৰ ৰচনা অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আটিগুৰিৰ বাবে তেখেতে 2010 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অসমীয়া, সংস্কৃত আৰু হিন্দী ভাষাত সমান বুৎপত্তিৰে লিখিব পৰা কেশদা মহন্ত আছিল মুখ্যতঃ এগৰাকী সমালোচক আৰু ৰচনাকাৰ। তেখেতৰ কেইবাখনো ৰচনাকৃতি পাঞ্চজন্য, হিন্দু বিশ্ব পৰিষদ পত্ৰিকা পাটনা, ৰাষ্ট্ৰসেৱক গুৱাহাটী আদিত পত্ৰিকাত প্ৰকাশিত হৈছিল। তেখেতৰ ৰচনাসমূহ গম্ভীৰ আৰু গৱেষণা আধাৰিত। কেশদা মহন্তৰ অনুবাদ গ্ৰন্থ ৰামচৰিত মানস তেখেতৰ স্বামী বাপচন্দ্ৰ মহন্তৰ লগত যুটীয়াভাৱে বিৰচিত।

চাৰুগোহাঁই অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। 1951 চনৰ 17 ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰুগোহাঁয়ে 70ৰ দশকত ৰাতি মাহী বাই, জিলমিল, জোন জৰে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল। 61 বছৰীয়া জীৱনকালত তেওঁ প্ৰায় 200 অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। কোমল ৰোমান্টিক গীতৰ বাবে জনাজাত গোহাঁয়ে থিয়েটাৰৰ বাবেও গীত ৰচনা কৰিছিল। বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত থাকোঁতেই তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰে আৰু তেতিয়াই 1979 চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। 1979 চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মিলি পিছলৈ চাহ বাগিচাৰ শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষক ৰূপে 2011 চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে। তেওঁ এগৰাকী ভাল গীটাৰিষ্টো আছিল। তেওঁ 2 কোটিৰো অধিক গীত ৰচনা কৰি থৈ গৈছে। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁৰ বিভিন্ন মঞ্চত গীতাৰ সংগত কৰিছিল। শ্ৰোতালৈ আগবঢ়াইছোঁ চাৰুগোহাঁই কণ্ঠৰ জনপ্ৰিয় এটি গীত।

আজিৰ দিনটো অনুষ্ঠানটিৰ আজিলৈ ইমানতে সামৰিলোঁ। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

সময়ত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ্য আৰু অসীম সম্ভাৱনা লুকাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন ঠাইত বন্তি প্ৰজ্বলন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু বিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজিও অসম্পূৰ্ণ হৈ ৰয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই গুৱাহাটীৰ পল্টন বজাৰৰ পৰা 12 আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15 বাংলাদেশী লোকক আটক কৰে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমালৈ বাতৰি অহা পৰলৈ ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 6 অভাৰত 100 ৰাণ কৰি খেলি আছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত

মিডিয়াম এফৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস অৰ্থাৎ ৱৰ্ল্ড পেচেণ্ট ছেফটি ডে, এই বিষয়ত আমি কথা পাতিবলৈ আমি আহি উপস্থিত হৈছোঁহি তেজপুৰ কেঞ্চাৰ চেণ্টাৰত। আৰু আমাৰ সৈতে উপস্থিত আছে ডক্টৰ পৰাগমণি বৰা। পোনতে আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: যিহেতু আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস, পোনতে আমাৰ শ্ৰোতাসকলৰ বাবে আমি জানিব বিচাৰিছোঁ এই দিৱসটি উদযাপন কৰাৰ মূল উদ্দেশ্য কি, আৰু এই দিৱসটিক আমাৰ শ্ৰোতাসকলে সহজ ভাষাত কেনেকৈ বুজি পাব।
1: আজি এই বিশ্ব ৰোগী সুৰক্ষা দিৱসৰ মূল উদ্দেশ্য হৈছে চিকিৎসা লওঁতে যাতে ৰোগীৰ কোনো পৰিহাৰ কৰিব পৰা ক্ষতি নহয়, ডেট মিনচ এনি এভইডেবল হাৰ্ম, সেই বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু স্বাস্থ্যসেৱাক অধিক নিৰাপদ কৰি তোলা। 17 ছেপ্টেম্বৰ, যিটো আজিৰ তাৰিখ, এই দিৱস পালন কৰা হয়। ইয়াৰ জৰিয়তে ৰোগী, ৰোগীৰ পৰিয়াল, চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, স্বাস্থ্য প্ৰতিষ্ঠান আৰু চৰকাৰ সকলোৱে মিলি ৰোগীৰ সুৰক্ষাৰ বাবে কাম কৰা আহ্বান জনোৱা হয়।
0: হয়, যিহেতু বিশ্ব ৰোগী সুৰক্ষা দিৱসৰ প্ৰত্যেক বছৰে বিষয়বস্তুসমূহ সলনি হৈ থাকে, 2026 বৰ্ষৰ বিষয়বস্তুটো কি আৰু ইয়াক কেনেধৰণে অনুষ্ঠিত কৰা হৈছে?
1: ইয়াৰ 2026 চনৰ বিষয়বস্তু হ'ল নন কমিউনিকেবল ডিজিজ, যেনে কৰ্কট ৰোগ, ডায়েবেটিছ, হৃদয় ৰোগ ইত্যাদি। ইয়াৰ এটা মুখ্য কাৰণ হৈছে নন কমিউনিকেবল ডিজিজ বা অসংক্ৰামক ৰোগসমূহৰ বিশাল পৰিসৰ আৰু দীৰ্ঘম্যাদী চিকিৎসাৰ প্ৰয়োজনীয়তা। আমি যিহেতু জানো যে হৃদৰোগ, ষ্ট্ৰোক, ডায়েবেটিছ, কৰ্কট ৰোগ আদি নন কমিউনিকেবল ডিজিজে বিশ্বজুৰি প্ৰায় 74% মৃত্যুৰ সৈতে সম্পৰ্কিত হৈ আছে। এই ৰোগসমূহৰ বহু ৰোগীয়ে বছৰ বছৰ ধৰি চিকিৎসা, ঔষধ, পৰীক্ষা আৰু ফ'ল' আপৰ প্ৰয়োজন হয়। ফলত স্বাস্থ্যসেৱা ব্যৱস্থাৰ সৈতে বাৰে বাৰে সংযোগ হোৱাৰ বাবে ভুল বা ক্ষতি হোৱাৰ সুযোগো বৃদ্ধি পায়। সেইবাবে এইবাৰৰ মূল বাৰ্তা হৈছে ছেফ কেয়াৰ ফৰ লাইফ, অৰ্থাৎ জীৱনজুৰি নিৰাপদ চিকিৎসা।
2: হয়, আমি ৰোগ এটা সোনকালে চিনাক্ত কৰিব নোৱাৰিলে ৰোগীৰ স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে?
1: আমি ৰোগ এটা সোনকালে ধৰা পেলাব নোৱাৰিলে বিভিন্ন ধৰণৰ ক্ষতি হ'ব পাৰে, যেনে ৰোগ নিৰ্ণয়ত পলম হোৱা, যিটোক আমি ডায়েগনচিছ বুলি কওঁ, ভুল ঔষধ বা ভুল ড'জ প্ৰেছক্ৰাইব,

0: ঔষধৰ পাৰ্শ্বক্ৰিয়া বা ড্ৰাগ ইণ্টাৰেকশ্যন, প্ৰয়োজনীয় পৰীক্ষা বা স্ক্ৰীনিং বাদ পৰি যোৱা, টেষ্ট ৰিপৰ্ট সঠিকভাৱে বা ফ'ল'আপ নকৰা, ৰেফাৰেল বা ডিচাৰ্জৰ সময়ত তথ্যৰ আদান প্ৰদানত ভুল, বা বিভিন্ন চিকিৎসকৰ মাজতো কোৰ্ডিনেশ্যনৰ অভাৱ হ'ব পাৰে। এই চিকিৎসাৰ সময়ত বা ইনফেকশ্যন বা ডিভাইচ ৰিলেটেড সমস্যাৰো সৃষ্টি কৰিব পাৰে।
1: প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ সময়ত ৰোগীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কি কি বিষয়ত বিশেষ গুৰুত্ব দিব লাগে?
0: তো প্ৰাথমিক স্বাস্থ্যসেৱাৰ কেন্দ্ৰত কেইটামান বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। চিন্স প্ৰিলিমিনেৰী ফাৰ্ষ্ট ষ্টেজ ওচৰ পাজৰৰ প্ৰাইমেৰী চিকিৎসা বা প্ৰাইমেৰী হেল্থ চেণ্টাৰতে পেচেণ্টটো যাব। চ' তাতে প্ৰথম ৰোগীৰ সঠিক হিষ্ট্ৰী লোৱা, দ্বিতীয়তে ভাইটেল চাইন্স আৰু প্ৰয়োজনীয় পৰীক্ষা সঠিকভাৱে কৰা, তৃতীয়তে সন্দেহজনক লক্ষণ থাকিলে সময়মতে ৰেফাৰেল কৰা, চতুৰ্থতে মেডিকেশ্যন ছেফটি নিশ্চিত কৰা, আৰু পঞ্চমতে টেষ্ট ৰিপৰ্ট আৰু ফ'ল'আপ নিশ্চিত কৰা, আৰু ছিক্সথত আমি অতি ইম্পৰ্টেণ্ট, যদি সেই প্ৰাইমেৰী হেল্থ চেণ্টাৰটোত সেই কেছটো ট্ৰিটেবল নহয়, মেনেজেবল নহয়, দেন সেই কেছটোক ৰেফাৰ কৰা আৰু সঠিক ডকুমেণ্টছ হেণ্ড অভাৰ আৰু ডিচাৰ্জৰ সময়ত তথ্য স্পষ্টভাৱে আদান প্ৰদান কৰা। অৰ্থাৎ পেচেণ্ট ছেফটি কেৱল চিকিৎসাৰ সময়তে নহয়, প্ৰিভেনশ্যন, ডায়েগনছিছ, ট্ৰিটমেণ্ট আৰু ফ'ল'আপৰ সকলো পৰ্যায়তে নিশ্চিত কৰিব লাগে।
1: আপুনি যিহেতু ইতিমধ্যে জনাইছে যে পূৰ্বৰ যি হিষ্ট্ৰী বা ইতিহাস এজন পেচেণ্টৰ বা ৰোগীৰ বিষয়ে আপুনি উল্লেখ কৰিছে, এই ক্ষেত্ৰত বহু সময়ত ৰোগীয়ে নিজৰ পূৰ্বৰ চিকিৎসা বা ঔষধ পৰীক্ষা এই বিষয়ে সম্পূৰ্ণ তথ্য দিব নোৱাৰে। এনে ক্ষেত্ৰত চিকিৎসক আৰু ৰোগীৰ মাজত তথ্যৰ আদান প্ৰদান কেনেকৈ উন্নত কৰিব পৰা যায়?
0: ইয়াৰ বাবে ৰোগীয়ে নিজৰ মেডিকেল ৰেকৰ্ড সুসংগঠিত কৰি ৰখাটো খুব উপকাৰী। এখন সৰু নোটবুক বা মোবাইলত বৰ্তমান আৰু পূৰ্বৰ ঔষধ, তাৰ ড'জ, এনি এলাৰ্জি ৰিলেটেড টু ডেট মেডিচিনছ, পূৰ্বৰ ডায়েগনছিছ কিবা আছিল নেকি, লেব ৰিপৰ্টছ, স্কেনবিলাকৰ বিভিন্ন স্কেনছ থাকে, চিটি স্কেন, MRI, আল্ট্ৰাচাউণ্ড, সকলোৰে ৰিপৰ্ট, আগতে হোৱা চাৰ্জাৰী আৰু চিকিৎসকৰ পৰামৰ্শ ৰাখিব পাৰে। আৰু নতুন চিকিৎসকৰ ওচৰলৈ গ'লে আগৰ প্ৰেছক্ৰিপশ্যন আৰু ৰিপৰ্টৰ লগত লৈ যোৱাটো উচিত। WHO ৰোগীক নিজৰ চিম্পটমছ, টেষ্ট ৰিজাল্টছ, মেডিকেশ্যনছ এণ্ড আৰু এপইণ্টমেণ্টছৰ সঠিক ৰেকৰ্ড ৰাখিবলৈ পৰামৰ্শ দিছে।
1: হয়, ৰোগী আৰু পৰিয়ালৰ সদস্যসকলে চিকিৎসাৰ সময়ত চিকিৎসক বা স্বাস্থ্যকৰ্মীক কি ধৰণৰ প্ৰশ্ন সুধিব পাৰে ৰোগীজনৰ বিষয়ে, বা চিকিৎসকেও তেওঁলোকক ভয় নকৰিবলৈ কি কি পৰামৰ্শ দিব লাগে সাধাৰণতে?
0: চ' ৰোগীয়ে প্ৰশ্ন সোধাটো একেবাৰে ভুল কথা নহয়। চ' প্ৰশ্ন সুধিলেহে ডক্টৰজনেও তেওঁক ভালকৈ বুজাই ক'ব পাৰিব। যদি প্ৰশ্নই নুসোধে, তো চিন্স আমাৰ পেচেণ্ট এনি টাইম অভাৱেই হৈ থাকে, চ' আমি পেচেণ্টটোক তেনেকৈ ডিছপ'জ কৰি দিবলগীয়া হয় আমি প্ৰেছক্ৰাইব কৰি। চ' প্ৰশ্নসমূহ হ'ব পাৰে যেন মোৰ ৰোগটো আচলতে কি, যে মোৰ বেমাৰটো আচলতে কি, প্ৰেছক্ৰাইব কৰিম বা ডক্টৰজনে যে প্ৰেছক্ৰাইব কৰিব, টেষ্টটো কিয় কৰিব লাগে, তাৰ ইম্পৰ্টেঞ্চটো কি, ঔষধটো কিয় দিয়া হৈছে, যিকোনো এটা প্ৰেছক্ৰাইব মেডিচিনছ আমি যে দিছোঁ তাৰ মেকানিজমটো জানিব লাগে, কিমান দিন খাব লাগিব, কিবা ছাইড ইফেক্টছ আছে নেকি সেই মেডিচিনছটো, আৰু ঔষধৰ সৈতে এইটো খাব পাৰিম নে, যিকোনো ডায়েটৰ ৰিলেটেড কুৱেৰিয়ে হওক, সকলোখিনি ক্লিয়াৰ হ'ব লাগে। কেতিয়াবা পুনৰ দেখুৱাব লাগিব, মানে ফ'ল'আপ, নেক্সট মই কেতিয়া ভিজিট কৰিম, আৰু কোনটো লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসা ল'ব লাগিব, সকলো প্ৰশ্ন সুধি লোৱাটো অতি জৰুৰী।
1: একাধিক চিকিৎসক বা স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ ক্ষেত্ৰত চিকিৎসাৰ সমন্বয়ৰ অভাৱ কি ধৰণৰ সমস্যা হ'ব পাৰে?
0: চ' যিটোক আমি কোৰ্ডিনেশ্যন বুলি কওঁ, কোৰ্ডিনেশ্যন নাথাকিলে একেটা ঔষধ দুবাৰ প্ৰেছক্ৰাইব হোৱা, যেনে ড্ৰাগ ইণ্টাৰেকশ্যন, ডুপ্লিকেট টেষ্ট, ৰিপৰ্ট ফ'ল'আপ নোহোৱা, বা চিকিৎসাৰ এটা গুৰুত্বপূৰ্ণ তথ্য আনজন চিকিৎসকৰ ওচৰলৈ নোযোৱাৰ দৰে সমস্যা হ'ব পাৰে। বিশেষকৈ নন কমিউনিকেবল ডিজিজত ৰোগীৰ ক্ষেত্ৰত, যিসকলে দীৰ্ঘদিন ধৰি একাধিক চিকিৎসকৰ পৰা চিকিৎসা লৈ কণ্টিনিউটি আৰু কোৰ্ডিনেশ্যন অফ কেয়াৰ অত্যন্ত গুৰুত্বপূৰ্ণ, নহ'লে একেখিনি মেডিচিনকে আকৌ পুনৰবাৰ প্ৰেছক্ৰাইব হ'ব, যিটো আগতে এফিচিয়েণ্ট আছিলে, এফিকেচি আছিলে, বাট ইন দ্য লং ৰান সেইটো এফিচিয়েণ্ট নহ'বও পাৰে ডিজিজটো কণ্ট্ৰল কৰিবলৈ। চ' সকলোখিনি হিষ্ট্ৰী দিয়াটো, প্ৰপাৰ ডকুমেণ্টেশ্যন থকাটো অতিকৈ জৰুৰী।
1: হয়, দীঘলীয়া সময় ধৰি NCDৰ চিকিৎসা গ্ৰহণ কৰা ৰোগীয়ে নিজৰ চিকিৎসা সুৰক্ষিত আৰু সুসংগঠিত কৰি ৰাখিবলৈ কি কি কথা মনত ৰখা উচিত?
0: চিন্স এইবিলাক নন কমিউনিকেবল ডিজিজ মানে দীঘলীয়া চিকিৎসা চলে,

0: চ' পেচেণ্টে নিজৰ বেমাৰটোৰ লগতে যি যি চিকিৎসা পাই আহিছে সকলোখিনি ইনফৰ্মেশ্যন নিজেও জনাটো আৰু ঘৰৰ মানুহেও জনাটো অতি গুৰুত্বপূৰ্ণ। যেনেকৈ তেওঁৰ ডায়েগনচিছটো কিনো, যে মোৰ নিজৰে ডায়েগনচিছ কি, নিয়মীয়াকৈ প্ৰেছক্ৰাইব মেডিচিনছ লৈছেনে নাই, এপইণ্টমেণ্ট মিছ কৰিছে নেকি বা ফ'ল' আপ চেকআপ যি মিছ কৰিছে নেকি, প্ৰয়োজনীয় টেষ্ট সময়মতে কৰিছেনে নাই, ৰিপৰ্ট সংৰক্ষণ কৰিছেনে নাই, যি যি ছাবছিকুৱেণ্ট ফ'ল' আপত থাকে যে আজি মোৰ এজন পেচেণ্টৰ চুগাৰ বেছি, তো মই প্ৰেছক্ৰাইব মেডিচিন প্ৰেছক্ৰাইব কৰিলোঁ, এমাহ ডেৰ মাহৰ পিছত চুগাৰটো কণ্ট্ৰলত আহিছেনে নাই, বা এটা ছাবছিকুৱেণ্ট ৰেকমেণ্ডেড টাইম ইণ্টাৰভেলৰ পিছত সেই টেষ্টটো কণ্ট্ৰলত আহিছেনে নাই। হাইপাৰটেনচিভ যাৰ যোন ৰোগী হয় তেওঁৰ এটা হাইপাৰটেনচিভ এণ্টি হাইপাৰটেনচিভ মেডিচিন প্ৰেছক্ৰাইব কৰাৰ পিছত বিপিটো কণ্ট্ৰলত আহিছেনে নাই, নতুন চিকিৎসকৰ আগৰ চিকিৎসাৰ তথ্য সকলোখিনি, আৰু কোনো নতুন বা অস্বাভাৱিক চিম্পটমছ হ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰিছেনে নাই আগে পিছে, সকলোখিনি ইনফৰ্মেশ্যন তেওঁ কম্পাইল্ড আছেনে নাই, যাতে ইন ফিউচাৰ যদি কনচালটেশ্যন সলনি হয়, কনচালটেণ্ট সলনি হয়, সকলোখিনি সহায় কৰিব।
1: ডাঙৰীয়া, ঔষধ সেৱনৰ ক্ষেত্ৰত বহুতো ৰোগীয়ে ভুল কৰা দেখা যায়, এনে ক্ষেত্ৰত সেই ভুলসমূহ কমাবলৈ ৰোগী আৰু পৰিয়ালৰ লোকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?
0: প্ৰথমতে চিকিৎসকে লিখি দিয়া প্ৰেছক্ৰিপশ্যন অনুসৰি ঔষধ খাব লাগে। নিজে নিজে ড'জ কম বেছি কৰা বা বন্ধ কৰি দিয়া নুসোধাকে এইটো অতিকৈ মাৰাত্মক হ'ব পাৰে। তাৰ লগতে ঔষধৰ নাম আৰু ড'জ জানি ল'ব লাগে পেচেণ্টে আৰু পেচেণ্টৰ ঘৰৰ মানুহে। এনেধৰণৰ নামৰ ঔষধত বিভ্ৰান্ত নহ'বলৈ এইটো পদক্ষেপ অতিশয় জৰুৰী। সময় মনত ৰাখিবলৈ এলাৰ্ম বা পিল অৰ্গেনাইজাৰ ব্যৱহাৰ কৰিব পাৰে, আজিকালি আমাৰ মোবাইলতো এলাৰ্ম ছেট কৰিব পাৰে। নতুন ঔষধ আৰম্ভ কৰাৰ আগতে আন ঔষধৰ বিষয়ে চিকিৎসকক জনাটো অতিশয় জৰুৰী, কিয়কি ড্ৰাগ এলাৰ্জিও এটা ডাঙৰ প্ৰব্লেম। এলাৰ্জি থাকিলেও জনাব লাগে, চিন্স বহুত মানুহে আমি কিহৰ প্ৰতিনো এলাৰ্জি আছে আমাৰ আমি অজ্ঞাত, আৰু ঔষধ সলনি বা বন্ধ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ জৰুৰী।
1: হয়, ৰোগীয়ে নিজৰ চিকিৎসাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিমান সক্ৰিয় ভূমিকা লোৱা উচিত?
0: ৰোগীয়ে নিজৰ চিকিৎসাত সক্ৰিয় অংশীদাৰ লোৱাটো অতিশয় জৰুৰী। ইয়াৰ অৰ্থ চিকিৎসকৰ সিদ্ধান্তত প্ৰত্যাহ্বান কৰা নহয়, ইয়াৰ অৰ্থ হৈছে নিজৰ ৰোগ, চিকিৎসাৰ বিকল্প, সম্ভাৱ্য লাভ ক্ষতি আৰু ফ'ল' আপ বুজি লৈ চিকিৎসকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱাটো। এই শ্বেয়াৰ্ড ডিচিজন মেকিং চিকিৎসা অধিক বুজাবুজিপূৰ্ণ আৰু পেচেণ্ট চেণ্টাৰ্ড কৰি তুলিব, যাৰ ফলত তেওঁ কমফৰ্টেবল হ'ব ট্ৰিটমেণ্টটো লোৱাত, আৰু যিকোনো কমপ্লিকেশ্যনছ আহিলে ট্ৰিটমেণ্ট ৰিলেটেড তেওঁ এপ্ৰ'চ কৰিব পাৰিব।
1: হয়, স্বাস্থ্যসেৱাত পেচেণ্ট চেণ্টাৰ কেয়াৰ বা ৰোগীক কেন্দ্ৰ কৰি আগবঢ়োৱা চিকিৎসা ব্যৱস্থা বুলিলে কি বুজায়?
0: আজিৰ দিনত পেচেণ্ট চেণ্টাৰ্ড কেয়াৰে চবতে হৈছে, আগৰ চেন্স মেডিকেল ফিল্ড বহুত ইভল্ভ হৈছে। চ' পেচেণ্ট চেণ্টাৰ্ড কেয়াৰ মানে হৈছে ৰোগীক কেৱল ৰোগ হিচাপে নেদেখি এজন সম্পূৰ্ণ ব্যক্তি হিচাপে দেখা, তেওঁৰ বয়স, পৰিয়াল, জীৱনশৈলী যিটো আমি লাইফষ্টাইল বুলি কওঁ, ভয় আশংকা, আৰ্থিক বা সামাজিক পৰিস্থিতি, চিকিৎসাৰ পচন্দ আৰু নিজৰ অভিজ্ঞতাক গুৰুত্ব দি চিকিৎসা আগবঢ়োৱা। অৰ্থাৎ চিকিৎসক কেৱল মই কি কৰিম বুলি নকৈ বৰং আপোনাৰ বাবে কি উপযুক্ত বা পেচেণ্টজনৰ কাৰণে যিটো উপযুক্ত সেইটো পেচেণ্টৰ লগত আলোচনা কৰি তেনেধৰণৰ ট্ৰিটমেণ্ট যিটোক আমি পেচেণ্ট চেণ্টাৰ্ড কেয়াৰ বুলি ধৰোঁ, এই ধৰণৰ অংশীদাৰিত্বৰ চিকিৎসা ব্যৱস্থাই হ'ল পেচেণ্ট চেণ্টাৰ্ড কেয়াৰ।
1: এই প্ৰশ্নতে মই আৰু এটি প্ৰশ্ন সংযোগ কৰিব বিচাৰিছোঁ, চিকিৎসক এজন কিমান বন্ধুত্ব সুলভ হ'ব লাগে ৰোগীৰ ওচৰত?
0: বন্ধুত্ব সুলভ নহ'লে তো পেচেণ্টেও খুলি পেলাই নিজৰ সকলোখিনি শ্বেয়াৰ নকৰিব এজন ফিজিচিয়ানৰ লগত, যিটোৱে প্ৰপাৰ ডিজিজ মেনেজমেণ্টত বহুতখিনি প্ৰব্লেম ক্ৰিয়েট কৰিব। চিন্স হিষ্ট্ৰী টেকিং, ফেমিলি হিষ্ট্ৰী, পাৰ্চনেল হিষ্ট্ৰী, ডায়েট হিষ্ট্ৰী, লাইফষ্টাইল হিষ্ট্ৰী সকলোখিনি যদি তেওঁ খোলাকৈ ক'ব নোৱাৰে, শ্বেয়াৰ কৰিব নোৱাৰে, চ' আমি সেইটো এংগেলেদি ভাবিবই নোৱাৰিম যে তাতো যে এটা বস্তু, এটা ফেক্টৰ সোমাই থাকিব পাৰে, এটা ৰিস্ক ফেক্টৰ সোমাই থাকিব পাৰে ৰিলেটেড টু ডেট ডিজিজ, চ' সেই বস্তুটো ফিজিচিয়ানজনে গম নাপাব। চ' সেইটো আওকাণ কৰি আমি প্ৰেছক্ৰাইব কৰিব লাগিব, যিটো একেবাৰে ডাঙৰ মাৰাত্মক ভুল হ'বও পাৰে কেতিয়াবা কিছুমান চিটুৱেশ্যনত। চ' বন্ধুত্ব সুলভ ব্যক্তিত্ব নাথাকিলে এজন ক্লিনিচিয়ানৰ, চ' যথেষ্ট সেইখিনি চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা কৰিব পাৰে।
1: গ্ৰামাঞ্চল বা দূৰৱৰ্তী অঞ্চলৰ ৰোগীসকলৰ ক্ষেত্ৰত

0: এনচিডিৰ নিৰাপদ চিকিৎসা নিশ্চিত কৰাত কি প্ৰত্যাহ্বান আছে?
1: গ্ৰামাঞ্চলত কেতিয়াবা স্ক্ৰিনিং যিটো স্ক্ৰিনিং প্ৰিলিমিনাৰী ষ্টেজত আমি যিটো টেষ্ট কৰোঁ কিবা এটা বেমাৰ ধৰা পৰা পেলাবলৈ, আৰু ডায়েগনষ্টিক ফেচিলিটিৰ সীমাবদ্ধতা, বিশেষজ্ঞৰ চিকিৎসকৰ অভাৱ, স্বাস্থ্যসেৱা কেন্দ্ৰলৈ দূৰত্ব, যাতায়াতৰ সমস্যা, খৰচ, হেল্থ লিটাৰেচি যিটো আমাৰ মানুহৰ অতিশয় কম বা আমি জানিও অজ্ঞান হৈ থাকোঁ, এইবিলাক অভাৱৰ কাৰণে আৰু এটা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো ৰেফাৰেল ছিষ্টেমৰ অভাৱ, এইবিলাকে বহুত সমস্যা আৰু বা বাধাৰ সৃষ্টি কৰিব পাৰে গ্ৰামাঞ্চলত। সেই প্ৰাইমেৰী হেল্থ কেয়াৰ শক্তিশালী কৰা, সময়মতে ৰেফাৰেল, স্বাস্থ্যকৰ্মীৰ ট্ৰেইনিং আৰু কমিউনিটি লেভেল এৱেৰনেছ বৃদ্ধি কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। WHO নন কমিউনিকেবল ডিজিজৰ ছেফ কেয়াৰৰ বাবে শক্তিশালী প্ৰাইমেৰী হেল্থ কেয়াৰ ছিষ্টেম আৰু কোঅৰ্ডিনেটেড কেয়াৰৰ ওপৰত গুৰুত্ব দিছে।
0: ৰোগীসকলে চিকিৎসাৰ সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হ'বলৈ দৈনন্দিন জীৱনত কি কি অভ্যাস গঢ়ি তুলিব লাগে?
1: সুস্থ জীৱনশৈলী বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। যেনে সুষম আহাৰ গ্ৰহণ কৰা, এটা বেলেঞ্চ ডায়েট, এইটো আজিৰ দিনত অতিকৈ ইম্পৰ্টেণ্ট। চিন্স আমাৰ অসমীয়া সমাজত সেই প্ৰিডমিনেণ্টলি কাৰ্বহাইড্ৰেটে আমাৰ পৰিপূৰ্ণ আমাৰ থালি, সেইখিনি আমি ভাবি চাব হ'ল যে আজিৰ দিনতো সেই এক্সেচিভ আমি কাৰ্বহাইড্ৰেট ইনটেক কৰি থাকিলে কি কি আমাৰ সমস্যাবিলাক, চিন্স উই আৰ দ্য ডায়েবেটিক কেপিটেল অফ দিছ ৱৰ্ল্ড, সেইখিনিত আমি বেলেঞ্চ ডায়েট এটা আমি চেঞ্জ কৰি লোৱাটো অতিশয় জৰুৰী। নিয়মীয়াকৈ শাৰীৰিক সক্ৰিয়তা বজাই ৰখা, টবেক আৰু ধূমপান পৰিহাৰ কৰা, এলকহল থাকিলে সীমিত কৰা বা এৰাই চলা, পৰ্যাপ্ত টোপনি, ষ্ট্ৰেছ মেনেজমেণ্ট আৰু নিজৰ ৰিস্ক অনুসৰি BP, ব্লাড ছুগাৰ আদি পৰীক্ষা কৰা। সেই লক্ষণ দেখা দিয়াৰ পিছতহে নহয়, প্ৰিভেণ্টিভ কেয়াৰ আৰু ৰেগুলাৰ চেকআপৰ প্ৰতিও গুৰুত্ব দিব লাগে। আমাৰ সমাজত এইখিনি বহুতৰে জ্ঞান, ক্ষুদ্ৰ হ'লেও আছে জ্ঞান, হ'লেও আমি কেতিয়াবা আওকাণ কৰোঁ। চিকিৎসকৰ কাষ চাপিলেও চিকিৎসকে কিবা এটা এডভাইচ কৰাৰ পিছতো আমি সেইটো আওকাণ কৰোঁ কেতিয়াবা, যেতিয়া সেই চিম্পটমছখিনি আমি মেডিচিনছ 10-20 দিন খাই যেতিয়া আমি আৰাম পাওঁ, আমি উইদাউট এনি এডভাইচ আমি মেডিচিনছখিনি বন্ধ কৰি দিওঁ কেতিয়াবা, বা সেই ৰেকমেণ্ডেড লাইফষ্টাইল মডিফিকেশ্যনছ নকৰা, ডায়েটটো একৰ্ডিংলি চেঞ্জ নকৰা, চ' এইবিলাকে আমাৰ বহুত ক্ষতি কৰি আছে। চ' আমি সজাগ হ'ব হ'লে সেইখিনিৰ প্ৰতি, চ' সেইখিনি মিনিমাম আমি সজাগ হ'লে আমি বহুতখিনি সমস্যা আমাৰ সমাজৰ পৰা দূৰ কৰিব পাৰোঁ।
0: ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
1: ৰোগ এটা ৰোগীৰে নহয়, যিহেতু সেই ইফেক্টটো গোটেই পৰিয়ালটোৱে ল'ব লাগে। চ' পৰিয়ালৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ বয়স্ক আৰু দীৰ্ঘদিনীয়া ৰোগ থকা ব্যক্তিৰ ক্ষেত্ৰত। পৰিয়ালে ঔষধ সময়মতে খোৱা, এপইণ্টমেণ্ট, টেষ্ট আৰু ফ'ল' আপ মনত ৰখা সহায় কৰিব পাৰে। লগতে ৰোগীৰ চিম্পটমছ বা আচৰণত পৰিৱৰ্তন লক্ষ্য কৰিলে, সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক, সকলোখিনি লক্ষ্য কৰি থকাটো অতিকৈ দৰকাৰ। কিন্তু পৰিয়ালে চিকিৎসকৰ পৰামৰ্শৰ বিকল্প হিচাপে নিজেই ঔষধ সলনি কৰাটো উচিত নহয়। আৰু ডাঙৰ আমি ইছ্যু পাওঁ, পেচেণ্টে বেলেগ পেচেণ্টৰ ৰেফাৰেঞ্চ দিয়ে, তেওঁৰো ছেইম প্ৰব্লেম হৈছিলে, তেওঁ XYZ ট্ৰিটমেণ্ট লৈ পেলাই ভাল হ'ল। তো আজিকালি যেন্স আমি পাতি উঠিলোঁ যে পেচেণ্ট ডাইৰেক্টেড কেয়াৰ বা পেচেণ্ট স্পেচিফিক কেয়াৰ, চ' সকলো পেচেণ্টৰ ট্ৰিটমেণ্ট একেই নহ'ব পাৰে, আৰু চিনেৰিও ৱাইজ এটা টেবলেট ইজ ছেইম ইফেক্টিভ নহ'ব পাৰে ফৰ পেচেণ্ট এ, এণ্ড ইট উইল বি ডিফাৰেণ্টলি ইফেক্টিভ ফৰ দ্য পেচেণ্ট বি। চ' other than physician advice, you should not change the dosage, you should not stop the medications.
0: Dangoria swasthya sewar kono bhul ba osubidha onubhab korile rogiye sei bishoye swasthyakormi ba hongslishto kotripokkhok janwatu kiman guruttopurno
1: bhul ba safety concern janwatu dukh bisora ba karubak hasse diar uddeshyo no hoy iar mul uddeshyo hoyse eketa bhul jate repeat no hoy rogi aro swasthyakormir feedbackor পৰাই স্বাস্থ্য প্ৰতিষ্ঠানে নিজৰ ছিষ্টেমৰ দুৰ্বলতা, উইক পইণ্ট, ডেট ইজ দ্য উইক পইণ্ট চিনাক্ত কৰিব পাৰে বা তাত উন্নতি কৰিব পাৰে। না WHO ইনচিডেণ্ট ৰিপৰ্টিং, লাৰ্ণিং ফ্ৰম ডেট ফল্ট আৰু কণ্টিনিউছ ইম্প্ৰুভমেণ্টক পেচেণ্ট ছেফটিৰ অংশ হিচাপে উল্লেখ কৰিছে। চ' যদিহে কিবা ভুল ত্ৰুটি হৈছে, সেইটো ডিছকাছ কৰাটো একেবাৰে বেয়া নহয়। সেইটো ডিছকাছ কৰিলেহে এটা ইনষ্টিটিউটৰ বা সেই পাৰ্টিকুলাৰ সেই ক্লিনিচিয়ানজনৰ বা সেই

0: ডিপাৰ্টমেণ্টৰ ভুল ত্ৰুটিখিনি ওলাই পৰিব আৰু তাতে ইম্প্ৰুভমেণ্টৰ স্ক'পো বাঢ়িব। চ' অবভিয়াছলি ইট ইজ ইম্পৰ্টেণ্ট।
1: প্ৰিয় শ্ৰোতা, ইতিমধ্যে আপোনালোকক মই জনাইছোঁ যে আমি তেজপুৰ কেঞ্চাৰ চেণ্টাৰত উপস্থিত আছোঁ আৰু আমাৰ সৈতে আছে ডক্টৰ পৰাগমণি বৰা। যিহেতু আমি কেঞ্চাৰ চেণ্টাৰত উপস্থিত আছোঁ, গতিকে অকণমান কৰ্কট ৰোগৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। বৰ্তমান সময়ত আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ যি ব্যাপকতা দেখা পোৱা গৈছে, এই ক্ষেত্ৰত মই পুনতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কৰ্কট ৰোগ নহ'বলৈ আমি কি কি কৰিব লাগে?
0: চ' কৰ্কট ৰোগ নহ'বলৈ বুলি তেনেকুৱা মই দ্য চেম ৰুলছ এপ্লাইজ ফৰ দ্য কেঞ্চাৰ অলছ' দেট ইজ দ্য লাইফ ষ্টাইল মডিফিকেশ্যনছ দ্য চেঞ্জিং আৱাৰ ডায়েটৰী হেবিটছ এণ্ড একো লক্ষণ একো চিম্পটমছকে ইগন'ৰ নকৰি হস্পিটেলৰ যাতে আমি এখন প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যিহেতু এখন এখন একোটা একোটা কেঞ্চাৰ চেণ্টাৰ খোলা হৈছে, চ' যদিহে অলপো ডাউট থাকে বা চিম্পটমছ কিবা থাকে তো ডক্টৰছক এপ্ৰ'চ কৰা, তেওঁলোকৰ লগত কথা পতা, নিজৰ অসুবিধাখিনি জনোৱা, সেইখিনিয়ে গুৰুত্বপূৰ্ণ কেঞ্চাৰ ৰিলেটেড। চ' কেঞ্চাৰ হৈছে বুলি আজিকালিতো ভয় খাই থাকি বা চিকিৎসা নকৰাটো কোনো অপশ্যন নাই, চিন্স দেৰ ইজ এ প্ৰপাৰ এভিডেন্স বেছড মেডিচিনছ আছে আমাৰ যিহে কেঞ্চাৰ নিৰাময় কৰাত, কেঞ্চাৰ ফ্ৰী লাইফ দিয়াত সহায় কৰে। চ' ভয় নকৰি প্ৰ'এক্টিভ হৈ পেলাই ডক্টৰৰ কাষ চাপিব লাগে, প্ৰপাৰ এডভাইচ ল'ব লাগে। চ' ৱেডাৰ দ্য ডিজিজ ইজ কিউৰেবল অৰ নট, হোৱাটছ দ্য ষ্টেজ অফ দ্য ডিজিজ এণ্ড হোৱাট আই দ্য পেচেণ্ট এণ্ড দ্য পেচেণ্ট ৰিলেটিভ কুড ডু টু ষ্টপ দ্য অৰ টু প্ৰিভেণ্ট দ্য ডিজিজ, সকলোখিনি জ্ঞান লোৱাটো অতিশয় জৰুৰী।
1: হয়, যিহেতু কেঞ্চাৰ বা কৰ্কট ৰোগ শৰীৰৰ বিভিন্ন ঠাইত হ'ব পাৰে বা তেজতো হ'ব পাৰে, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চিম্পটমছ দেখিলে এজন ৰোগীয়ে ডক্টৰৰ কাষ চাপিব লাগে?
0: চ' কৰ্কট ৰোগ চিন্স ইট ইজ এ হাইলি মেটাবলিক ডিজিজ উইচ ইউজেছ মষ্টলি অফ ইয়ৰ ষ্ট'ৰ্ড এনাৰ্জিজ, ৱেডাৰ ইট ইজ ইন দ্য ফৰ্ম অফ ফেট, ইট উইল ইউজ এভৰিথিং। চ' দ্য প্ৰথম চিম্পটমছ হ'ব পাৰে যে পেচেণ্ট এজন অতিকৈ ক্ষীণাই যোৱা বা ৱেইট লছ, আনইউজুৱেল ৱেইট লছ। এতিয়া আমাৰ মষ্ট কমন ছচাইটিত যিটো অৰেল কেঞ্চাৰ বা হেড এণ্ড নেক কেঞ্চাৰ, আমাৰ মুখৰ ভিতৰত এটা গ্ৰ'থ হোৱা, ডিঙিত যি এটা লাম্প হোৱা, টেমুনা যিটো আমি কওঁ, ৰাতি জ্বৰ উঠা, আনইউজুৱেল ৱেইট লছ যিটো মই অলপ আগতে উল্লেখ কৰিলোঁ, আৰু আমি যেনেকৈ তললৈ গৈ থাকিম যেন ইছ'ফেজিয়েল কেঞ্চাৰ যিটো খাদ্যনলীৰ কেঞ্চাৰ, তাতে হ'ব পাৰে আমি বস্তু গিলাত অসুবিধা পোৱা, দেন ষ্টমাক কেঞ্চাৰত হ'ব পাৰে ব্লাড ভমিটিং অৰ পায়খানা ক'লা হোৱা, দেন পাকস্থলীৰ বেমাৰত হ'ব পাৰে আমাৰ ষ্টুল কনচিষ্টেঞ্চিটো চেঞ্জ হোৱা বা চেঞ্জ ইন দ্য ফ্ৰিকুৱেঞ্চি অফ ষ্টুল। মহিলাৰ ক্ষেত্ৰত ব্ৰেষ্ট কেঞ্চাৰ যিহেতু বহুত কমন, তো তাতে আমাৰ ছেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন এছ এ প্ৰিভেণ্টিভ মেজাৰ্ছ জেনেৰেলি টুৱাইচ মানে মাহত দুবাৰ বা মাহত এবাৰ নিজে ছেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন ক্লক ৱাইজ বোথ এণ্টি ক্লক ৱাইজ প্ৰত্যেক মহিলাই কৰিব লাগে। তাৰ ফলত ছেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন এনে কিবা যদি লাম্প ডিটেক্ট হৈছে চ' চিকিৎসকৰ পৰামৰ্শ লোৱা, গতিকে আজিকালি কাৰ্চিনোমা ব্ৰেষ্টৰ ব্ৰেষ্ট কাৰ্চিনোমাৰ যিহেতু সঠিক চিকিৎসা আছে আৰু ছাৰ্ভাইভেলো বহুত ভাল সঠিক ষ্টেজত পালে, চ' আমি ভয় নকৰি চিকিৎসকৰ কাষ চাপাটো অতিশয় জৰুৰী।
1: আমি জানিবলৈ বিচাৰিছোঁ কৰ্কট ৰোগৰ চিকিৎসাৰ পদ্ধতিসমূহ কেনেধৰণৰ হয় আৰু ইয়াতে সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিব পাৰে নে নাই?
0: কৰ্কট ৰোগৰ চিকিৎসা যেনেকৈ আমি মেজৰলি আমি দুই ভাগত বিভক্ত কৰিব পাৰোঁ, এটা হ'ল কিউৰেটিভ আৰু এটা হ'ল পেলিয়েটিভ। চ' পেলিয়েটিভ ইজ মেইন হ'ল তাৰ পেলিয়েট কৰা, কিয়'ৰ কৰা নহয়, পেলিয়েট কৰা, যে এজন মানুহ এডভান্স ষ্টেজত আহিছে, চ' তেওঁ কাকো আমি কিয়'ৰ কৰিম বুলি ল'ব নোৱাৰোঁ পেচেণ্টছ, কিয়কি তেওঁৰ জেনেৰেল কণ্ডিশ্যনটো ৱৰ্ছ থাকিব, উইক থাকিব, তো তেওঁ কিউৰেটিভ ইণ্টেণ্টত আমি মেডিচিনছ দিব নোৱাৰোঁ, এজ হি হেজ প্ৰেজেণ্ট ইন অলৰেডি উইক ষ্টেট। চ' আমি তেওঁক পেলিয়েটিভ কৰিম, পেলিয়েট কৰিম, ডেট মিনছ তেওঁ এট প্ৰেজেণ্ট যি জ্বালা যন্ত্ৰণাত আছে সেই যন্ত্ৰণাখিনি যাতে কম হওক, তাত আমাৰ ছাপৰ্টিভ মেডিকেশ্যনছ থাকিব, যেনে যিকোনো হ'ব পাৰে, তাত পেইন মেডিকেশ্যনছ থাকিব পাৰে, নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টছ থাকিব পাৰে, চ' সেইখিনি আমি পেলিয়েটিভ ইণ্টেণ্ট, সেইখিনি হ'ল এডভান্স ষ্টেজৰ ডিজিজ। ফৰ কিউৰেটিভ ইণ্টেণ্ট যিটো আমি ক'লোঁ যে কিউৰেটিভ ট্ৰিটমেণ্ট, চ' এটা নতুন চিম্পটমছ আৰম্ভ হ'ল, পেচেণ্ট এজন আহিলে হস্পিটেললৈ, তো আমি ফাৰ্ষ্ট অফ অল তো

0: একদম ডায়গনোজ কৰিব লাগিব। চ' প্ৰত্যেক ষ্টেজতে ডায়গন'চিছখিনি বেলেগ বেলেগ, প্ৰত্যেক বেমাৰৰে ডায়গন'চিছৰ টেষ্ট বেলেগ বেলেগ। ফাৰ্ষ্ট অফ অল কমনলিটো ৰুটিন ব্লাড ইনভেষ্টিগেশ্যন, চ'ত চি বি চি, এল এফ টি, লিভাৰ ফাংচন টেষ্ট, কিডনি ফাংচন টেষ্ট, সকলোখিনি। তাৰ পাছত চিটি স্কেন, চিটি স্কেন আমাৰ ধৰি লওক আমাৰ ডিঙিৰ কোনোবা এটা অংশৰ কৰ্কট ৰোগ হ'ল, তাতে আমি চিটি নেক থৰেক্স দিয়া, আৰু কাৰ্চিনোমা ব্ৰেষ্টৰ যি মাইকী মানুহৰ প্ৰাধান্য কেঞ্চাৰ, তাতে আমি ফাৰ্ষ্ট ষ্টেজত আমি মেম'গ্ৰাফি কৰা, 40 বছৰ উৰ্ধৰ মহিলা, 40 বছৰ তলৰ মহিলা আমি এম আৰ আই চাজেষ্ট কৰোঁ। চ' সকল বহুতখিনি ইনভেষ্টিগেশ্যনছ আছে, প্ৰত্যেক বেমাৰৰে বেলেগ বেলেগ ইনভেষ্টিগেশ্যনছ, বেলেগ বেলেগ পৰীক্ষা কৰিব লাগে। চ' আমি পেচেণ্ট অনুযায়ী সেইখিনি আমি এডভাইচ কৰোঁ। সেইখিনি কওঁ আমি ষ্টেজিং ৱৰ্কআপ, তাৰমানে বেমাৰটো কোনটো ষ্টেজত আছে ডিটেক্ট কৰি পেলাই দেন ট্ৰিটমেণ্ট এডভাইচ কৰা হয় পেচেণ্টক। আমাৰ ইয়াতে আপোনালোকে সুধিলে যে কি কি চিকিৎসা উপলব্ধ, আমাৰ ইয়াতে কেম'থেৰাপী, ডে কেয়াৰ কেম'থেৰাপী, চিন্স ইট ইজ এ লেভেল 3 ইনষ্টিটিউট, তো 9 to 5 আমাৰ ইনষ্টিটিউটটো অপেন থাকে, ইয়াত পেচেণ্ট এডমিট কৰিব নোৱাৰোঁ আমি, আৰু ৰেডিঅ'থেৰাপী। চ' এই মেজৰ ট্ৰিটমেণ্ট দুটা আমাৰ ইয়াতে সম্ভৱ। যিকোনো পেচেণ্টক যাক চাৰ্জাৰী বা অস্ত্ৰোপচাৰৰ পচিবিলিটি থাকে তাক আমি আমাৰ হায়াৰ ইনষ্টিটিউট লাইক ডিব্ৰুগড়, গুৱাহাটী, আমি তালৈ ৰেফাৰ কৰি পঠাওঁ। কেঞ্চাৰ ট্ৰিটমেণ্টত ষ্টেজ মানে ষ্টেপ ৱাইজ থাকে, কেতিয়াবা কেম'থেৰাপী আগত লাগে, কেম' ৰেডিয়েশ্যন আগত লাগে, চাৰ্জাৰী পাছত লাগে, কেতিয়াবা যেনে হেড এণ্ড নেক কেঞ্চাৰত, অৰেল কেভিটি কেঞ্চাৰত চাৰ্জাৰী আগত লাগে, দেন কেম' ৰেডিয়েশ্যন পাছত লাগে। চ' একৰ্ডিংলি আমি পেচেণ্টক এডভাইচ কৰোঁ যিটো ট্ৰিটমেণ্ট আমি ইয়াত দিব পাৰোঁ। পহিলা ষ্টেপত যদি কেম' ৰেডিঅ'থেৰাপী লাগিলে আমি ইয়াত দিওঁ, দেন ফৰ চাৰ্জাৰীৰ কাৰণে খাদ্য নলী কেঞ্চাৰত পাছত চাৰ্জাৰী লাগে, তো আমি তাক ৰেফাৰেল দি পেলাই গুৱাহাটী বা ডিব্ৰুগড় পঠাই সেইটো কৰাই পেলাই দেন আকৌ আমি ইয়াত এছেছ কৰোঁ ফৰ ফাৰ্ডাৰ ট্ৰিটমেণ্ট।
1: হয়, শিশুৰ ক্ষেত্ৰতো সেই একেই পদ্ধতিয়ে ব্যৱহাৰ কৰা হয়?
0: হয়, শিশুৰ ক্ষেত্ৰতো সেই একেই পদ্ধতিয়ে ব্যৱহাৰ কৰা হয়। পেডিয়াট্ৰিক ইউনিটছ ইজ এ ডিফাৰেণ্ট ইউনিট, চ' পেডিয়াট্ৰিক চেণ্টাৰ্ছবিলাক ইউজুৱেলি হায়াৰ চেণ্টাৰ্ছবিলাকতে এভেইলেবল। চ' বেচিকেলি মেজৰিটি কেচেছ আমি হায়াৰ চেণ্টাৰ্ছতে ৰেফাৰ কৰিব লাগে শিশু বিভাগৰ।
1: হয়, বিশ্ব ৰোগী সুৰক্ষা দিৱস 2026ৰ জৰিয়তে আমাৰ শ্ৰোতাসকলক আপুনি কি বিশেষ বাৰ্তা দিব বিচাৰিব?
0: চ' মোৰ আহ্বান হ'ব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হওক, প্ৰশ্ন সোধক আৰু চিকিৎসাৰ অংশীদাৰ হওক। বিশেষকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, কৰ্কট ৰোগ আদি নন কমিউনিকেবল ডিজিজৰ ক্ষেত্ৰত লক্ষণক অৱহেলা নকৰিব, উপযুক্ত স্ক্ৰিনিং আৰু চেকআপ কৰাব, প্ৰেছক্ৰাইব মেডিকেশ্যন সঠিকভাৱে গ্ৰহণ কৰিব আৰু টেষ্ট ৰিপৰ্ট বা ফ'ল' আপ বাদ নিদিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল চিকিৎসাৰ সময়ত কিবা এটা বুজি নাপালে সুধিবলৈ, কিবা ভুল যেন লাগিলে জনাবলৈ আৰু নিজৰ স্বাস্থ্যৰ বিষয়ে কথা ক'বলৈ ভয় নকৰিব।
1: অনুষ্ঠানৰ যিহেতু সময় সীমিত সেয়েহে আমি শেষৰটো প্ৰশ্নলৈ আহিছোঁ। নিৰাপদ চিকিৎসা কেৱল চিকিৎসকৰ দায়িত্ব নহয়, ৰোগী আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ সকলোৰে যৌথ দায়িত্ব। এই কথাষাৰৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব?
0: মই সম্পূৰ্ণৰূপে এই ধাৰণাটো গুৰুত্ব স্বীকাৰ কৰোঁ। নিৰাপদ চিকিৎসা এটা টীম এফৰ্ট। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে সঠিক ডায়েগনচিছ, মেডিকেশ্যন ছেফটি, কমিউনিকেশ্যন আৰু এভিডেন্স বেছ কেয়াৰ নিশ্চিত কৰিব লাগে। স্বাস্থ্য প্ৰতিষ্ঠানে ভাল ছিষ্টেম, ৰেফাৰেল, ৰেকৰ্ড কিপিং আৰু ছেফটি প্ৰট'কলছ নিশ্চিত কৰিব লাগে। আনহাতে ৰোগী আৰু পৰিয়ালেও নিজৰ স্বাস্থ্যৰ বিষয়ে সজাগ থাকি নিজৰ মেডিকেল ইনফৰ্মেশ্যন সঠিকভাৱে জনাই প্ৰেছক্ৰাইব ট্ৰিটমেণ্ট অনুসৰণ কৰি আৰু কিবা সন্দেহ থাকিলে প্ৰশ্ন কৰি অংশীদাৰ হ'ব লাগে। সেই পেচেণ্ট ছেফটি মানে কেৱল ভুল নকৰা নহয়, ই হৈছে সকলোৰে মিলি এনে এটা স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলা য'ত ভুলৰ সম্ভাৱনা কমে, ভুল হ'লে তাৰ পৰা শিক্ষা লোৱা হয় আৰু ৰোগীৰ কণ্ঠক গুৰুত্ব দিয়া হয়। বিশ্ব ৰোগী সুৰক্ষা দিৱস 2026ৰ মূল বাৰ্তাই আমাক সেই কথাই সোঁৱৰাই দিয়ে, ছেফ কেয়াৰ ফৰ লাইফ।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক দিয়া এই বহুমূলীয়া সময়খিনিৰ বাবে আপোনালৈ জনাইছোঁ ধন্যবাদ। লগতে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। প্ৰিয় শ্ৰোতা, এয়া আছিল ডক্টৰ পৰাগমণি বৰা। ইমান সময় আপোনালোকে আমাৰ অনুষ্ঠানটি শুনিলে, আশা কৰোঁ আমাৰ অনুষ্ঠানটিয়ে আপোনালোকক উপকৃত কৰিব। আজিৰ আমাৰ অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথ আৰু অংকিতা বৰাৰ, প্ৰযোজনা

সেয়া আছিল চন্দন পাঠকৰ কণ্ঠৰীতি গীত। গীতৰ কথা আছিল হেমন্ত দত্তৰ, সুৰ সৈয়দ জাদুল্লাৰ। শিল্পীৰ কণ্ঠত শেষত শুনাবলৈ লৈছোঁ এই গীতটি।

শ্ৰোতে ইমানপুৰে চন্দন পাঠকৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্ৰুতি ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ গীতকেইটাই শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ শ্ৰোতাই ফোনযোগে শ্ৰোতাই হোৱাটছআপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মূৰ্চনা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মূৰ্চনা অনুষ্ঠানটিৰ প্ৰথম বাৰ্তাটি হাতত লৈছোঁ। বাৰ্তাটিত লিখিছে, নমস্কাৰ, মই বিশ্বনাথ চাৰিআলি গহপুৰৰ শৰদুৱাৰা। মই আপোনালোকৰ কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা। মূৰ্চনা মোৰ বৰ প্ৰিয়। আজি এটি গীত শুনিবলৈ বিচাৰিছোঁ, জুবিন গাৰ্গৰ বিচৰা মৰম দিবানে মৰমী। আৰু এই গীতটি মই কেইজনমান শ্ৰোতালৈ আগবঢ়াব বিচাৰিছোঁ। তেওঁলোক হৈছে দিনেশ শৰ্মা, উজ্জ্বল ফুকন, ৰমেশ পাত্ৰ, বিমল বসুমতাৰী, অমল বসুমতাৰী, ভাইকন মুণ্ডা, জুন গগৈ আৰু লীলামাই ফুকন। শেষত মূৰ্চনাৰ দীৰ্ঘায়ী হোৱাৰ কামনাৰে ইতি শৰদুৱাৰা। ধন্যবাদ দুৱাৰা ডাঙৰীয়া। এয়া

ধন্যবাদৰে জাজি খাটোৱাল গাঁও শিৱসাগৰৰ প্ৰণৱ কুমাৰ দত্ত। ধন্যবাদ দত্ত ডাঙৰীয়া, আপুনি আমালৈ এনেদৰে গীত অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰি থাকিব, আৰু এয়া শুনক আপোনাৰ অনুৰোধৰ গীতটি।

মূৰ্চনা অনুষ্ঠানত এবাৰ আন এটি বাৰ্তা লৈছোঁ। বাৰ্তাটিত লিখিছে, প্ৰতি মূৰ্চনা নমস্কাৰ জনালোঁ। তেজপুৰ কেন্দ্ৰৰ মই এজন নিয়মীয়া শ্ৰোতা, মোক এটি গীত শুনাব। জে পি দাসৰ কণ্ঠৰ পৰিচয়বিহীন যাযাবৰ লগৰী গীতটি আমগুৰিৰ মৰাবজাৰ স্বাস্থ্যকেন্দ্ৰৰ ডাক্তৰ সবিন কলিতালৈ উচৰ্গা কৰিলোঁ আৰু মূৰ্চনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ তৃতীয় বাৰ্তাটি লৈছোঁ। বাৰ্তাটিত আমালৈ লিখিছে মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে কণ্ঠশিল্পী ঋদীপ দত্তদেৱৰ কণ্ঠৰ যিদিনা মোৰ খবৰ তুমি নেপাবা শীৰ্ষক গীতটি বজাই শুনাবলৈ অনুৰোধ কৰিলোঁ। অনুৰোধকাৰী শ্ৰোতাসকল হ'লোঁ বটদ্ৰৱা বৰহিচা নগাঁৱৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতা। আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ আৰু আমালৈ এনেদৰে গীত অনুৰোধ কৰি থাকিব। এতিয়া আপোনালোকৰ অনুৰোধৰ গীতটি এয়া বজাই শুনাইছোঁ।

মূৰ্চনা অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ। এবাৰ আগবঢ়াইছোঁ আন এটি বাৰ্তা। বাৰ্তাটি আমালৈ লিখিছে এনেদৰে প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ। নমস্কাৰ কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাসকল, সকলোৰে কুশল কামনা কৰিলোঁ। আজি আমাক জুবিন গাৰ্গৰ যিকোনো এটি ভক্তিমূলক গীত শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। ইতি অজিত কুমাৰ শৰ্মা, চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, বিমল বসুমতাৰী, সন্ধ্যাৰাণী গগৈ, টুটুমণি নাথ, অনাতাঁৰ মৰম পৰিয়াল। অনাতাঁৰ মৰম পৰিয়ালৰ আটাইকেইজন সদস্যলৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ অনুৰোধৰ এই গীতটি আমি শুনাবলৈ লৈছোঁ।

শ্ৰোতে মূৰ্চনা অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা লৈছোঁ, অৰ্থাৎ শেষৰ বাৰ্তাটি লৈছোঁ। বাৰ্তাটি আমালৈ পঠাইছে চুমি ডেকাই। তেওঁ লিখিছে, মোৰ নাম চুমি ডেকা, মোৰ ঘৰ নগাঁও, মোৰ প্ৰিয়জনৰ ঘৰ তেজপুৰতেই হয়। তেখেতৰ কাৰণে তৰালি শৰ্মা বাৰ অনুৰাগ তোমাৰ বাবে গীতটি বজাই শুনাব। নিশ্চয় চুমি ডেকা, আপোনাৰ প্ৰিয়জনৰ বাবে অনুৰোধ কৰা গীতটি এয়া আমি আগবঢ়াইছোঁ।

শ্ৰোতে ইমান পৰে মূৰ্চনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ বালুমা বোলছবিৰ আশা ভোছলে, কুমাৰ চানু আৰু নাদিম শ্ৰৱণৰ কণ্ঠৰ এই গীতটি।

0: आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: শ্ৰোতে হিন্দী বুলচবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ কুমাৰ চানু, অতুল অগ্নিহোত্ৰী আৰু সোণালীৰ বেণ্ডৰ কণ্ঠত নাৰাজ বুলচবিৰ এটি গীত।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ নাৰাজ বোলছবিৰ আন এটি গীত কুমাৰ চানুৰ কণ্ঠত।

0: যাত্রীসকল অনুগ্রহ করে মন দিয়ক, যাত্রার বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাসওয়ার্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
1: RBI কয় OTP বা পিনৰ বাবে কল বা মেসেজ আহিলে অলপ সাবধান হব।
2: হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ ৰাধা কে সৰগম সংগম বোলছবিৰ এটি গীত সুৰেশ ৱাটেকাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত।

হিন্দী বোলছবি গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ লতা মংগেশকাৰ আৰু সুৰেশ ৱেটকাৰৰ কণ্ঠত ৰাধা কে সৰগম বোলছবিৰ আন এটি গীত।